सुमधुरभाषिणी

নমস্কার, সুপ্রভাত প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। আজি শুক্রবার, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 18 দিন, 1948 শকাব্দৰ আহাৰৰ 12 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 3 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 52 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়া বিভিন্ন দায়িত্বত ডিউটিৰ মত আছে গীতালী ভট্টাচাৰ্য আৰু সুশান্ত দত্ত। নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, শেখ আব্দুল্লা আহমেদ আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী। এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা,

অন্যান্য দায়িত্বত দ্বিতীয়ৰ সহায়কাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

আজিৰ বন্দনাত আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত ভূপেন নাথৰ কণ্ঠত, লোকগীত ভৱানী ডেকাৰ কণ্ঠত, টোকাৰী গীত হীৰকজ্যোতি শৰ্মাৰ সংগীবৃন্দৰ কণ্ঠত, জিকিৰ মুস্তাকিন আহমেদ আৰু লগৰীয়াসকলৰ কণ্ঠত আৰু শাবানা অঞ্জুমৰ কণ্ঠত ভজন শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আজমল হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত কেইটিমান জিকিৰ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এতিয়া অধ্যায়ৰ পাঠ।
1: সোমবাৰে মোক লগ ধৰিবলৈ ডাক্তৰ মেহতা ভিক্টৰিয়া হোটেললৈ গ'ল। তালৈ গৈ আমি সেই ঠাই এৰাৰ বাতৰি পাই তেওঁ আমাৰ নতুন ঠিকনাত উপস্থিত হ'লগৈ। মোৰ নিজৰ দোষত জাহাজত থকা অৱস্থাতে মোৰ গাত বেচুৱে দেখা দিছিল। আমি জাহাজত গা পা ধোৱা কামত সাগৰৰ পানী ব্যৱহাৰ কৰিছিলোঁ। সাগৰৰ পানীত চাবোন মিহলি হৈ নাযায়। মই হলে এই পানীতেই চাবোন লগাইছিলোঁ। সভ্য বোলাবলৈ গৈ সদায় চাবোন ব্যৱহাৰ কৰিছিলোঁ আৰু ফলত মোৰ গা পৰিষ্কাৰ নহৈ তাত তৰপে তৰপে মলিহে হৈ যাবলৈ ধৰিলে আৰু শেষত গাত বেচুৱে দেখা দিলে। ডাক্তৰ মেহতাক দেখুৱাত তেওঁ এচিটিক এচিড লগাবলৈ ক'লে। এচিডৰ পুৰণিত কন্দাৰ কথা এতিয়াও মই পাহৰা নাই। মেহতাই মই থকা কোঠালিটো আৰু তাৰ সা সৰঞ্জাম

0: দেখি অসন্তোষ প্ৰকাশ কৰিলে। তেওঁ ক'লে, এনেকৈ তোমাৰ নচলিব। আমি বিলাতলৈ অহাৰ উদ্দেশ্য কেৱল লিখা পঢ়া শিকাই নহয়, ইংৰাজ জীৱনৰ অভিজ্ঞতা লাভো এটা প্ৰধান উদ্দেশ্য। এইকাৰণে তুমি কোনো ইংৰাজ পৰিয়ালৰ লগত থকা উচিত। কিন্তু এনে কৰাৰ আগতে সেই বিষয়ে তোমাৰ কিছু শিক্ষাৰ আৱশ্যক। বাৰু, মই তাৰ দিহা কৰিম। মই কৃতজ্ঞতাৰে সৈতে তেওঁৰ কথা মানি ললো আৰু তেওঁ থকা ঠাইলৈ গলো। তেওঁ মোক বৰ মৰম কৰিছিল আৰু তেওঁ মোৰ সুখ সুবিধালৈ সদায় চকু দিছিল। তেওঁ মোক নিজৰ ভায়েকৰ দৰে চাইছিল আৰু ইংৰাজী আদব কায়দা মোক সদায় শিকাইছিল। ইংৰাজী ভাষাৰ ব্যৱহাৰতো তেওঁ মোক পাকৈত কৰি তুলিছিল। মোৰ খোৱা বোৱা কিছু সমস্যা হৈ উঠিল। নিমখ আৰু মছলা নিদিয়াকৈ সিজোৱা আলু শাক আদি মই অকণো ভাল পোৱা নাছিলোঁ। লেণ্ডলেডীগৰাকী মোৰ আহাৰক লৈ বিপাঙত পৰিল। পুৱা উটমিল সিজোৱা আমি খাইছিলোঁ আৰু ইয়াৰে মোৰ ভোকো গুচিছিল। কিন্তু আবেলি আৰু ৰাতি মই ভোকত থাকিবলগীয়া হৈছিল। মোৰ বন্ধুগৰাকীয়ে মোক সদায় মাংস খাবলৈ অনুৰোধ কৰি আছিল। মই কিন্তু মোৰ প্ৰতিজ্ঞামতে এইবিলাকৰ পৰা আঁতৰি আছিলোঁ। আবেলি আমি ৰুটি আৰু জাম খাইছিলোঁ। অলপ সৰহকৈ মোৰ খোৱাৰ অভ্যাস আছিল, কিন্তু দুডখৰ বা তিনিডখৰতকৈ সৰহ ৰুটি খোৱা ভদ্ৰতা বিৰোধী বুলি সৰহকৈ মই নাখাইছিলোঁ। ইয়াৰ উপৰি আবেলি আৰু ৰাতিৰ কাৰণে গাখীৰৰ বন্দোবস্ত নাছিল। বন্ধুগৰাকীয়ে মোৰ এনে গতি দেখি বৰ খং কৰি কৈছিল, তুমি মোৰ ভাই হোৱা হলে তোমাক আকৌ দেশলৈ উভতাই পঠালোহেঁতেন। এই দেশৰ অৱস্থা একো নজনাকৈ অশিক্ষিতা মাৰাৰ আগত কৰা প্ৰতিজ্ঞা এটাৰ মূল্য কি? ইয়াক দৰাচলতে প্ৰতিজ্ঞা বুলিবই নোৱাৰি। আইনমতেও ই প্ৰতিজ্ঞাৰ শাৰীত নপৰে। তুমি কেৱল কুসংস্কাৰৰ বশতহে এই কথাত লাগি আছা আৰু এই জেদৰ কাৰণে তোমাৰ একো লাভ নহয়। এসময়ত মাংস খাইছিলা আৰু এতিয়া নিতান্ত আৱশ্যক হোৱা সত্ত্বেও তুমি মাংস নোখোৱা। কেনে আচৰিত তোমাৰ আচৰণ! মই হলে অচল অতল, নিজৰ প্ৰতিজ্ঞা নেৰিলোঁ। প্ৰতিদিন বন্ধুগৰাকীয়ে এই বিষয়ে মোৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। মোৰ মুখত নহয়ৰ বাহিৰে আন কথা নাছিল। তেওঁ যিমানেই যুক্তিতৰ্কৰে মোক বুজাবলৈ চেষ্টা কৰে, মই সিমানেই অচল অতল হৈ প্ৰতিজ্ঞাকহে আঁকোৱালি ধৰিবলৈ যত্ন কৰোঁ। মোক সহায় কৰিবলৈ প্ৰতিদিন মই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনা পূৰণ হ'ল। ইয়াতেই মনত বৰ বল পালোঁ। ঘৰুৱা সেৱিকা ৰম্ভাই সৰুতেই মোৰ হিয়াত বিশ্বাসৰ যি গুটি সিঁচিছিল, এতিয়াহে তাৰ ফল ভোগ কৰিলোঁ। এদিন বন্ধুজনে মোৰ আগত বেণ্ঠম থিয়ৰী অফ ইউটিলিটি বোলা কিতাপখন পঢ়িবলৈ ধৰিলে। মই মহা বিপদত পৰিলোঁ। এই কিতাপৰ ভাষা মোৰ পক্ষে অবুদ্ধ আছিল। তেওঁ এই বিষয়ে আলোচনা আৰম্ভ কৰি দিলে। মোক ক্ষমা কৰিব, এই দুৰ্বুদ্ধ কথাবোৰ মই ঢুকি নাপাওঁ বুলি মই ক'লোঁ। মই স্বীকাৰ কৰোঁ যে মাংস খোৱা উচিত, কিন্তু মই প্ৰতিজ্ঞা ভংগ কৰিবলৈ অপৰাগ। মই এই বিষয়ে আপোনাক তৰ্কত পৰাস্ত কৰা দূৰত থাকক, একো কৰিব নোৱাৰোঁ। অনুগ্ৰহ কৰি মই মূৰ্খ বা অবাধ্য বুলি ভাবি ক্ষমা কৰক। মই জানো আপুনি মোক ভাল পায় আৰু আপুনি মোৰ মংগলকাংক্ষা কৰে। আপুনি মোৰ উপকাৰৰ কাৰণেই এই তৰ্ক কৰিছে বুলি মই জানো, কিন্তু এই প্ৰতিজ্ঞা মই কেতিয়াও ভাঙিব নোৱাৰোঁ। বন্ধুগৰাকীয়ে আচৰিত হৈ মোৰ ফালে চাই কিতাপখন বন্ধ কৰি ক'লে, বেছ, মই আৰু তৰ্ক নকৰোঁ। ময়ো মনে মনে আনন্দ পালোঁ। তেওঁ এই বিষয়ে আৰু কেতিয়াও আলোচনা কৰা নাছিল, কিন্তু মোৰ সুখ স্বচ্ছন্দতাৰ কাৰণে তেওঁ সদায় যত্ন কৰিছিল।
1: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ' বুলনী অনুষ্ঠানৰ স্বাস্থ্য শিতানৰ বিষয়, ঋতুস্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতা। অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ ৰূপশিখা দত্ত।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিউজ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিবলৈ পাব, 8:30 গীতি মালিকা, শিল্পী সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা, মৃণাল শৰ্মা, পূৰৱী গগৈ আৰু হৃদয়ানন্দ গোস্বামী, 9:15 জিলাৰ ৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমাংগ, 11:05 পৰাগমালা লাইভ,

চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য মেখেলা উজোৱা পথ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাণজিৎ প্ৰীতম কলিতা। দিনৰ 12:15 একক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, আজিৰ ছবি বাঘৱান। 1:10 আৰু সন্ধিয়া 7:45 কস্তুৰী বৰাৰ কণ্ঠত আধুনিক গীত। 1:35 জয়ন্ত গগৈৰ গীতাৰ বাদন, হৰেণ কলিতাৰ কণ্ঠত লোকগীত। 1:50 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 পৰিণীতা গোস্বামীৰ কণ্ঠত আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বৰো অনুষ্ঠান।

বিয়লি 5:25 সংস্কৃত শিক্ষাৰ পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কনোজ বৈশ্য আৰু মৌচুমী কুমাৰীয়ে। আজি 37তম খণ্ড। অনুষ্ঠানটি পৰিচালনা কৰিব নলিনী দেৱী মিশ্ৰই। 5:45 বিদ্যাৰ্থী অনুষ্ঠানত এখন আলেখ্য টমাছ আলভা এডিশ্যন, ৰচনা ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী। আজি দ্বিতীয় খণ্ড।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত এতিয়া আলোচনা মৌ পালন স্বাবলম্বনৰ সম্ভাৱনাময় পথ। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ক্ষেমাৰাজ গৌতমে, আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আজমল হুছেইনৰ সংগীবৃন্দৰ কণ্ঠত জিকি, 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026, 7:35 পূবালীৰ সুৰত ৰাভা গীত পৰিৱেশন কৰিব জ্যোতিপ্ৰসাদ ৰাভা আৰু সংগীসকলে, নিশা 8:20 ডক্টৰ অমৰজ্যোতি কাশ্যপৰ ইংৰাজী কথিকা এনভাইৰনমেণ্ট চেনিটেশ্যন থ্ৰু সলিড ৱেষ্ট ৰিচোৰ্চ মেনেজমেণ্ট, 8:30

আধুনিক গীতৰ অনুষ্ঠান, 9 বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, আৰু 9:30 বজাত জীৱনৰ দেখুৱানী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱ শৰ্মা। সাক্ষাৎ গ্ৰহণ অবনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

বিবি ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

বিজ্ঞানীজনে উপলব্ধি কৰিলে যে কপাহী সূতাত থকা চেলুলজৰ লগত এচিডৰ বিক্ৰিয়া ঘটি গান কটন নামৰ বিস্ফোৰক দ্ৰব্য উৎপন্ন হৈছে। ইয়াৰ পাছত সোমবাইনে চেলুলজ থকা আন কিছুমান পদাৰ্থক যেনে কাগজ আদিক নাইট্ৰিক এচিড আৰু ছালফ্ৰিক এচিডৰ মিশ্ৰৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিও চেলুলজ নাইট্ৰেট উৎপাদন কৰিলে। তেওঁ ইয়াকো লক্ষ্য কৰিছিল যে এই নতুন পদাৰ্থটো জলৰোধী হোৱাৰ উপৰিও ইয়াক সহজে যিকোনো আকৃতিত গঢ় দিব পাৰি। সোমবাইনে তেতিয়া বিজ্ঞানী মাইকেল ফেৰাডেলৈ চিঠি লিখি এই সকলো কথা জনালে। এই নতুন পদাৰ্থবিধেৰে তেওঁ কেইবাটাও সুন্দৰ সুন্দৰ পাত্ৰও তৈয়াৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ তেওঁ সেই বিষয়ৰ গৱেষণা বেছি দূৰ আগবঢ়াব নোৱাৰিলে। সম্পূৰ্ণৰূপে নাইট্ৰ সংযোজিত চেলুলোজ যে এটা উৎকৃষ্ট বিস্ফোৰক, সেই আৱিষ্কাৰে তেওঁক বেছিকৈ আকৃষ্ট কৰিলে আৰু তেওঁৰ গৱেষণাৰ দিশো সলনি হ'ল। 1862 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী এখনত সমবেত হোৱা

হচ্ছে পার্কেসাইন নামৰ এটা নতুন পদাৰ্থ উলিয়াইছিল যাৰ ভেটি আছিল চেলুলোজ। কিন্তু পদাৰ্থটোত নাইট্ৰ সংযোজনৰ মাত্ৰা চৌনবাইনৰ পদাৰ্থটোতকৈ কম আছিল। 1862 চনৰ পাছত পার্কেসাইন বিভিন্ন ৰঙত উৎপাদন কৰা হৈছিল আৰু ইয়াৰ পৰা মেডেল, ফণী, বুটাম, চুৰি, কটাৰীৰ নাল, নলী, কলম আদি বস্তু তৈয়াৰ কৰা হৈছিল। পার্কেসাইন সৰহ পৰিমাণে উৎপাদন কৰা প্ৰথম প্লাষ্টিক হলেও ই বাণিজ্যিকভাৱে সফল নহল। 1900ৰ মাজভাগতে কোনো বিশেষ কাৰণবশতঃ বিলিয়াৰ্ড খেলৰ বল তৈয়াৰ কৰিবলৈ হাতীৰ দাঁতৰ প্ৰয়োজন হৈছিল, কিন্তু সেই সময়ত হাতীৰ দাঁত পাবলৈ বৰ অসুবিধা আছিল। সেয়ে হাতীৰ দাঁতৰ সলনি ব্যৱহাৰ কৰিব পৰা এবিধ পদাৰ্থৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰা হৈছিল আৰু এনে পদাৰ্থ উৎপাদন কৰিব পৰা জনলৈ $10,000 পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। জন হায়াতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু বিলিয়াৰ্ড বল তৈয়াৰ কৰাৰ বাবে হাতীৰ দাঁতৰ সৈতে সাদৃশ্য থকা এবিধ পদাৰ্থ উদ্ভাৱন কৰে আৰু ইয়াৰে নাম দিয়া হয় চেলুলয়েড। ইয়াৰ আগৰ প্লাষ্টিকটোৰ দৰে দেখা চেলুলয়েডবোৰৰ ভেটি আছিল চেলুলোজ নাইট্ৰেট, কিন্তু পোনপ্ৰথমবাৰৰ বাবে হায়াতে ইয়াৰ প্ৰস্তুতিত দ্ৰাৱক হিচাপে এলকহল আৰু প্লাষ্টিককাৰক হিচাপে কেম্ফাৰ সংযোগ কৰিছিল। চেলুলয়েডে সফলভাৱে বাণিজ্যিক উৎপাদন কৰা প্ৰথম সাংশ্লেষিক প্লাষ্টিক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, নৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা 10 নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমভাৱাপূৰ্ণ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে। ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত জাপান যুটীয়া ঘোষণা পত্ৰত অৰ্থনৈতিক সুৰক্ষা সহযোগিতা পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি, সুৰক্ষা আৰু অৰ্থনৈতিক ভৱিষ্যত পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ আছে বুলি ঘোষণাপত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত, মুক্ত তথা স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰ এলেকা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সৰ্বাত্মক অগ্ৰগতি বিষয়ক মহাসাগৰ উদ্যমে দুয়োপক্ষক অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে উৎসাহিত কৰা বুলি ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে। দুয়োপক্ষই ছেমিকণ্ডাক্টৰ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, নিকা শক্তি আৰু ভেষজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং

বিভাগেও কর্মশালাত ভাগ লব। কর্মশালাত ষোড়শ বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰা হ'ব। কর্মশালাত নিজস্ব উৎসৰ জৰিয়তে সংগৃহীত ৰাজহ বৃদ্ধি কৰি পঞ্চায়ত ৰাজ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় বহন ক্ষমতা সুদৃঢ় কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কর্মশালাখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ পদ্ধতি ভগাই লোৱাৰ, ৰূপায়ণৰ প্ৰত্যাহ্বানক লৈ আলোচনা কৰাৰ আৰু বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ব্যৱহাৰিক ৰণনীতি বিনিময় কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা তথা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অনুযায়ী পঞ্চায়তসমূহক উন্নত শাসন, আন্তঃগাঁথনি, ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক গ্ৰাম্য উন্নয়নৰ সবল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শক্তিশালী পৰিকাঠামো বিকশাই তোলাত কৰ্মশালাখনে সহায় কৰিব বুলি আশা কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। নৱনিৰ্বাচিত বিধায়কসকলক সংসদীয় কাৰ্যপ্ৰণালী, সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানে জনপ্ৰতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া কাৰ্যসূচীত এগৰাকী দক্ষ বিধায়কৰ কৰ্তব্য আৰু আচাৰ আচৰণ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটোল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57-দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অনন্তনাগ জিলাৰ নুনৱান আৰু গান্দেৰবাল জিলাৰ ৱালটলস্থিত দ্বৈত মূল শিবিৰত উপস্থিত হয়। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই কালি পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰীনিবাসৰ পৰা পতাকা জোকাৰি তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ৰাওনা কৰিছিল। তীৰ্থযাত্ৰীৰ প্ৰথমটো দলত 4,822 ভক্ত আছে। ইয়াৰ ভিতৰত 2,510 পেহেলগাম পথেৰে আৰু 2,312 ৱালটল পথেৰে অমৰনাথ গুহালৈ যাত্ৰা কৰিব। তীৰ্থযাত্ৰীসকলৰ বাবে সুচল আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োটা পথতেই পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। দুয়োটা পথত জিৰণিচৰা, খাদ্য বিপণী, স্বাস্থ্যসেৱা আৰু উদ্ধাৰকাৰী দলৰ বাবে প্ৰয়োজনীয় সুবিধাৰ দিহা কৰা হৈছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। থাইলেণ্ডৰ উত্তৰ পূব প্ৰান্তৰ মুগদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক এজন 11 বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাবহ পথ দুৰ্ঘটনাত 9 বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায়। চৰকাৰী সূত্ৰই জনোৱা মতে মুগদাহান প্ৰদেশৰ মুঠ 35 ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে 5 ভিক্ষুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4 চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন 13 লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত 3 অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়েৰজাৱালে 36 গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰ' পৰুই 66 দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়েৰজাৱালে 89 আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ'ব। পৰ্টুগালে কিছু সময় পূৰ্বে সমাপ্ত হোৱা নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।
বেলজিয়াম, আমেরিকাৰ যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে সোমবাৰে হ'ব

0: লগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে সহযোগ আমেৰিকা মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, নৰৱে, কানাডা, মৰক্কো, ব্ৰাজিল আৰু পেৰাগুৱেও প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক 40 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত কালিৰ দ্বিতীয়খন ছেমিফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে। খেলখন প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে। নাটছেভৰ ব্ৰাণ্টে 47টা বলত 75 ৰান কৰে। প্ৰত্যুত্তৰত 170 ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। অহা দেওবাৰে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছোনায়ে তাকাইশিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বুলি ক'ব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে শশাংগদী ভালৈয়ে।

ৰঘুনাথ চৌধাৰীয়ে কৈছিল, জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব।

0: আকাশবাণীত কর্মরত হৈ ভাল কর্মরে আমাক গৌরবান্বিত করা ব্যক্তিসকলক আমি সোঁৱৰণ কৰিব খুজিছো। সেই ব্যক্তিসকলৰ ভিতৰত পুৰুষোত্তম দাস অন্যতম। ষষ্ঠ শ্রেণীত পড়ি থাকতেই তেওঁ অসমীয়া গীত লিখি সুর কৰি গাইছিল। তেখেতে কলিকতা তথা অসমত গুৱাহাটীত প্রতিষ্ঠা হোৱা প্ৰথমটো অনাতাৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল। 1938 চনত গীত বাণীবন্ধনৰ বাবে কলিকতালৈ যাত্ৰা কৰে আৰু 1943 চনত বাল্যবন্ধু কমল নাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযোজক হিচাপে যোগদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 1948 চনত গুৱাহাটী শ্বিলং অনাতাৰ কেন্দ্ৰত তেওঁ যোগদান কৰে। এতিমনৰ জীয়া ইতিহাস আলেখ্যখনিৰ বাবে 1976 চনত তেখেতে আকাশবাণীৰ সৰ্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতে 1979 চনত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957566।

0: 4450 Road,
1: Apollo Excel Care Hospital, Poshim Boragao, Guwahati. Khushto Jibonor Bishwasto Logori.
2: Priyo Shrota, Bishisto Sahityik Shikshabid Giridhar Sharmar Aji Upaja Din. 1973 চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত গিৰিধৰ শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া সময়খিনিত তেখেতে সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাত নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি অসমত ৰাজ্য ভাষা অসমীয়া চলিব লাগে বুলি প্ৰচাৰ কৰিছিল। তেখেত আছিল আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা। শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হয় নলবাৰী জিলাৰ ককয়া গাঁৱত 1912 চনৰ 3 জুলাই তাৰিখে। তেখেতৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাকৰ নাম আছিল দশমী প্ৰিয়া দেৱী। সৰুকালতে পিতৃহাৰা হোৱা গিৰিধৰ শৰ্মাই মাকৰ তত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়ত লাভ কৰা জলপানীয়ে তেওঁক উদগনি যোগাইছিল। 1933 চনত গিৰিধৰ শৰ্মাই সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। গিৰিধৰ শৰ্মাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁৰ কৰ্মজীৱনৰ পাতনি মিলিছিল। 1935 চনত তেখেতে নৰ্মাল পাছ কৰে। সেইখিনি সময়তে তেখেতে অসম বোৰ্ডৰ আদি মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। তেখেতে প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে ক্ৰমে IA আৰু BA পৰীক্ষা দি উত্তীৰ্ণ হোৱাৰ লগে লগে অসম স্কুল ছাৰ্ভিচত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে নিয়োগ লাভ কৰিছিল। 1951 চন মানৰ পৰা তেওঁ গুৱাহাটীৰ ৰিহাবাৰীত থাকিবলৈ লয় আৰু তাত এখন উন্নয়ন সমিতি গঠন কৰে। পিছলৈ সেই উন্নয়ন সমিতিৰ পৰিচালনাত এটি ৰাজহুৱা নামঘৰ, এখন নাট্যমঞ্চ, এটি পুথিভঁৰালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ৰিহাবাৰীত থকা প্ৰাথমিক বিদ্যালয়খনৰ সম্পাদক হৈ সেই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে চেষ্টা কৰাৰ লগতে 1956 চনত এখন মজলীয়া ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰে। এক কথাত কবলৈ গলে এইখনেই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ আৰম্ভণি কৰিছিল। 1958 চনত আৰ্য মহাবিদ্যালয় সুপ্ৰতিষ্ঠিত হয় আৰু শৰ্মাদেৱে 1962 চনৰ পৰা 1975 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেওঁ ঘৰতে পূৰ্বদেশ মুদ্ৰণ নামৰ এটি ছপাশাল খোলে আৰু এই ছপাশালটোৱে অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। তেখেতৰ গ্ৰন্থ সংকলন হ'ল অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, প্ৰৱেশিকা ৰচনা শিক্ষা, সংস্কৃত গ্ৰামাৰ এণ্ড কম্পজিচন, শৰ্মাছ এংলো আছামিজ ডিক্সনাৰী আদি। অনুদিত পুথি, গল্পগুচ্ছ, দেৱী চৌধুৰাণী, কৰ্মযোগী পুৰুষ আদি। এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক আৰু সাহিত্যিক হংসা জীৱৰাজ মেহতাৰ আজি উপজা দিন। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল। তেওঁৰ স্বামীৰ নাম আছিল গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰী জীৱৰাজ নাৰায়ণ মেহতা। 1945 চনত তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথিবাই দামোদৰ ঠকৰচী মহিলা বিশ্ববিদ্যালয় আৰু 1949 চনত নৱগঠিত বৰোদা বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল। ইয়াৰ লগে লগে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। 1959 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰিছিল। তেওঁ বৰোদা মহাবিদ্যালয়ৰ পৰা 1918 চনত দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁ 1919 চনত ইংলেণ্ডলৈ গৈছিল। 1918 চনত তেওঁ সৰোজিনী নাইডু আৰু পাছত 1922 চনত মহাত্মা গান্ধীক লগ পাইছিল। হংসা মেহতাই মহাত্মা গান্ধীৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি বিদেশী কাপোৰ আৰু সুৰা বিক্ৰী কৰা দোকানৰ পিকেটিঙৰ আয়োজন কৰিছিল আৰু স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল। 1932 চনত স্বামীৰ সৈতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পাছত তেওঁ বোম্বে বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল। স্বাধীনতাৰ পাছত তেওঁ 15 গৰাকী মহিলাৰ ভিতৰত আছিল যি ভাৰতীয় সংবিধান খচৰা সংবিধান সভাৰ অংশ আছিল। তেওঁ মৌলিক অধিকাৰ সম্পৰ্কে

0: ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত। অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে 1953 চনৰ আজিৰ তাৰিখত। জাৰ্মান উপন্যাসিক আৰু চুটিগল্প লেখক ফ্ৰান্স কাফকাৰ জন্ম হৈছিল 1883 চনৰ আজিৰ তাৰিখত। আমেৰিকান অভিনেতা আৰু প্ৰযোজক টম ক্ৰুজৰ জন্ম হৈছিল 1962 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেতা গায়ক আৰু চলচ্চিত্ৰ পৰিচালক অমিত কুমাৰৰ জন্ম হৈছিল 1952 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ জন্ম হৈছিল 1982 চনৰ আজিৰ তাৰিখত। ভাৰতীয় কবি, উপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী স্বৰ্ণ কুমাৰী দেৱীৰ মৃত্যু হৈছিল 1932 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা

0: প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: প্রিয় শ্রোতা, এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। প্ৰতিৰক্ষাৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ, আৰ্থিক সুৰক্ষাৰ পৰা স্বাস্থ্যখণ্ডলৈ, শক্তিখণ্ডৰ পৰা বিনিয়োগলৈ নতুন দিগন্ত অভিমুখে ভাৰত জাপানৰ বুজাবুজি চুক্তি। 10 বছৰত জাপানে ভাৰতত প্ৰায় 6 লাখ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত। আন্তঃগাঁথনি, অৰ্থনৈতিক বিকাশ, সামৰিক সহযোগিতা বৃদ্ধিৰে ভাৰতৰ সৈতে চীনক ৰুধিবলৈ উত্তৰ পূবত দৃষ্টি জাপানৰ। দিল্লীত অসামৰিক বিমান পৰিবহণ ৰেলমন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত অতি সোনকালে নিৰ্মাণ হ'ব 6টাকৈ বিমানবন্দৰ। এখন সেউজ অসম গঢ়াৰ লক্ষ্যৰে আকাশমাৰ্গৰ পৰা চৰচাপৰি ড্ৰোনেৰে সিঁচিব বীজ, এই কথা প্ৰকাশ কৰিছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ। গভীৰ সংকটত সৰ্থেবাৰীৰ কাঁহ শিল্প, কামৰ সন্ধানত বহিৰাজ্যলৈ গমন কহাৰৰ। এতিয়া আহিছো খেলৰ বাতৰিলৈ। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছেনেগালক 3-2 গ'লত হৰুৱালে বেলজিয়ামে। বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত হৰুৱাই প্ৰি কোৱাৰ্টাৰত আমেৰিকা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকটি ভালৈ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত গীতি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
6: হসিলে
7: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
8: জানি রক, সতর্ক হৈ রক।
9: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়, সঠিক চিকিৎসায় সকলো সলনি করে দিলে।
9: পিছে এনে যত্ন কত পালি?
10: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
10: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ। অ,
9: সঁচাকৈ বৰ ভাল কথা,
10: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
11: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूँ। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: आकाशवाणी विज्ञापन दियक অগণিত শ্রোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere।
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি কেন্দ্রীয় রেল তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবর হৈতে এখন গুরুত্বপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্রী ডক্টর শর্মায় অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্রকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডক্টৰ শর্মায় কয় যে বৈঠকত দেশত ছেমিকণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী কৰা আৰু দূৰণিবতীয়া ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে তাৰ বাবে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকাৰ পৰা উমৰাংচু নতুন ৰেল লাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিত ভাৰত ভূটান ৰেল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শর্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্রী ডক্টর শর্মায় কালি নতুন দিল্লীত আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ বিষয়ে উন্নয়নৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ বি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শনকালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
6: মাননীয় মন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আমি আজি ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন মহোদয়ে অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াতে ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, এই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ

0: সত্তা অনুষ্ঠিত করার কারণে সরকারে সদা সতর্ক হয়ে আছে। আর আমি সীমান্ত বসবাস করা লোক আহ্বানই জানাইছো যাতে তার শান্তি বিরাজ করে আর ডেভেলপমেন্টের উন্নয়নের কাম কাজবো যাতে করে থাকে। আর এই বিপদে আমি আজি যেখানে পালো এই কথা আমি মাননীয় মুখ্যমন্ত্রীকে আমি অবগত করি।
1: ডিব্ৰুগড় জিলা প্ৰশাসনে কালি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ পাৰত উচ্ছেদ অভিযান চলায় আৰু ডেৰ কিলোমিটাৰ জুৰি থকা অবৈধ বসতিসমূহ উৎখাত কৰে। ডিব্ৰুগড় পূব ৰাজচক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰাৰ তত্বাৱধানত চলা এই অভিযানত ডিব্ৰুগড় চহৰ সুৰক্ষা মথাউৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাজৰ অংশত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰসমূহ উচ্ছেদ কৰা হয়।

এলেকা দখলমুক্ত কৰা হৈছে। এই ভূমি মথাউৰি সুৰক্ষা মণ্ডলৰ ভিতৰত পৰে আৰু বান ব্যৱস্থাপনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আজাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ সুদক্ষিণা শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা লীলা গগৈৰ, সুৰ আৰু প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আর এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
1: চিন্তা কিয় করিম, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক মৃণাল শৰ্মাৰ কণ্ঠৰতি গীত। গীতটি লিখিছে কৌস্তুভমণি শইকীয়াই, প্ৰযোজনা কৰিছে তৰুণ শৰ্মাই।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তৰুণ শৰ্মাই লিখা আৰু বিদ্যুৎ বৰাই প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে পৰবী গগৈয়ে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: গীতিমালিকা অনুষ্ঠানৰ শেষত এইবাৰ শুনো আহক আনিছো জবানৰ কথা আৰু ৰূপম জ্যোতি বৰাৰ প্ৰযোজনাৰে হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত এই গীতটি

অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যদেৱক সশ্ৰদ্ধ স্মৰণ। গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা। আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থাকিব ইন্দ্ৰজিৎ দত্ত, তৰুণ চন্দ্ৰ কলিতা, অৱনী বৰা আৰু নয়ন প্ৰসাদ। অনুষ্ঠানৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ হেৰু শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিত আছে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত। ধেমাজি আৰু ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয় লৈ আলোচনা। 10,00,000 ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত 20 ছটিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপজ্জনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰসংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীনখণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে। ইয়াৰ উপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেট্ৰাপেক তথা গাখীৰৰ পাউডাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয়লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক তেওঁ দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়ক লৈ আলোচনা কৰে। অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষীপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ডঃ শৰ্মাৰ সবল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ

0: মানৰ বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত ৰূপসী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
1: এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছো যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছো। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো যাতে সেউজকৰণৰ এই আঁচনিকেইখন সফল কৰিব পাৰোঁ।
0: আনহাতে ড্ৰোনৰ সহায়ত 20 ছটিয়াই চৰ চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান VVGRAMG আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MGNREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জলসুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালি, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে।

0: সীমান্ত অঞ্চলৰ ৰেংমাপানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
1: মাননীয় মুখ্যমন্ত্রী ইনষ্ট্রাকশন মতে আমি আজিও ইয়ালে আইছো আর আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙরিয়াই অবগত করে আছে সময় সময়। আমি গোটেই এরিয়াতে ঘুরলো, যাওয়া সময়সাত যাক সমস্যার মুখোমুখি হয়েছে সীমান্ত বসবাস করা রাইজ, এই কথাখিনি আমি বিস্তৃতভাবে আলোচনা করছো। তো আমি সীমান্ত বসবাস করা রাইজক আশ্বস্ত করব খুঁজলো যে জনসাধারণের নিরাপত্তা সুনিশ্চিত করার কারণে সরকারে সদা সতর্ক হয়ে আছে, আর আমি সীমান্ত বসবাস করা লোক আহ্বানও জানাইছো যাতে তাত শান্তি বিরাজ করে আর ডেভেলপমেন্টের উন্নয়নের কাম কাজব যাতে করে থাকে। আর এই বিষয়টি আমি আজ যিনি পালো এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্রীকে আমি অবগত করি।
0: নলবাৰীৰ গংগাপুৰত ৰোজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা 33 দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা 31 মে'ত ৰোজ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰোজ আলী নিহত হৈছিল। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ সন্মুখীন হ'ব। পৰ্তুগালে আজি নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত চলা আলোচনা, বুজাবুজিৰ চুক্তি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাতৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ বাতৰিটো আমাৰ সমকাকতে ভাৰতত AI ছেমিকণ্ডাক্টৰ প্ৰকল্পত জাপানী বিনিয়োগ চুক্তি আৰু দৈনিক অসমকাকতে চীনক ৰোধিবলৈ উত্তৰ পূবৰ দৃষ্টি জাপানৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটো ইণ্ডিয়া জাপান আনএভিল ইনিচিয়েটিভছ টু বুষ্ট টাইজ শিৰোনামেৰে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপ্পুৰ সৈতে হোৱা বৈঠকৰ সময়ত অসমৰ বিমান সেৱাক লৈ কৰা বিশেষ আলোচনাক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এই সাক্ষাতৰ উপৰি ডঃ শৰ্মা আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দুষ্টচক্ৰই গুৱাহাটীত জালনটক লৈ অব্যাহত ৰখা ব্যৱসায় আৰু 100 কোটি টকাৰ জালনট চহৰখনলৈ অনাৰ উদ্বেগজনক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা প্ৰশাসন আৰু পৌৰসভাই চলোৱা অভিযান সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি চাওঁ।
0: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-3 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাইঘাই বাতৰি কেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত, ধেমাজিৰ ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ক লৈ আলোচনা, 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ড্ৰোনৰ সহায়ত 20 চতিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা, সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন আৰু স্পেইনৰ পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ ৰেহৰূপনীৰে আমালৈ লিখি পঠিয়ালে ওদালগুৰি জিলাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: মোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যদেৱক সশ্ৰদ্ধ স্মৰণ। গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা। আজি ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে ইন্দ্ৰজিৎ দত্ত আৰু তৰুণ চন্দ্ৰ কলিতা। ফোনযোগে সংযুক্ত হ'ব অৱনী বৰা আৰু নয়ন প্ৰসাদ। অনুষ্ঠানৰ আগধৰি এয়া ইন্দ্ৰজিৎ দাস।

0: গাঁৱলৈ গৈছিলোঁ। ইভিন এওঁ আমাৰ তৰুণ কলিতাৰ ঘৰৰ ওচৰৰ একলহী নদীত শিশু চাবলৈ গৈছিলোঁ, পবিত্ৰালয়লৈ গৈছিলোঁ। এইবিলাকত গ'লে শিৰোদাৰ যিটো শিশু কোমল মনটো একেবাৰে যেন তেওঁ মানে ভাব্য নোৱাৰা ধৰণে এটা হেৰি দেখা পাওঁ। মোৰ নিজৰে খুব ভাল লাগে যে বা শিৰোদাৰ মনটো ইমান কোমল, ইমান সহজ, ইমান সৰল। আৰু এটা দেখিছোঁ যে যিটো আমি অজাত শত্ৰু বুলি কওঁ, তেওঁতো কোনোদিন কেতিয়াও ইমান সুদীৰ্ঘ কাল মোৰ লগত থাকিলে কোনোদিন কেতিয়াওতো কাৰো সম্পৰ্কে এটা বিৰূপ মন্তব্য নকৰিলে। তেওঁ কয় যে মোৰ এটাই দোষ মাত্ৰ, মোৰ ব্যক্তিগত দোষ একো নাই, দেশখনৰ কাৰণে ভাবোঁ। আৰু এই আমাৰ অসমীয়া ভাষাটো চাইনবোৰ্ড টাইনবোৰ্ডত ভুল শব্দ দেখিলে মই খুব বেয়া পাওঁ, খুব দুখ লাগে। শেষৰ ফালে আমি তৰুণে জানিব, আমি শিৰোদাৰ জন্মদিন আচলতে কেইবাবাৰো আমাৰ গৃহতে পাতিছিলোঁ। আৰু তাত তেখেতৰ যিজন ঘনিষ্ঠ বন্ধু অজিত মল্ল বৰুৱা ছাৰ, বেণু মিশ্ৰ ছাৰ, ইভিন অতুলানন্দ গোস্বামী ছাৰ, তেখেতসকলো আহিছিল। আৰু কামৰূপী লোকগীতটো আছিলেই, তাৰ লগতে গোৱালপৰীয়া লোকগীতৰ কাৰণেতো প্ৰতিমা পাণ্ডে বৰুৱা দুবাৰ আহিছে আমাৰ তালৈ তেওঁৰ জন্মদিনত পাতিবলৈ। আৰু এনেও আমি প্ৰায় দুমাহ তিনিমাহৰ মূৰে মূৰে একোটাকৈ জলচা পাতিছিলোঁ। শিৰোদাৰ মানে গানৰ প্ৰতি, সংগীতৰ প্ৰতি যিটো ৰাপ, ভাবিব নোৱাৰা কথা। আৰু আটাইতকৈ মোৰ ভাল লাগিছিল কেলে এই আপোনালোকৰ ইয়াৰে আকাশবাণীতে যেতিয়া প্ৰিয় গীতৰ এটা অনুষ্ঠান আছিল, এই প্ৰিয় গীতৰ অনুষ্ঠানত বিভিন্নজনে নানা ধৰণৰ আধুনিক গীতবিলাক গাবলৈ হেৰি কৰিছিল, অনুৰোধ কৰিছিল। তেখেতে যিকেইটা ফৰ্মাইজ দিছিল প্ৰতিটো আছিল লোকগীত, আমাৰ হয়তো এটা খুব সুন্দৰ বিয়ানাম, হয়তো এটা খুব সুন্দৰ এটা কামৰূপী লোকগীত, এনেকুৱা ধৰণৰ। এই যে আমাৰ লোক সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ যিটো সাংঘাতিক ধৰণৰ শ্ৰদ্ধা, আমাৰ যিটো তেওঁৰ প্ৰতি দিয়া সেই সুৰৰ যিবিলাক বিভিন্ন হেৰি, তেওঁ কৈছে যে এই সুৰবিলাক আমি সৃষ্টি কৰিছোঁ, আগতেই কৰিছে আমাৰ চহা লোকসকলেই কৰিছে, গাঁৱত থকা ল'ৰা হাল বোৱা খেতিয়কেও কৰিছে, মৌ চৰাই থকা পেপা বজোৱা ল'ৰাটোও কৰিছে। গতিকে সুৰ যে আমি সুৰ সৃষ্টি কৰিছোঁ নহয়, আমি সুৰবিলাক আনিছোঁহে টানি
1: হয়। এই বিষয়ে আৰু পাতি থাকিম। শ্ৰোতাসকল, 7:53ৰ পৰা আজি যিহেতু বতৰ খুব বেয়া আছিলে, ট্ৰান্সমিটাৰত কিছু অলপ অসুবিধা হৈছিল আৰু আমাৰ অনুষ্ঠান প্ৰচাৰত কিছু ব্যাঘাত জন্মিছিল, কিন্তু এতিয়া অনুষ্ঠান ভালদৰে প্ৰচাৰ হৈ আছে, এপত সুন্দৰকৈ প্ৰচাৰ হৈ আছে। মাজে মাজে দুয়ে ইতিমধ্যে আমাক জনাইছে যে অনুষ্ঠানটি প্ৰচাৰত কিছু ব্যাঘাত জন্মিছে বুলি কৈছে, কিন্তু মই বুজি পোৱা নাই আচলতে ফেচবুকত ব্যাঘাত জন্মিছে নে ৰেডিঅ'ত শুনোতে অসুবিধা হৈছে, এই কথাটো মই বুজি পোৱা নাই। সেইটো স্পষ্টকৈ মোক মেছেজ কৰি দিলে ভাল হ'ব। আৰু ললিত নাথ, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, আপুনি ফোন কৰি আছে এই মুহূৰ্তত, মই মোবাইল ফোনটো তুলিব নোৱাৰোঁ যিহেতু মই আলোচনা কৰি আছোঁ, গতিকে কিবা যদি ক'ব বিচাৰিছে আপুনি হোৱাটছএপতে মেছেজ এটা কৰি দিয়ক, তেতিয়াহ'লে মই সেইটো চাই ল'ম। ইতিমধ্যে বহুতো বাৰ্তা আহিছে। তৰু ডেকা, আপুনি অনুষ্ঠান উপভোগ কৰি আছে। বংকিম দাস, লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা। হীৰেণ ভট্টাচাৰ্যদেৱ সশ্ৰদ্ধ প্ৰণাম জনাই পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছে। জগত বসুমতাৰী কৈছে যে আজি আৰু বেছিকৈ হীৰোদাৰ বিষয়ে জানিব পাৰিম। ৰন্তু ডেকা, দীপাঞ্জলি দাস বৰুৱা, আপোনালোকে হীৰোদাক শ্ৰদ্ধা জনাই বাৰ্তা প্ৰেৰণ কৰিছে। কল্পনা মীন শৰ্মা মঙলদৈৰ পৰা, কাইলৈ প্ৰিয় কবি সুগন্ধি পখিলাৰ কবিৰ স্মৃতি দিৱস, প্ৰিয় কবিক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতে ৰচনা কৰা লক্ষ্মী কবিতাটো আগবঢ়ালো, আশা কৰোঁ পাঠ কৰি দিব। মেটমৰা ধানৰ ডাঙৰি ডাঙৰিয়াৰ চোতালত থলো, এতিয়া মোক ঘৰলৈ যাবলৈ দিয়া, আইজনীৰ মাকৰ গাত লেঠা, এইবেলি ল'ৰা এটা হলে ভাল হয় বৰ, জানাইতো খেতিয়কৰ ল'ৰাৰ হাত বৰ চিধা, মোৰ দেখোন আজিকালি বৰ অলপতে হাত ভৰি কঁপে, বন্দুকটো দূৰৰে কথা, ধনুক আৰু জুৰিব নোৱাৰো, আইজনীৰ মাকৰ ল'ৰা এটা হলে ভাল হয় এথোন, খেতিয়কৰ ল'ৰাৰ বোলে হাত বৰ পোন। কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ সান্নিধ্য লাভ কৰা ইন্দ্ৰজিৎ দত্ত ছাৰক আজি অতিথি হিচাপে লাইভত দেখা পাই খুব ভাল লাগিছে। সামাজিক মাধ্যমৰ জৰিয়তে ছাৰৰ লেখা সদায় পঢ়ো, আপোনাৰ লেখা খুব পঢ়ে তেখেতে, কল্পনা শৰ্মা মঙলদৈৰ পৰা তেখেতে কৈছে। অপৰাজিতা গোস্বামী, চাৰু বৰুৱা দেৰগাঁৱৰ পৰা, অস্মিতা ভাগৱতী, আপুনি কৈছে যে কথাখিনি সাধুৰ নিচিনাকৈ শুনি আছো, আপুনি কোৱা কথাখিনি সাধুৰ নিচিনাকৈ শুনি আছো, ইমান ভাল লাগিছে বুলি কৈছে। অপৰাজিতা গোস্বামী চাৰু বৰুৱা হীৰোদালৈ শ্ৰদ্ধা জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। শিখামণি দত্ত কৈছে অভিলেখাগাৰৰ পৰা শুনি থাকোঁতে গান অনা এই অনুভৱটোৱে চুই গৈছিল আমাক, প্ৰিয় কবিলৈ সশ্ৰদ্ধ প্ৰণাম। ইন্দ্ৰজিৎ দত্ত খুৰাই বৰ সুন্দৰকৈ মহান অথচ অতিকে সৰল কৰি সৰল কবিগৰাকীৰ সৈতে থকা আত্মিক সম্পৰ্কক ৰোমন্থন কৰিছে, বৰ ভাল লাগিছে, কবিৰ কৰ্মৰাজি এনেদৰেই চৰ্চা হৈ থাকক, শিখামণি দত্তই কৈছে। ধ্ৰুৱজ্যোতি কলিতাই কৈছে যে কিছু মনোৰম

0: অনুভৱৰ বিষয়ে জানিবলৈ সুযোগ দিয়াৰ বাবে ইন্দ্ৰজিৎ দত্ত দেৱলৈ কৃতজ্ঞতা জনাইছো। আপুনি কথা ইমান ধুনীয়াকৈ কৈছে, খুব ভাল পাইছে। শ্ৰোতাসকলে আমালৈ মন্তব্য প্ৰেৰণ কৰিছে, ফেচবুকত সুন্দৰকৈ চলি আছে। অস্মিতা ভাগৱতী নিভাৰাণী ৰয়ে কৈছে, হয়তো আমাৰ মিডিয়াম ৱেভত হয়তো প্ৰচাৰত কিছু অসুবিধা হৈছে, আজি বেয়া বতৰৰ বাবে আচলতে অসুবিধা হৈছে। মধুচন্দা শইকীয়া কৈছে সোণাৰীৰ পৰা, হীৰেণ ভট্টাচাৰ্য দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি, আজি ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তিসকলক প্ৰণাম জনাইছো। ইন্দ্ৰজিৎ দত্তদেৱে হিৰুদা সম্পৰ্কে আগবঢ়োৱা বক্তব্য শুনি খুবেই ভাল লাগিল। কান্ধত জুলুঙাটি ওলোমাই ৰাজপথত ঘূৰি ফুৰা, গানৰ মানুহজনক বিচাৰি ফুৰো অৰঙে দৰঙে, সুগন্ধি পখিলাৰ সুবাসে ৰিঙিয়াই মাতে ঘনে ঘনে। মধুচন্দা শইকীয়া কৈছে ইমান ধুনীয়াকৈ আপুনি লিখিছে, কান্ধত জুলুঙাটি ওলোমাই ৰাজপথত ঘূৰি ফুৰা, গানৰ মানুহজনক বিচাৰি ফুৰো অৰঙে দৰঙে, সুগন্ধি পখিলাৰ সুবাসে ৰিঙিয়াই মাতে ঘনে ঘনে। তেওঁ সোণাৰীৰ পৰা। নৱনীতা গগৈ বৈৰাগী, প্ৰিয় কবি জানালৈ সশ্ৰদ্ধ প্ৰণাম, লাইভত আছো। দীপাঞ্জলি দাস বৰুৱা, আজিৰ অতিথি কেইগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিছো। মই যাব বিচাৰিছো তৰুণ কলিতাদেৱৰ ওচৰলৈ। তৰুণ দা, কথা আৰম্ভ কৰিলে শেষ কৰিবলৈ দিগদাৰ হ'ব। হিৰুদা ইমান, তেখেত যিদৰে ইন্দ্ৰজিৎ দত্তদেৱে কৈছে, অতি সহজ সৰল এগৰাকী ব্যক্তি, মানুহক ভাল পোৱা এগৰাকী ব্যক্তি। তেওঁ কৈছে যে কবিৰ কাৰণে আচলতে মানুহেই আচলতে কবিতাৰ প্ৰেৰণা বুলি তেখেতে উল্লেখ কৰিছিল। এজন কবি এটা জাতিৰ আলোকিত অৰ্জন বুলি কৈছে তেখেতে। ইমান ধুনীয়াকৈ হিৰুদাক আমি বহুতে পাইছো। প্ৰথম আপোনাৰ পৰা কিছু কথা শুনি লওঁ হিৰুদাৰ বিষয়ে। হিৰুদাৰ গানৰ প্ৰসংগলৈ পিছত আহিম, এতিয়া হিৰুদাক আপুনি কিদৰে পাইছিল সেই বিষয়ে, স্কুটাৰখনত যে সন্ধিয়া সন্ধিয়া লৈ যায় হিৰুদাই, অকণমান আপোনাৰ পৰা শুনো।
1: মই ষ্টেট বেংকত নিগুৱাৰী শাখাত তেতিয়া কৰ্মৰত, মোৰ বন্ধু এজন, তেওঁ হাউচিং বৰ্ডৰ কৰ্মচাৰী, মোক ক'লে আপোনাক হিৰুদাৰ তালৈকে লৈ যাম। ইমান ডাঙৰ মানুহ আৰু উগুল থগুল ভাৱ এটা হ'ল যদিও গৈ যে পালোঁ খুব বেছি আধা মিনিট লগা নাই। তেওঁ এটা স্বভাৱ আছিল, হেৰা হে বোলা, এইটোৱে তাৰ ভিতৰতে মানে কাক কেনেকৈ ক'ব, ইন্দ্ৰ দাদা হৈ বেলেগ কে ক'ব, এটাতো হেৰি নহয়, এই বলকে ফুৰি আহোঁ। মোক কয় হেৰা, বৰে গোলামীৰ বৰে গোলামা লিখাৰ ছোটা খিয়াল বৰ ভাল, বহুৰ আগৰ পিছত দৌৰি নুফিৰবা, ভালকৈ শিকা, বৰ টান কাম তুমি হাতত লৈছা, হ'ব দিয়া। ইমানখিনিয়ে মোৰ আজি সেই গোটেইকেইটা শব্দ মোৰ কাণত থম থমকৈ বাজে। তাৰপিছত হ'ল এনেকুৱা,
0: তেওঁ যিটো কথা ক'লে বহুৰ আগৰ পিছত দৌৰি নুফুৰিবা,
1: তাৰমানে ৰাগবিলাক এটা ৰাগ মানে ইনফিনিটি, যাৰ আৰম্ভণি আছে শেষ নাই, সাগৰ দৰে গভীৰ, আকাশৰ দৰে বিশাল। কৈছে সংখ্যাৰ পিছত নদৌৰিবা, গুণৰ পাছত দৌৰা। গতিকে তাৰমানে তেওঁ শাস্ত্ৰীয় সংগীতৰ বিষয়েও তেওঁ জানিছিল। তাৰপিছত মোলাই, তুমি ক'ত থাকা? বোলো মই গণেশগুৰি এইফালে, আৰু ফেচ ছুটি হ'লে আহিবা। আহি এটা সময় তেনেকুৱা হ'ল, আৰু বোলা তোমাৰ কি আছে, বোলো স্কুটাৰ, হ'ব। এই স্কুটাৰখনৰ পিছত বহি মই তেওঁক কিন্তু প্ৰথম দৃষ্টিতে খুৰা বুলি মাতিছিলোঁ, মোৰ খুৰা খুৰা যেন লাগিল। হেৰা এপাক ফুৰি আহোঁ, কাৰ ঘৰত গ'লে গানৰ কথা পাতিব পাৰিব, কাৰ ঘৰত গ'লে এটা গান শুনিব পাৰিব, তেওঁৰ মুখ্য উদ্দেশ্যটো সেইটো। আৰু সেইটো কাৰ লগত গ'লে বেছি ভাল হ'ব বিষয় লৈ পেলাই, নাটক হ'লে বেলেগ মানুহ হ'ব, কবিতাৰ কাৰণে আলোচনাত গ'লে বেলেগ মানুহ হ'ব। মই যিহেতু সংগীতৰ ছাত্ৰ এজন, আৰু গাঁৱৰ ল'ৰাৰ কাৰণে মই লোকগীতৰ কাৰণে পাগল, প্ৰতিজন ল'ৰাই তেনেকুৱা হয়। আৰু এই দুটা কথা তেওঁ মোৰ বোধহয় পাকে প্ৰকাৰে মোক নুসোধাকৈ গম পাইছিল, যিয়ে শাস্ত্ৰীয় সংগীত শিকে যদিও লোকগীত কিন্তু গাঁৱৰ ল'ৰা জানিবই। এই সপ্তাহটোত চাৰি পাঁচদিন স্কুটাৰৰ পাছফালে ইফালে সিফালে ঘূৰি, মানে উদ্দেশ্যবিহীন নহয় তেনেকুৱা মানুহৰ ঘৰত, সেইকাৰণেতো গৈ এটা ঠিকনাৰ পিছত আৰু তেখেতে বেছি ঠিকনা নিবিচাৰিলে, সেইটো হ'ল আৰ্জি বৰুৱা ৰোডৰ জোনালী পথৰ ইন্দ্ৰদাৰ ঘৰটো। মই এটা কথা ক'বই লাগিব,

0: লোকগীত আৰু লোকসংগীত, লোকসংগীতৰ ভিতৰতে গীতবিলাক পৰে বাৰু। কলিকাতাৰ এজন মানুহ, তেওঁৰ নাম ৰণজিৎ সিনহা, বিখ্যাত কবি, দক্ষিণা হাৱা বুলি তেওঁৰ এখন কবিতা পুথি আছে আৰু এখন প্ৰবন্ধৰ পুথি আছে, মাটিৰ সুৰৰ খোজে। এই কিতাপ আকৌ হেৰুকৰাই মোক দিয়া, হেৰা এই পঢ়িবা, পঢ়ি আকৌ ঘূৰাই দিলোঁ। তাৰপিছততো মোক কিতাপ তেনেকৈ দিয়া হ'ল, তিতাস একটি নদীৰ নাম, এৰা এইখন পঢ়িবা, এখনেই উপন্যাস লিখিছে মানুহজনে আৰু এইখন লিখিয়ে বিখ্যাত, অদ্বৈত মল্লবৰ্মন। তাৰপিছত ক'লে যে ৰণজিৎ সিনহাই এটা অসাধাৰণ কাম কৰি আছে, আমাৰ ইয়ালৈ তেওঁক আনিব লাগে। কি কাম কৰা? তেওঁ স্কুলত কাম কৰে, গৰম বন্ধ আৰু শীতৰ বন্ধ দুটা বন্ধ পায়, ইংৰাজী পৰিচালিত কৰা স্কুল কাৰণে শীতৰ বন্ধও পায়। এই ৰণজিৎ সিনহাই গাঁৱলৈ যায়, গাঁৱৰ মানুহবিলাকৰ লগত কথা পাতে, গান শুনে, যদি নৃত্যৰ কথা হয় নৃত্য চাই, সেই গোটেইবিলাক তেওঁ বাণীবদ্ধ কৰে আৰু ফটো তোলে। গোটেই তথ্যখিনি সংগ্ৰহ কৰি লৈ গৈ তেওঁ প্ৰবন্ধ আকাৰে লিখে, কাকতত প্ৰচাৰ কৰে। হিৰুখুৰাৰ খুব ইচ্ছা, প্ৰতিক্ষণ পাব্লিকেশ্যন বুলি কলিকাতা নিউ মাৰ্কেটৰ ওচৰৰ এটা বিৰাট প্ৰতিষ্ঠান, প্ৰকাশন গোষ্ঠী। হিৰুখুৰা মোৰ লগত কলিকতা গৈছে, মোক ক'লে হেৰি তোমাক দুটা মানুহৰ লগত চিনাকি কৰাই দিম, দুজন মানুহৰ লগত আহিবা। আহিলোঁ, গুৰু গম্ভীৰ পৰিৱেশ বোলে এখেতৰ নাম প্ৰিয়ব্ৰত দেৱ, এই প্ৰতিক্ষণ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী, আৰু এখেত ৰণজিৎ সিনহা, কবি সাহিত্যিক আৰু বৰ গান ভাল পোৱা মানুহ। এইবাৰ এখেত আমাৰ অসমলৈ আহিব, ৰাজি হৈছে, আনন্দে নধৰা হিয়া, এইটো এটা তেখেতৰ কোনোবা কবিতাৰ এটা লাইন। আহি ৰণজিৎ সিনহাক ঘেৰিয়ে ক'লে হিৰুখুৰাই যে তৰুণ আপোনাৰ এচিষ্টেণ্ট হ'ব,
1: গাইড
0: গাই গাইড। তেওঁ ক'লে আরে তরুণ, তোর তো কোনো কথাই নেই, তোর এত সুন্দর বাংলা বলে, আমার কোনো কোনো সময় সন্দেহ হয় সত্যি কি তরুণ বাঙালি ছেলে নয়, আরে দাদা তরুণ থাকলে তো আর মানে খুব ভাল পালে, তো ভাষাটাও যে অন্তরাই নহব। প্রথম আমি গলোগে কামাখ্যা পাহাড়ত, মন্দিরত নয়, নীলাচল পাহাড়ের ভুবনেশ্বরী মন্দিরত ওসরত ক্যামেরা এটা খুলি লই, দুটামান ফটো ক্লিক করে মোক কৈছে তরুণ ইমান ধুনিয়া গুৱাহাটীখন ইমান বেয়া করে পেলালে না, কি ইয়াতে উঠিলে কি এটা নান্দরিক, এহ প্রকাণ্ড প্রকাণ্ড ঘর বনাই দিলে, নীলাচলত আহি পেলাই ব্রহ্মপুত্রই নীলাচল পাহাড়ের মা কামাখ্যার চরণ ধুয়াই থাকে অনবরতে, কি এটা নৈসর্গিক পরিবেশ, একো নকৰিলে বৰঞ্চ বেয়া কৰিলে, তেওঁৰ খংটো তাতে একো নকৰিলেও একো নাছিলে, বেয়া কৰিলে যে কোনো সুন্দৰ পৰিকল্পনা নহ'ল, তাৰ ভিতৰত এটা বিৰাট ডাঙৰ এটা শিল্পসুলভ কথা নাথাকিল, কলাসুলভ কথা নাথাকিল, এই বুলি গৈ তাৰে কামখিনি শেষ কৰি আমি গ'লোঁ নহিৰা। নহিৰাত ৰামপুৰীয়া ঢুলীয়া চাৰ্কাছ বুলি এটা চাৰ্কাছৰ দল আছিল, এইটো লৈ মোৰ এটা বৰ দীঘলীয়া প্ৰবন্ধ আছে। কালক্ৰমত চাৰ্কাছ দলটোৰ যিখন চাইনবোৰ্ড এদিন দেখিলোঁ অকণমান তললৈ বেঁকা হ'ল, কেইমাহমানৰ পাছত দেখিলোঁ আৰু বেঁকা হোৱাৰ প্ৰৱণতাটো বাঢ়িল, এটা সময়ত দেখিলোঁ চাইনবোৰ্ডখন নাই।
2: মই
0: বোলো চাইনবোৰ্ডখন নাই মানে এই মানুহবিলাকো নাই নিশ্চয়, অসমৰ এনেকুৱা কিমান ঠাইত কিমান লোকসংগীতৰ এনেকুৱা মানুহৰ দুৰ্গতি হৈছে, কোনে ৰাখিছে তাৰ
2: খবৰ?
0: তেওঁ বৰ ভাল পালে, চাৰ্কাছ চালে, সেইবিলাক ফটো তুলিলে, আনি আমি গ'লোঁ ৰামেশ্বৰ পাঠক ছাৰৰ ঘৰত, পাঠক ছাৰৰ লগত কথা পাতি গান শুনি, অপলক নেত্ৰে গান শুনি, চকুৰে গান শুনি আছে, তেওঁ যিটো দৃষ্টিৰে চাই আছে, গানো এনেকৈ গাব পাৰেনে? এই লৈ পেলাই হিৰুখুৰাৰ লগত মোৰ আত্মীয়তা আৰু বাঢ়ি গ'ল। হেৰা তোমাক বৰ ভাল পাইছেহে, তুমিতো বাংলা জানা, অলপ কিয় গান চানো গাই দিলো,
1: মানে হিৰুদাৰ কাৰণেই তেখেত ইয়ালৈ আহিলে,
0: একদম
1: আমাৰ সংস্কৃতিৰ কথা তেখেতে প্ৰচাৰ
0: আহি, যেতিয়া এমাহমান

0: পাছত তেখেতৰ এই লিখনিটো পঠিয়ালে আমালৈ। মই বোলো হেৰি কৰি ক'লে হেৰা এই সিনহে পঠিয়াইছে নহয়, এই তুমি অলপ ভাঙনি কৰা। মোকো দিলে অলপ, মই দুপৃষ্ঠামান কৰিলোঁ। অসম হেৰি সাদিনত বৰ সুন্দৰকৈ ওলাইছিল আৰু এই যিটো মানে সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়াটোত চালিকা শক্তি ইন্দ্ৰদা, তেখেতক লৈ ইফালে সিফালে যাব লাগিব, গাড়ী এখন লাগে, মোৰতো দুচকীয়া আহে, দাদাৰ এখন 118ME গাড়ী আছিল, ফিয়েট কোম্পানীৰ বিউটিফুল গাড়ী, বৰ ধুনীয়া গাড়ীখন, সেইখন গাড়ী দিছিল আমাক ৰঞ্জিত সিনহা। আৰু সেইটো হিৰ খোৰা গাড়ী দিছে, বেলেগে ক'লেও হয়তো দিলেহেঁতেন যদিও, কিন্তু এইবাৰ দিওঁতে যিটো তেওঁৰ আনন্দ
1: আনন্দ আনন্দ।
0: আৰু আমি গানৰ কথা পাছলৈ আহিম
2: আহিম। আৰু দত্তদেৱে এটা কথা কৈছে যে তেখেতে প্ৰথম বিহু নাম শুনিবলৈ তেখেতৰ ওচৰলৈ হিৰুদা গৈছিল, গতিকে আজি অকণমান শুনাই দিলে বন্ধু বা ভাতৃ অলপ শুনাই দিয়ক, ভাল লাগিব আমাৰ।
0: এনে এফাকি
2: এনে এফাকি শুনাই দিয়ক।
3: আকৌ জোলা দৈ তোমাৰ নাম আৰু চাৰিদিন বিহু গাম, দেহাল নকৰো দেহাল নকৰো কাম, ঐ বেঙেনা নামেৰে আকৌ জোলা দৈ তোমাৰ নাম, গুটি নপচাবা আকৌ জোলা দৈ তোমাৰ নাম, বেঙেনা নামেৰে গুটি নপচাবা, ৰৈ পিৰালিত নিদিবা ঠাই।
1: চকুত পানী ওলাব খোজে, তেখেতে বিয়ানাম গাব লাগিব, বিয়ানাম দুটামান গালে মই নহয় এনে শুনে, শুনাৰ পিছত তেখেতৰ চকু পানী ওলায়। মই আটাইতকৈ দেখিছো হিৰুদাৰ কোনোদিন কেতিয়াও ক'তো চকু পানী নোলায়, বিয়ানাম যদি তেওঁ শুনি থাকে তিনিটামান বিয়ানাম শুনে লাহে লাহে ইমানেই বিয়ানামৰ সুৰৰ তেওঁৰ এটা হেৰি মুগ্ধ হৈ যায়, ভাবিব নোৱাৰি। কাৰণ সুৰৰ প্ৰতিভা বিশেষকৈ আমাৰ যিবিলাক লোকসংগীতৰ হেৰিত বাইদেউ আমাৰ সামাজিক জীৱনৰ হেৰিটো প্ৰতিচ্ছবি বিয়া নাম
0: ইন্দ্ৰদাৰ ঘৰত এই যে আমাৰ একত্ৰীকৰণ বা লগ হোৱা
2: খুব জলচা হয় তেখেতৰ ঘৰত,
0: শেষত কিন্তু এটা বিয়া নাম গাব লাগে। মই
3: সেনাহৰে মায়েৰাক এৰি নালৈ, ঘামে তলবলো বিচে নিলো, ঘামে তলবলো বিচে নিলো, ও আজিকালি কৰি চান মাই দাহাৰ হল, হা মোৰ দেহি দেহি জেন্তি আহৰে জালি নালৈ, ঘামে তলবলো বিচে নিলো।
0: এইটো সাংঘাতিক, এই যে ছোৱালী এজনী বাল্য বিবাহ হৈ যায়, তাইতো একো বুজি পোৱা নাই বিয়াৰ দিনাখন, এটা সময়ত সন্ধিয়া গা পা ধুৱাই দিনটো আছে লঘনে, গা পা ধুৱাই যেতিয়া পাটৰ সাজ পিন্ধাই থৈ দিলে, ঠাণ্ডাৰ দিন এখন চাদৰো দিলে মানে এৰী চাদৰ জাতীয়, ভোকে ভাগৰে তাই টোপনি গ'ল। এতিয়া দৰা ঘৰৰ মানুহ আহিল,
1: উঠিব লাগে,
0: কইনাক আনিব লাগে, কইনা আছে শুই, ক'লে এই দাঙি লৈ আহ, পুৰুষ প্ৰধান কথাটো আমাৰ চব কথাতে, দাঙি লৈ আহিলে সেইকাৰণে 7-8 বছৰীয়া ছোৱালী ছবি দাঙিব পাৰে, সেই প্ৰথাটো কিন্তু আজিও চলি আছে। পলাই গৈছিল, ধৰি আনিলে, এই আমি সামাজিকভাৱে বিয়া দিম, এই 30 বছৰীয়া ছোৱালী এজনী কেতিয়া এনেকৈ দাঙি অনা প্ৰথাটো কিন্তু আমাৰ আছে, আছিলে এইটো বাল্য বিবাহৰ দিনত। এই যে চানমাই মানে ইমান মৰমৰ
1: একদম,
0: চানমাই আকালাই অকলে ওলালি চেনাহৰ মায়েৰাক এৰি নালৈ, নালৈটোৰ কোনো হেৰি অৰ্থ নাই, আজিকালি কৰি চানমাই ডাঙৰ হ'ল মানে ডাঙৰটোক, এইটো মোৰ দক্ষিণ কামৰূপৰ শব্দাৱলীৰ, আজিকালি কৰি চানমাই ডাঙৰ হ'ল, হা মোৰ দেহি হয়, যেন তিয়াহৰে জালি নালৈ, তিয়াহৰ জালি যে

0: মানে আৰু হিৰুদাই মানে এটা বিয়া নাম গাবই
1: লাগিব এইটো শেষত এইটো গোটেই পাঠ উদ্ধাৰ কৰা হ'ল আমাৰ দক্ষিণ কামৰূপৰ বকুৰ ওচৰৰ চমন ৰাভা নামৰ এজন ঢুলীয়া শিল্পীৰ পৰা কথাখিনি গানটো দীঘল
2: আৰু এটা আৰু আৰু এটা মানে তেখেতে মানে কনক্লুজন দিয়ে ইয়াত লগতে ভাবি চালে সৰু মাই জীৱনটো টেকো
1: নাই
2: সেইটো খুব মানে সাংঘাতিক ধৰণে কয় কিন্তু তাৰপিছত আকৌ কৈ দিয়ে জীৱন অনুপম
1: গাঁৱলৈ গৈছে মানে মই লোকগীত শুনিমতো আৰু হেৰা নিজৰ মাতত গোৱা বহুতো বেছি ভাল কৰিব গৈ বৰ ভাজ দিব খোজে ৰহন সানিব খোজে এই যিটো গানতো যে হোজা যিটো চহা চৰিত্ৰটো গানতো থাকিব লাগিব নহয়
2: আমি মোৰ বন্ধু অনিল কুমাৰ বৰুৱা আমি দুয়ো আজি ৰাতিপুৱা মানে কথাটো কৈ খুব হাঁহিছোঁ এজন খুব উৎসাহী নতুন গায়কে হাৰমনিয়াম টাৰমনিয়াম লৈ আহিলে হিৰুদাক মানে এটা গান শুনাব গানটো শুনাব ভূপেন হাজৰিকাৰ গতিকে বোলে হিৰুদাই কিবা সকলো কথা তেওঁই কয় অঁ ঠিক গোৱা সেইটো বহি লৈ হাৰমনিয়াম বজাই এইটো গাব ধৰিছে পুৰা মানে হেৰি নকল কৰি ভূপেন হাজৰিকাৰ হেৰিত এওঁ ক'লে কেলে তোমাৰ নিজৰ মাত নাই নিজৰ মাত
1: আছিলোঁ লগত নিজৰ মাতত গোৱা

0: বেংগলী মানে হিৰুদাৰ গান হেৰি কৰিছে, মাঙনি কৰিছে, কৰি লৈ আহিছে হিৰুদাক মানে গাই দেখুৱাব শুনাব, নামটো দি দিছে ভট্টাচাৰ্য, মানে বেংগলী ভট্টাচাৰ্য কয়তো, এই তুমি মোৰ নামটো অনুবাদ কৰিলা ইমিডিয়েট, তুমি মোৰ নামটো অনুবাদ কৰিলা নেকি,
1: মানে তেওঁৰ ইমান সূক্ষ্ম ৰুচিবোধ, মানে মোক হেৰি এই
0: কৃষ্ণ
1: উইটি বুলি যিটো কওঁ ইংৰাজী হেৰি, মুহূৰ্ততে ওলাই যায়।
0: সেই অনিল বৰুৱাই কৈছে আজিও দেই কৈছে মোৰ তাতে, ক'লে যে এই হেৰিদা নতুন কিতাপ কিবা ওলাব নেকি, জানে কি তাপত ওলাম সেই কিতাপ, কি তাপত উলিয়াম, অনিল বৰুৱাই বৰুণলৈকে বুজিয়েই পোৱা নাই হেৰিদা কি ক'লে।
1: এই একেটা কথা পিছৰ এবছৰ নে দুবছৰৰ পাছত এজন মন্ত্ৰী, মই নামটো নলওঁ, কিবা হেৰি ক'লে হেৰিদা আপোনাৰ এইবাৰ নতুন কিবা কিতাপ ওলাব নেকি, হেৰা মই পঞ্জিকা নিলিখোঁ নহয়, পঞ্জিকাই বছৰি বছৰি ওলোৱা কথা।
2: খুব ভাল লাগিছে আৰু বাৰ্তা আহিছে, ললিত নাথ আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আৰু বিভিন্নগৰাকী শ্ৰোতাৰ ফালৰ পৰা আমি গম পাইছোঁ যে আমাৰ মিডিয়াম ৱেভত আজি প্ৰচাৰণত কিছু অসুবিধা হৈছে, ৰাতিপুৱা বতৰ খুব বেয়া হ'ল আৰু ট্ৰান্সমিটাৰত অলপ অসুবিধা হোৱাৰ বাবে, কিন্তু আমাৰ এপত অনুষ্ঠানী ভালকৈ চলি আছে, ফেচবুক পেজত ভালকৈ চলি আছে, গতিকে আপোনালোকে যদি ৰেডিঅ' ছেটত অসুবিধা পাইছে তেতিয়াহ'লে এপত আপোনালোকে শুনিব পাৰে। খিৰুমণি বৰুৱা ডেকা, ফুলো নুফুলো ফুলৰ পাহিত বাঁহীৰ সুৰ বিচাৰি ফুৰা খেয়ালী গীতিকাৰ কবিগৰাকীয়ে কুমলীয়া গছৰ পাতৰ কম্পনীটো সুৰ বিচাৰি পায়, বাট হেৰুৱা বাটৰুৱাৰ বাঁহীৰ সুৰত শুনে গানৰ কথা, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। খিৰুমণি বৰুৱা ডেকাই ইমান ধুনীয়াকৈ লিখিছে কথাখিনি, হয়নে? ভাৰতী দেৱী দাস, ধনজিৎ বেজবৰুৱা, নলবাৰী ডিৰুৱা গাঁৱৰ পৰা অপৰাজিতা গোস্বামী, আপুনিতো আপুনি কৈছে যে কবিগৰাকীৰ সৈতে সান্নিধ্যৰ বৰ্ণনা ইমান ভাল পাইছে, তেওঁ মানে খুব ভাল পাইছে কথাখিনি শুনি, আপোনালোকে ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে। অপৰাজিতা গোস্বামী, তৰু দত্তই কৈছে যে ইন্দ্ৰজিৎ দত্ত ডাঙৰীয়াৰ সাৱলীল বৰ্ণনাই হৃদয় চুই গৈছে যেন এটা জীয়া সাধু। মদন উপাধ্যায় নগাঁৱৰ পৰা, আৰু এইখিনি সময়ত আচলতে নগাঁও কেন্দ্ৰ আৰু তেজপুৰ কেন্দ্ৰই আমাৰ আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ ৰিলে কৰে, গতিকে এই সময়ত তেজপুৰৰ শ্ৰোতাসকলক শুনি থাকে আৰু নগাঁৱৰ শ্ৰোতাসকলকো আমি পাওঁ। নীলাক্ষী বৰদলৈ বৰা, কবিজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভদ্ৰাৱতী বৰ্মন, লোকনাথ গোস্বামী শুনি আছোঁ দেই, বৰ ভাল লাগিছে, লোকনাথে খুব ভাল পাইছে, ইমান সুন্দৰকৈ গাইছে, আপুনি গোৱা ভাল পাইছে, আৰু তৰুণদায়ো খুব ধুনীয়াকৈ গাইছে, বিহু যোজনা শুনি খুব ভাল লাগিছে, দীপাঞ্জলি দাস বৰুৱাই কৈছে। তৰু ডেকা, বিয়া গীতে চকু খেমেকাই তুলিছে, শ্ৰদ্ধাৰ কবিগৰাকীৰ সহজ সৰল মুখখন বাৰে বাৰে মনত ভাঁহি উঠে, শ্ৰদ্ধাৰে স্মৰণ কৰিছে, তেখেতৰ চকু খেমেকি উঠিছে, আপুনি বিয়া নাম গাইছে,
0: বুজি পাইছেতো,
1: হয় শব্দবিলাক বুজাই দিলো যে,
2: হয়, আৰু ইমান ভাল লগা আৰু গুৰুত্বপূৰ্ণ কথা শুনিবলৈ পাইছো, দুয়োগৰাকী সমল ব্যক্তিয়ে মুগ্ধ কৰি ৰাখিছে বুলি কৈছে চাৰু বৰুৱা, তেখেত দেৰগাঁৱৰ পৰা। ৰুমি ভট্টাচাৰ্য, ইমান সুন্দৰ আলোচনাৰ সুবাসত আমোল মোলাই আছে আমাৰ পুৱাৰ সুবাসীক্ষণ,
1: প্ৰসংগক্ৰমে মনত মনত পৰিছে কথা এটা, শ্ৰদ্ধেয় হীৰেণ ভট্টাচাৰ্যদেৱক কবি হিচাপে অসমৰ ৰাইজে কেনেকৈ গ্ৰহণ কৰিছে বা সেই এটা বেলেগ দিশ, সেইটোত মই মাত মাতিব নাযাওঁ, মই সংগীতৰ ছাত্ৰ, সংগীতৰ ক্ষেত্ৰখনত এখেতৰ কেনেকৈ এই খবৰবিলাক পায়, যেনেকৈ বিবেকানন্দ ভট্টাচাৰ্য নগাঁৱৰ, তেখেতৰ দেউতাকৰ নাম কমলানন্দ ভট্টাচাৰ্য, বহুতে কমলাকান্ত বুলিও কয়,
0: আচলতে কমলানন্দ,
1: কমলানন্দ ভট্টাচাৰ্য, তেখেত এজন গীতিকাৰ, সুৰকাৰ আৰু গায়ক, তেখেতে গোৱা সেই গানবিলাক, সুৰ কৰা সেই গানবিলাক, হিৰু খুৰাই উদ্যোগ ল'লে যে এখন কেছেট উলিয়াম, প্ৰথম গানটো হ'ল বিলত তীৰে বিৰাই পদুমৰ পাহি হৈ পাতত তীৰে বিৰাই পানী, ৰ'দত তীৰে বিৰাই জিয়াৰে পাখি হৈ ফুলনিত ফুলৰে ৰাণী, আঠোটা গানৰ এই এখন কেছেট ওলাল, কেছেটখনৰ নামো দিলে বিলত তীৰে বিৰাই। মোক ক'লে হেৰা হেৰিয়ে কমলানন্দৰ এই গীতটো শুনি পেলাই লক্ষ্মীনাথ বুজবৰুৱা দেৱী হেনো কৈছিল যে কমলানন্দই যদি আৰু এটাও গান নিলিখে আৰু সুৰ নকৰে তথাপিও এই গানটো অসম জীয়াই থকা দিনলৈকে এই গীতটোৱে কমলানন্দক সোঁৱৰাই ৰাখিব, এটা গান।

0: আৰু গায়িকা গৰাকী কথা কৈ দিয়া।
1: আহ হা হা, অনিন্দিতে গালে, অনিন্দিতা পালে,
0: অনিন্দিতা,
1: অনিন্দিতা পালৰ জীৱনৰ সেইটো প্ৰথম গান,
0: প্ৰথম গান,
1: সেই একেখন কেছেটতে তাই দুটা গান গাইছিলে, বিলতিৰে বিদায় পদুমৰ পাহি, এইটো প্ৰথম গান তাইৰ।
2: হয়,
1: জুবিনে খুব জনপ্ৰিয় কৰিছিল গানটো,
2: আৰু তাৰ পাছত যেতিয়া বকুল ফুলৰ দৰে গানটো গাইছিলে ইমান ভাল পাইছিলে। আগতে আমাৰ আকাশবাণীত অন্য শিল্পীৰ কণ্ঠটো বাণীবদ্ধ হৈ আছে, আমি আৰু কথা পাতিম, কিন্তু অবনী বৰা দাদা আমাৰ সৈতে সংযুক্ত হৈছে অনলাইনত। ফোন লাইনত সংযুক্ত হৈছে অবনী বৰা, তেখেত বিশিষ্ট আবৃত্তিকাৰ, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ঘোষক, আৰু আপোনালোক সকলোৱে চিনি পায় হিৰুদা গোচৰৰ পৰা পাইছিল। আজি আমাৰ যিটো অনুষ্ঠানৰ শিৰোনাম, গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা, যি কবিতাৰ পংক্তি হিৰুদাৰ কবিতাৰ পৰা লোৱা হৈছে। অবনীদাৰ লগত কালি কথা পাতোঁতে তেখেতেই কৈছিল যে এনেকৈ দিয়াচোন ভাল লাগিব। অবনীদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ। শুনা পাইছেনে? যোগাযোগ হয়তো বিচ্ছিন্ন হৈছে, আমি আকৌ চেষ্টা কৰিম তেখেতৰ সৈতে আমি অনুষ্ঠানত সংযুক্ত হ'বলৈ। অবনীদা, আপোনাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে, আকৌ আমি চেষ্টা কৰিম। আমি এক ডেৰ মিনিট সময় হিৰুদাৰ সহধৰ্মিনীয়ে হিৰুদাৰ বিষয়ে কোৱা কিছু কথা আপোনালোকক শুনাব বিচাৰিছোঁ।
3: বিয়া হৈ পেলাই দাদাক দেখাও নাই, মেলাও নাই, চবেই কৈছে। তাৰপিছত আমাৰ ওচৰতে নিৰ্মল প্ৰভা বাইদেউ থাকিছিলে বৰদলৈ, তেখেতক মানে ক'লে যে দেউতাই দিন লৈ গৈছে যে তই নিজে সুধিব পাৰিবি কেনেকুৱা কি কথা। তাৰপিছত গ'লো, ক'লে যে ল'ৰাটো ক্ষীণহে বোলে, খুব ভাল, এনেকৈ তেনেকৈ কৈছে মোক। আৰু ভায়াকে কৈছে নহয়, ফু মাৰিলে বতাহ দিলে উৰি যাব, সেইদৰে ক'লে। তাৰপিছত মোৰ অলপ চিন্তাও লাগিছে, সঁচাকৈ কৈছেনে মিছা কৈছে। সঁচাকৈ কৈছোঁ দেই, ফু মাৰিলে বতাহ ধৰিব কিন্তু, এনেকৈ। তাৰপিছত গ'ল কথা, গ'ল বিয়াও ঠিক হৈ গ'ল, মই নাচা ক'ব পৰা নাই।
4: বিয়াৰ আগত দাদাক দেখিছিলে নে নাই?
3: নাই দেখা, একদম মগুত খালি ভৰিকেইটা দেখিছোঁ, ৰণী তলে দি ই শিলত ভৰি দিব লাগে, সেই ভৰিকেইটাই যি দেখিছোঁ, একো দেখা নাছিল। পিছত তাৰ কিবা আখৈ চাখৈ ঘূৰাব লাগে, কিবা কিবি কৰিব লাগে, সেইবিলাক জল বাতি চাতি ঘূৰাব লাগে, সেই তেতিয়াহে দেখিছোঁ। অকণ চাই পেলাই মানে হেৰি কৰিছোঁ, ভাবিছিলোঁ আৰু তেখেত এজন শিল্পী, যদি ভালেই লাগিব, পেচ আছে, এনেকৈ গান লেখে, মই এনেকৈ কমুখত শুনিছোঁ আৰু মোৰ মামা ছোৱালীকেইজনীয়ে কয়। তাৰপিছত মই অলপ হেৰিয়ে লাগিছে, ভালেই লাগিছে বাৰু, কিন্তু যেতিয়া আহিলোঁ ভয়ো লাগিছে। মই প্ৰথম গুৱাহাটীলৈ আহিছোঁ তেতিয়া বিয়া হৈ, আহি পেলাই তেখেতৰ মানে আচাৰ ব্যৱহাৰ, মানে প্ৰথম দিনা খুব ভয় লাগি আছিলে, কি হ'ব কি নহ'ব, কেনেকুৱা খঙালি নে চঙালি, মই একদম খুব ভয় লাগিছে মানুহটো দেখি। তাৰপিছত আৰু লাহে লাহে লাহে লাহে দেখি পেলাই খঙাল নহয়, খুব হাঁহি মৰমীয়াল মানুহৰ। প্ৰথম নিছিলে নৱকান্ত বৰুৱা, তেখেতৰ ঘৰত ফুৰিবলৈ গ'লোঁ। চবৰ ঘৰতে এনেকৈ অকণ অকণ ফুৰাই চাওঁ, যাৰ বন্ধুবিলাক বীৰেন্দ্ৰত ঘৰ, তেওঁ ফুৰাখিনি তেনেকৈ ফুৰালে। পিছত আৰু মানে হেৰি হয়, খুব লেটকৈ আহে, মেলে আহে। পিছত আৰু মানে সেই দুদিনমান অলপ ঠিকে আহিছে আৰু প্ৰথম, তাৰপিছলৈ মোৰ মানে এই হোৱাৰ পিছতো মানে অলপ লাহে লাহে দেৰি হয়, মোৰ ইমান বেয়া লাগে, কওঁ আৰু দেই মই এতিয়া গুচি যাম নহ'লে ঘৰৰ ইয়াৰ পৰা, হেন তেন অলপ ভয় খায়ো, কেতিয়াবা লুকাই থাকোঁ, লুকাই থাকিলে ভয় খায় অলপমান। প্ৰথম খং উঠিছিলে, পিছলৈ খং চং নাইকিয়া হ'ল আৰু। আৰু তেনেকুৱাই মানুহজন যেতিয়া মিলি থাকিবই লাগিব বুলি ভাবিয়ে মই একো নকৰিলোঁ আৰু।
2: মেলোডী পাটগিৰিৰ সৈতে হিৰুদাৰ সহধৰ্মিনীৰ যি বাৰ্তালাপ আমাৰ আকাশবাণীৰ অভিলেখাগাৰত আছে, তাৰ পৰা কিছু সংখ্যক আপোনালোকক শুনালোঁ। অবনী বৰা তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। অবনীদা, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
5: নমস্কাৰ, নমস্কাৰ।
2: আৰু আপুনি জানে,
5: হয় অকণমান এই এফএমত দিগদাৰি কৰিছে, এপত, এপত নহয়, মই এফবিত চাই আছিলোঁ।
2: হয়,
5: দুইজনে কথকী মানুহ, হিৰুদাক অতি ওচৰৰ পৰা পোৱা মানুহ, তৰুণ আৰু ইন্দ্ৰজিৎ দত্ত, বৰ সুন্দৰকে কথাখিনি কৈ আছে
2: একেবাৰে সাধু যেন লাগিছে, এনেকে এনেকুৱাকৈ কৈছে সকলো শ্ৰোতাসকলৰ পৰা। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিটো আমি শিৰোনাম অনুষ্ঠানটো দিলোঁ, নামটো আপুনি হিৰুদাৰ কবিতাৰ পংক্তিৰ পৰাই লোৱা হৈছে, কবিতাৰ শাৰী। গতিকে আজি আপোনাৰ পৰা কবিতা, হিৰুদাৰ কবিতা শুনিবলৈ পালে ভাল লাগিব আমাৰ।
5: প্ৰথমতে এইটোৱে মাতো, যিটো কবিতাৰ পৰা আজিৰ অনুষ্ঠানটিৰ নামটি লোৱা হৈছে, সেইটোৱে মাতিছো প্ৰথমে। কাঠ হোৱা চকুলোৰ গান, গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা, মোৰ সুৰ নাই তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা।

0: উজ্জ্বল গান, হান দিয়া গান, সতেজ সুগন্ধ। গানৰ গাত আছে নেকি জোনাকি, এন্ধাৰেৰে বাট কাটি যায়। গান আনা, শুনো যুদ্ধৰ গান, শান্তিৰ গান, পলাতক প্ৰাচীন নথবা আগত তৰুণ, জটিল দিনৰ প্ৰতীকী ভাষান্তৰ, কাঠ হোৱা চকুলোৰ সুঠাম নিৰ্মাণ। গান আনা, তুলি লোৱা মাটিৰ মৃদং, নিৰ্জনতাৰ পৰা পোলাহলৰ পৰা উঠি আহে গান, মাটিৰ মাতত গানহীন মানুহৰ কল্যাণ, মাটিৰ মাতত গানহীন মানুহৰ কল্যাণ। তাৰপিছত আৰু এটা কবিতা, এই তৰুণে এটা বিয়া নাম গাইছিলে চানামাই, তাতে এটা শব্দ আছিলে তলবল মুখ,
1: বিয়া নাম
0: সেই হিৰুদ্দাই যে বিভিন্ন জনৰ পৰা এই তৰুণেই কলে বিয়া নাম এটা গাব লাগে, দত্তয়ো কৈছে লোকগীত, এইবিলাক যে শুনে আচলতে হিৰুদ্দাই সেই লোক জীৱনৰ পৰা লোকগীত বা যিমানখিনি লোকসংগীত তাৰ পৰা শব্দ বুটলে, মানে শব্দৰ বয়ন আৰু শব্দ চয়ন হিৰুদ্দাই নিজেই কৈ থৈ গৈছে, এই শব্দ বুটলে। এই তলবলটো কওঁতেই মোৰ মনত পৰিছে হিৰুদ্দাই এটা কবিতাই আছে, তোমাৰ ঘামে তলবল মুখ, আহা ভাল পোৱা মোৰ হাতত হাত থোৱা ওঠত ওঠ, আকাশৰ সুঠাম গাত আউজি যিবোৰ ডাৱৰ শুকান, সেইবোৰ তোমাৰ সতে চপৰা চপৰে নামি আহক ধোঁৱা ধূলি উৰি এই বাটেৰে, তুমুল বৰষুণে ধুৱাই দিয়ক গছ গছনি চৰাই চিৰিকটিৰ মাত, কোনো বাহাবিতলীয়া নিজান নৈৰ শিল চেঁচা পানীৰ দাপোনত জিলমিল কৰক তোমাৰ ঘামে তলবল মুখ। এই শব্দ বয়ন শব্দ চয়ন হিৰুদ্দাৰ। আৰু এটা কবিতা গাওঁ, সেইটোলৈ সামৰিম, কাৰণ তোমাৰ আৰু আছে। তোমাৰ গান শুনিম এটা দীঘল গান, মোৰ তেজত মজি আছে এখন আকাশ, আকাশ ভৰা জোনাক আৰু এডৰা ঘাঁহনি, কোনোবা জোনাক ৰাতি ঘাঁহনি দৰাত বহি মই তোমাৰ গান শুনিম, এটা দীঘল গান দূৰ নক্ষত্ৰৰ আহ্বান, আভোগে অন্তৰাৰে খুলি দিবা তোমাৰ এপদ দুপদ আটাইবোৰ অলংকাৰ, জোনাকৰ জেউতিয়ে ধোৱাই দিবহি মোৰ স্মৃতিৰ আমোলন বীজ, আৰু তোমাৰ উজ্জীৱিত গানৰ দুৰূহ সুৰ ভাঙি গুচি যাব দিক বিদেশ। এইখিনিৰে হিৰুদ্দালৈ শ্ৰদ্ধাঞ্জলি জনাইছো। খুব সুন্দৰ এটা প্ৰগ্ৰেম অনুষ্ঠান শ্ৰোতাই শুনি আছে,
2: ধন্যবাদ। ধন্যবাদ ৰমন দা, বৰ ধুনীয়াকৈ কথাখিনি কৈছে,
0: তোমাকো ধন্যবাদ।
2: হয়, খুব ভাল লাগিল আপুনি এইখিনি সময় দিলে। আৰু হিৰুদা বুলি ক'লে আচলতে আপুনি সময় দিবই, আমি এইটো জানোৱেই যে হিৰুদাৰ কাৰণে আপোনালোক সকলোৱে ইমান ধুনীয়াকৈ এতিয়াও বিভিন্ন ধৰণৰ অনুষ্ঠানো কৰি আছে, আৰু হিৰুদা বুলি ক'লে মনত আছে, আমাৰ হৃদয়ত আছে, নহয়নে অৱনীদা? হয় ভাল পালোঁ, ধন্যবাদ জনাইছোঁ আপোনাক, ইমান ভাল লাগিল। আৰু হিৰুদাৰ যিটো কথা ক'লে, অৱনীদাই ক'লে যে তেওঁ গীত শুনে, লোকগীত হওক, লোকসংগীত হওক, বিয়ানাম, বিহুনাম, আৰু এইবিলাক শুনি তাৰ মাজৰ পৰা আকৌ শব্দ বুটলে, শব্দ বয়ন শব্দ চয়নৰ যিটো কথা তেখেতে ক'লে, অৱনী বৰাই ক'লে, আৰু বহুতো বাৰ্তা আহিছে, আৰু বাৰ্তাসমূহ নপঢ়িলে আচলতে শ্ৰোতাসকলো বেয়া লাগিব। নিভাৰাণী ৰ ইমান সুন্দৰ অনুষ্ঠান, হিৰুদাৰ বিষয়ে কথা শুনি শুনি হেঁপাহ নপলায়। ইন্দ্ৰজিৎ দত্ত ডাঙৰীয়া আৰু তৰুণ কৰিতা দাদালৈ ধন্যবাদ জনাইছোঁ। কল্পনা বাইদেউ, অতিথি দুগৰাকীৰ কথা শুনি দুচকু সজল হৈ উঠিল, হিয়াখনত শ্ৰদ্ধাত আৰু উঠলি উঠিছে বুলি তেখেতে লিখিছে। মধুচন্দা শইকীয়া বৈশ্যই কৈছে, বিহুগীত বিহুনা বিয়ানাম শুনি ভাল লাগিছে, হিৰুদাৰ গীতৰ ৰুচি তথা তেখেতৰ ৰসিক স্বভাৱৰ বিষয়ে জানিব পাৰি ভাল লাগিছে। তেখেত সোণাৰীৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা। হিৰুদাৰ কথাখিনি বৰ ৰসোত্তীৰ্ণভাৱে উপস্থাপন কৰি পৰিৱেশটো অধিক জীপাল কৰি তুলিছে বুলি অপৰাজিতা গোস্বামীয়ে কৈছে।
3: মাজতে মই এটা লাইন মাত্ৰ ক'ম, যিসকলে হেৰি দি আছে যে এছ এম এছ বা হোৱাটছআপ যে দি আছে, অসমীয়া ভাষাটোৰ ওপৰত তেওঁলোকৰ ইমান সুন্দৰ দখল,
4: খুব ভালকৈ লিখিছে,
3: ইমান ধুনীয়াকৈ লিখিছে, আমি আপোনালোকলৈ

0: নমস্কার আৰু ধন্যবাদ জনাইছো।
1: এই হিৰুদাই যিটো কথা কৈছিল যে ইংৰাজী শব্দবোৰ, ইংৰাজী ভাষাটো আমি কিমান ভালকৈ বা শুদ্ধকৈ বা ভুলকৈ লিখোঁ, সেইটো ইংৰাজী ভাষাটোৰ একো হিন্দেই নহয়, কিন্তু আমাৰ নিজৰ ভাষাটো আমি কিমান শুদ্ধকৈ কওঁ বা শুদ্ধকৈ লিখোঁ সেইটোৰ ওপৰত আচলতে সেই কথাটো, সেই বিষয়ে আমি আচলতে বেছিহে গুৰুত্ব দিব লাগে, যিটো হিৰুদাই খুব এই বিষয়ে কৈছিল। ৰিণু ভট্টাচাৰ্য ৰেডিঅ'ত আজি মাজে মাজে বেঘাত জন্মিছে, আচলতে ৰাতিপুৱা বতৰ ইমানেই বেয়া হ'ল, আমাৰ ট্ৰান্সমিটাৰত কিছু অসুবিধা হৈছে, তাৰ বাবে আমাৰ মিডিয়াম ৱেভত বা এফ এমত মাজে মাজে অসুবিধা হৈছে, নোহোৱা নহয়। কিন্তু আপোনালোকে ফেচবুক পেজত অনুষ্ঠান দি আছে, গতিকে আপোনালোকক অনুৰোধ জনাই যিসকলে চাই আছে, মন্তব্য প্ৰেৰণ কৰিছে, সকলোৱে অনুষ্ঠানটি শ্বেয়াৰ কৰি দিয়কচোন, যাতে সৰহসংখ্যক শ্ৰোতা দৰ্শকে পৰৱৰ্তী সময়ত অনুষ্ঠানটি উপভোগ কৰিব পাৰে, কাৰণ ইমান ভাল পাইছে আপোনালোকে। এই ভাগ বতৰা কৰি দিওঁ, আমি সকলোকে ভগাই দিওঁ অনুষ্ঠানটো, নহয়নে? কৃতাঞ্জলি বৰ্মন অতি সুন্দৰ অনুষ্ঠান, গীতালী ভট্টাচাৰ্যই কৈছে তেওঁ খুব সুন্দৰ অনুষ্ঠান, শান্তা হাজৰিকা বাইদেউ আমাৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, শুনি আছো, বৰ ভাল লাগিছে, বৰ সুন্দৰ অনুষ্ঠান। মঞ্জুদেৱী পেগু আমাৰ কটন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে, বাইদেউ কৈছে খুব ভাল লগা ৰসাল অনুষ্ঠান, ইন্দ্ৰজিৎ দত্ত দাদাৰ মুখত বিহু নাম শুনি মোক খুব ভাল লাগিছে। মঞ্জু বাইদেউ আমাৰ অৱসৰপ্ৰাপ্ত তেখেত মুৰব্বী আছিল অসমীয়া বিভাগৰ। বকুলি বৈশ্য আজি ৰাতিপুৱাৰ পৰা ৰেডিঅ'তে ইমান যে দিগদাৰ দিছে, অনুষ্ঠানবোৰ ভালকৈ শুনিব পৰা নাই, এতিয়াহে ৰেডিঅ' শুনিবলৈ পাইছোঁ, উপস্থিত থকা ব্যক্তিসকলৰ কথাবোৰ ইমান ভাল লাগিছে। বকুলি বৈশ্য আপোনালোকে চিনি পায়, বকুলি বাইদেউ
2: ধন্যবাদ।
1: দেৱজানী চহৰীয়া মঙলদৈৰ পৰা হীৰেণ ভট্টাচাৰ্য দেৱলৈ শ্ৰদ্ধা জনাইছোঁ, আপোনালোকৰ কথাবোৰ ইমান মধুৰ হৈছে, আপ্লুত হৈছোঁ, যেন শুনিয়েই থাকিম, শুনিয়েই থাকিম, ঠিক কবিগৰাকীৰ জীৱনটোৰ দৰে, কবিতাবোৰৰ দৰে কথাবোৰো খুব ভাল পাইছে। প্ৰশান্ত কোঁচ তেখেত ডিব্ৰুগড় ৰাজগড়ৰ পৰা চাই আছে, বৰ ভাল লাগিছে, কবিগৰাকীলৈ প্ৰণিপাত জনাইছোঁ। কুন্তলা গোস্বামী, লোকনাথ গোস্বামী, শুনি আছোঁ, বৰ ভাল লাগিছে, হয় আপোনাৰ বাৰ্তাটি ইতিমধ্যে মই পঢ়িছোঁ। অৰ্চনা ভট্টাচাৰ্যী তেখেতে খুব ভাল পাইছে অনুষ্ঠানটি। অস্মিতা ভাগৱতী, বিলত তীৰে বিৰাই গীতটি ইমানেই জনপ্ৰিয় হৈছিল যে সেই সময়ত বিদ্যালয় মহাবিদ্যালয়সমূহত হোৱা আধুনিক গীতৰ প্ৰতিযোগিতাত গীতটি শুনি শুনি বিচাৰকসকল বিবুদ্ধিত পৰিছিল, সকলোৱে সেইটো গীতেই গাইছিল। নিভাৰাণী হাজৰিকা, নমস্কাৰ, খুব প্ৰভাত অনুষ্ঠানী, খুব ভাল লাগিছে বুলি কৈছে। আজি ইমান বাৰ্তা আহিছে, মই এতিয়া পঢ়ি শেষ কৰিব নোৱাৰিম। মানুহৰ ভিতৰৰ আচল ৰূপটো বাটত, চোতালত, চাহমেলতহে চাব পাৰি। আজি যেন তেনেদৰে দেখা সংগীৰ পৰা কবিগৰাকীৰ নিমজ চিত্ৰখন চাই আছো, ধ্ৰুৱজ্যোতি কলিতাই লিখিছে, ইমান ধুনীয়াকৈ লিখিছে,
2: সকলো সাহিত্য।
1: কৰবি গগৈ তেজপুৰৰ পৰা, অতি সুন্দৰ অনুষ্ঠান উপভোগ কৰিছোঁ, খুব ভাল লাগিছে। আবৃত্তিকাৰ অৱনীদাৰ কণ্ঠত হিৰুদাৰ কবিতাই যেন প্ৰাণ পাই উঠিছে। অপৰাজিতা গোস্বামী অৱনীদা আপোনাক
3: বহুত
1: ধন্যবাদ। মধুচন্দা শইকীয়া বৈশ্যও খুব ভাল পাইছে, বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতে লিখা গীত, দূৰ দুপৰীয়া কৰে গৰখীয়া, ফুদি ফুলালি বাঁহী বুকুৰ বান্ধৈ, শুনি শুনিব বিচাৰে। আপোনাৰ লিখোঁতে অকণমান খেলিমেলি হৈছে, প্ৰফুল্ল কুমাৰ বৰা। মাধুৰী দাস, দিলীপ ডেকা আপুনি লিখিছে প্ৰেম পিঞ্জৰ, মই এক আচৰিত প্ৰেমৰ পিঞ্জৰত, প্ৰেমৰ পিঞ্জৰত বন্দী, মোৰ দুৱাৰৰ অদূৰত তুমি যেন সোণালী শস্যভূমি, মই প্ৰেমৰ পিঞ্জৰত বন্দী। মোৰ প্ৰিয় কবিগৰাকীৰ এটি কবিতাৰেই তেখেতলৈ শ্ৰদ্ধাঞ্জলি আজিৰ অনুষ্ঠানত শুনি সঁচাই বৰ ভাল লাগিছে। দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছোঁ, দিলীপ ডেকা। চন্দ্ৰমা দেৱী, বৰ ভাল লগা অনুষ্ঠান, হিৰুদা আছে আমাৰ মাজত, হিয়াই হিয়াই। আচলতে 10 বজাত আগতেই ইন্দ্ৰজিৎ দত্তদেৱ তেখেতে কৈছিলে মই যাব লাগিব, কিন্তু আজি অনুষ্ঠানৰ মাজত এনেকৈ আমি সোমাই আছোঁ, আপোনাকো মই ইমান সহজে বিদায় নিদিওঁ, 10 মিনিট সময় আছে, আমি কথা পাতিম। তৰুণদা, আপোনাৰ ওচৰলৈ আহিছোঁ, সংগীতৰ কথা, যিটো কথা আপুনি ক'লে, সদায় কথাৰ মাজত বাটে পথে যেন সুৰ বিচাৰি ফুৰিছিল, মানুহৰ লগত হোৱা কথা বতৰাৰ মাজত তেওঁ যেন সুৰৰেই সন্ধান কৰি আছিল, আজি কি ক'ব বিচাৰিব আপুনি সেই সম্পৰ্কে? হিৰুদাৰ যিটো সংগীতৰ প্ৰতি যিটো অনুৰাগ,
0: তেওঁৰ এটাই কথা মানে সদায় কয় যে আমি গান শুনিব লাগে, আৰু বিশেষকৈ লোকগীতত যিটো মাদকতা, একেটা লোকগীতে গোৱালপাৰাত গালে বেলেগ হ'ব, ধুবুৰীত গালে বেলেগ হ'ব, আৰু বেলেগ হোৱাটোৱে ইয়াৰ ধৰ্ম, কৈছে আমি সেই হেৰিত শুনিব লাগে। প্ৰতিমা বাইদেউৰ গানকেইটা প্ৰতিমা বাইদেউৰ দৰে কণ্ঠটো মিলাই গাব নালাগে, গানটোত যিটো আত্মা সোমাই আছে সেইটো চিনাকি হৈ পেলাই গানটো গাব লাগে, তেতিয়াহে গানটো গানে প্ৰাণ পাই উঠে। মই তেখেতক এটা সাংঘাতিক কাৰণত মই সদায় শ্ৰদ্ধা

0: কৰোঁ হয়তো কথাটো বেলেগৰ লগতো মিলিব। এই বেলেগে যে খুব এটা কুতৰ্ক বা কুৎসা ৰচনা কৰা জাতীয় এইবিলাকত যে মন্তব্য দিয়ে, তেখেতে কৈছিল হেৰা কোনে কি কয় সেইবিলাক ইমান মন কৰি থাকিব নালাগে, মন কৰিব লাগে মই কি কামত নিয়োজিত হৈ আছোঁ আৰু ভাল কথাটোৱে এটা সংগীত, ভাল কথা ভাল আচৰণ, আমি সেই ধৰণৰ সংগীতৰ মাজত থাকিব পাৰিলে এনেই ভালে থাকিব পাৰিহে। গাঁৱৰ আমাৰ লোকগীতখিনি আমি সেই অঞ্চলৰ মানুহৰ দ্বাৰাহে গোৱাব লাগে। এতিয়া শিৱসাগৰৰ ল'ৰা এটা কামৰূপী লোকগীত গাব গ'লে নহ'ব,
1: দিব নালাগে।
0: আমাৰ কামৰূপৰ ল'ৰা ভিতৰৰ ল'ৰা এটা বিহুগীত এটা হয়তো গাই দিব, কিন্তু সেই প্ৰাণটো নাথাকে তাতে। গতিকে এই কথাখিনিকে তেখেতে মানুহে যেতিয়া ফুৰিবলৈ যায় ক'ৰবাত মাতে, তেওঁক কয় হিৰুদা মই এটা কবিতা বোলো ৰ'বা তোমালোকৰ কি খেতি কৰিছে আহিবা, কি ধান বেছিকৈ হয়, মানে মই ইয়ালৈ আহিছোঁ কবি হীৰেণ ভট্টাচাৰ্য নহয় মানুহ হীৰেণ ভট্টাচাৰ্যজন, তোমালোকৰ ইয়াতে কৃষিৰ লগত কোন কি খেতিৰ লগত তোমালোক জড়িত, এই ধৰণৰ কথাবিলাক তেওঁৰ পৰা শিকিব লগা ইমান আছে। ইমান ইমান ভাগ্যৱান ময়ো যে তেখেতৰ ইমান বিশ পঁচিছ বছৰীয়া বছৰ ধৰি সান্নিধ্য পালোঁ। আৰু হেৰা বাজনাটো আনিবা মোৰ ওচৰত কৰক, বাজনাটো আনিবা। আৰু আমাৰ মিলিত স্থল হ'ল ইন্দ্ৰদাৰ ঘৰ, ইন্দ্ৰদাৰ দৰে ইমান ভাল হোষ্ট আমি কিন্তু পোৱা নাই, আমি নহয় মই হিৰুকুৰা কথা কৈছোঁ, হেৰা দত্ততালৈ যাওঁ জানে, তাতে হেৰি কোনোবা গান গাওঁ মাতিছে, প্ৰতিমা পাই বাইদেউ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ দুবাৰ ইন্দ্ৰজিত্যাৰ ঘৰত, আয়োজক যদিও হেৰি ইন্দ্ৰদা কিন্তু মধ্যমণি যোগাযোগকাৰী সেয়া কিন্তু হীৰেণ ভট্টাচাৰ্য।
1: তাতে গ'লে সকলোৱে ইমান মানে ইমান মন প্ৰাণ খুলি দিয়ে, দুবাৰকৈ অজিত মল্ল বৰুৱা ছাৰে ৰবীন্দ্ৰ সংগীত গাইছিল মোৰ ঘৰত, কোনো বিশ্বাসেই নকৰে মানে মই গাম এতিয়া
2: ৰবীন্দ্ৰ
1: কাৰণে সম্ভৱ হৈছিল। আৰু এটা কথা মই খুব আজিকালি বিশেষভাৱে অনুভৱ কৰোঁ দেই, যে আমাৰ অসমীয়া ভাষা সাহিত্য সম্পৰ্কে ফেচবুক বা মোবাইল মেলিবই নোৱাৰি, হাজাৰ হাজাৰ কবিতা ডেইলি প্ৰডিউচ হৈ আছে কিন্তু সেই অনুযায়ীটো হেৰি নাই। আচ্ছা স্কুল কলেজবিলাকত আজিকালি অসমীয়া ভাষাৰ যি ধৰণৰ এটা শ্ৰাদ্ধ হোৱা নিচিনা হৈছে, সেইটো মোৰ খুব দুখ লাগে। এইকাৰণেই সিৰে সদায় কৈছিল যে অসমীয়া ভাষাটো ইমান ৰিচ, ইমান চহকী, যিকোনো ধৰণৰ ভাৱ এটা অনুভৱ এটা প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাত আপুনি হাবাথুৰি খাব নালাগে, অসমীয়া ভাষাতে এইটো ৱৰ্ডটো পাব, ইংৰাজীৰ আশ্ৰয় ল'ব নালাগে, হিন্দীৰ আশ্ৰয় ল'ব নালাগে, সেই কথাষাৰ মোক সদায় মনত খুন্দিয়াই থাকে। আৰু সেইকাৰণেও নেকি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি মই আচলতে যথেষ্ট শ্ৰদ্ধাশীল, আৰু আনকো সেইটোৱে কৈ থাকোঁ যে অসমীয়া ভাষাটোক কিয় নেগলেক্ট কৰে, অসমীয়া ভাষাটোতো যথেষ্ট উন্নত ভাষা, আমি বেংগলী ভাষাকে উন্নত বুলি ভাবোঁ তেনে নহয়, বঙালী ভাষাত খুব প্ৰাচীন আমাৰ অসমীয়া ভাষা। হিৰুদাই কিন্তু হাৰে হিমজুৰি এই কথাষাৰ খুব মনত আছিল, আৰু তেওঁ অলপ মাজে মাজে দুখো পাইছিল, তেওঁ নিজৰ জীৱনকালতে দেখা পালে দেখি গৈছে যে অসমীয়া ভাষাটোৰ প্ৰতি সাহিত্যৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা থাকিব লাগে, অনুৰাগ থাকিব লাগে চৰকাৰৰ আমাৰ সকলোৰে বিদ্যায়তনিক ক্ষেত্ৰতো, সেইটো যেন ক'ৰবাত কেতিয়াবা অভাৱ, বিশেষকৈ বিশ্ববিদ্যালয় কেইখনৰ ক্ষেত্ৰতো তেওঁ অলপ তেখেতে হেৰি দেখা পাইছিল।
2: হয়, আমি অনুষ্ঠান সামৰণিৰ দিশে আগবাঢ়িছোঁ, বহু কথা ৰৈ যাব, আচলতে ৰৈ যাব, উপায় নাই। নয়ন প্ৰসাদ দা তেখেত আমাৰ সংযুক্ত হৈছে, তেখেত আকাশবাণীৰ সহকাৰী সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰিছিল, আচলতে অৱসৰ গ্ৰহণৰ পাছত তেখেতে সহকাৰী সঞ্চালকৰূপে পদোন্নতি লাভ কৰিছিল। আমি নাট বিভাগটোক তেখেতে অতি দক্ষতাৰে পৰিচালনা কৰিছিল আৰু এগৰাকী খুব ভাল নাট্য সংগঠক, নাট পৰিচালক। নয়ন দা, আপোনালোকে হিৰুদাক অতি ওচৰৰ পৰা পাইছে আৰু আপোনালোকে হিৰুদাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আছে, নতুন প্ৰজন্মক তাত আপোনালোকে সাঙুৰি লৈছে, পিৰিৰ পাছত পিৰিলৈ যাতে এই হিৰুদাৰ সৃষ্টিৰাজি আগুৱাই গৈ থাকে তাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সদায় অব্যাহত আছে। কাইলৈ তেখেতৰ স্মৃতি দিৱস, কিন্তু আজিয়ে আমি অনুষ্ঠান দি আয়োজন কৰিছোঁ, আপুনি হিৰুদাৰ প্ৰতি শ্ৰদ্ধাৰে তেখেতক সুঁৱৰি আপুনি কি ক'ব বিচাৰে?

0: তাৰিবাজি অনুষ্ঠানত।
1: ধন্যবাদ ইন্দ্ৰজিৎ। প্ৰথমে মই হীৰেণ ভট্টাচাৰ্য ন্যাসৰ তৰফৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰক আন্তৰিক ধন্যবাদ জনাইছো আজি এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে, আৰু লগতে তেখেতৰ খুবেই ঘনিষ্ঠ দুগৰাকী ব্যক্তি ইন্দ্ৰজিৎ দত্ত আৰু তৰুণ কলিতাৰ মুখেৰে বহুখিনি কথা শুনি সঁচাকে হীৰুদাক একেবাৰে ওচৰৰ পৰা পোৱা যেন লাগিছে। দুয়োজনকে আন্তৰিক ধন্যবাদ। অৱনীদাৰ কবিতা ক'বই নালাগে, হীৰুদাৰ কবিতা অৱনীদাৰ কণ্ঠত সুকীয়া ধৰণে প্ৰাণ পাই উঠে। অৱনীদাৰ কবিতাও শুনিলো। ন্যাস হীৰুদা আমাক এৰি থৈ গৈছিল 2012 চনৰ 4 জুলাইৰ দিনা। তাৰ পিছৰ বছৰেই 2013 চনত আমি 4 জুলাইৰ দিনা এটি অনুষ্ঠান পাতিছিলো। কিন্তু পিছত আমি নিজৰ ভিতৰত আমি যিসকল তেওঁৰ শুভাকাংক্ষী আমি আলোচনা কৰি ঠিক কৰিলো যে হীৰুদাই নিজেই কৈ গৈছে শেষৰ কবিতাটোত জীৱনৰ জয়ধ্বনি দে। গতিকে আমি সিদ্ধান্ত ললো যে 28 জুলাই তেখেতৰ উপজা দিন একেটা মাহতে, এই 28 জুলাইৰ দিনাহে আমি তেখেতৰ সুঁৱৰি আমি অনুষ্ঠান পাতিম। আৰু তেতিয়াৰ পৰা নিয়মিতভাৱে পৰিয়ালৰ বাইদেউ পাৰুল দেৱী আৰু তেওঁৰ জীয়ৰী শান্তা শৰ্মা এই দুয়োগৰাকীৰ উদ্যোগত আমি প্ৰতি বছৰে অনুষ্ঠান পাতি আহিছোঁ। এইবছৰো 28 জুলাইত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে সেইটো যোগেদি আমি সদায় আমাৰ লগতে অসমৰ বিভিন্ন ঠাইত 4 জুলাই অথবা 28 জুলাইত হীৰুদাৰ সুঁৱৰি বিভিন্নজনে বিভিন্ন অনুষ্ঠান পাতে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্যভাৱে মই ক'ব খোজোঁ যে যোৰহাট জিলাত প্ৰয়াত সমীৰণ বৰদলৈ আৰু তপন চাংকাকতি তেখেত আছে, তেওঁলোক দুজনে উদ্যোগ লৈ পেলাই যোৰহাটতো নিয়মিতভাৱে হীৰুদাৰ সোঁৱৰণত অনুষ্ঠান পাতি আহিছে, এই বছৰো পাতিব। এই সকলোকে ধন্যবাদ জনাইছোঁ আমি। আৰু ন্যাসৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ যে তেওঁৰ গীত মাতবিলাকৰ চৰ্চা হৈ থাকক, যিবোৰ গীতৰ নতুন গীত আছে যিবোৰ সুৰ হোৱা নাই সেই গীতবিলাকো যাতে বিভিন্নজনে সুৰ দি নতুনকে ৰাইজলৈ মুকলি কৰি দিয়ে সেই ক্ষেত্ৰতো আমি আগভাগ লৈছো। আৰু মই ভাবো যে আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল যে হীৰুদাৰ আপুনি জানে যে তেখেতৰ কাব্য গ্ৰন্থখিনি বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে বিভিন্ন সময়ত প্ৰকাশ কৰিছে। তেখেতৰ সুগন্ধি পখিলা প্ৰকাশ কৰিছিল ষ্টুডেণ্ট ষ্টোৰ্চ প্ৰকাশনে, আৰু সেইখন বোধহয় প্ৰত্যেকৰ ঘৰতে আছে, অসমীয়া মানুহ প্ৰত্যেকৰ ঘৰতে আছে সুগন্ধি পখিলা। কিন্তু আমি সিদ্ধান্ত ললো যে তেওঁৰ গোটেইখিনি সামৰি যদি এখন ৰচনা বুলি উলিয়াব পৰা যায়, সেই সূত্ৰে আমি অসম প্ৰকাশন পৰিষদক যোগাযোগ কৰিলো আৰু সচিব প্ৰমোদ কলিতা লগে লগে তেওঁ সন্মতি দিলে। আৰু 2020 চনত আন এগৰাকী হীৰুদাৰ খুব অন্তৰংগ ভাতৃসম কবি বন্ধু বিপুল জ্যোতি শইকীয়াৰ সম্পাদনাত সেই খুব বৃহৎ প্ৰায় 900 পৃষ্ঠাৰ সেই গ্ৰন্থখন সম্পাদনা কৰি ওলোৱা হ'ল। আৰু তেতিয়াৰ পৰাই এইখন প্ৰতি বছৰ গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰে আৰু কেইবাটাও ডাঙৰণ ইতিমধ্যে প্ৰকাশ হৈছে, আৰু প্ৰত্যেকবাৰেই এই গ্ৰন্থখনৰ চাহিদা একেই আছে, সকলোৱে বিচাৰে এইখন গ্ৰন্থ। গতিকে এইখিনি কাম চলি আছে হীৰেণ ভট্টাচাৰ্য ন্যাসৰ তৰফৰ পৰা, আমি ভৱিষ্যতেও আৰু কাম কৰি যাবলৈ আমি চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত তেখেতৰ পৰিয়ালৰ যি উদ্যোগ আৰু যি তেওঁলোকৰ সদিচ্ছা তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাবই লাগিব।
0: ধন্যবাদ জনাইছো নয়ন প্ৰসাদ দাদা, আপুনি ধুনীয়াকৈ কথাখিনি কৈছে আৰু এই পদক্ষেপসমূহৰ কথা শ্ৰোতাসকলেও গম পালে। আপোনালোকৰ এই প্ৰয়াস অব্যাহত থাকক, আপোনাক আমি ধন্যবাদ জনাইছো। শ্ৰোতাসকলৰ ফালৰ পৰা বাৰ্তা আহিছে যে আজিৰ এই সময়খিনি যেন ৰৈ যাওক তেনে লাগিছে। আজিৰ কল্পনা আমিন শৰ্মা, আজিৰ এই প্ৰতিকূল বতৰকো নেওচি ষ্টুডিঅ'ত উপস্থিত হোৱা অতিথি দুগৰাকীক হৃদয়ৰ পৰা কৃতজ্ঞতা। এতিয়া কথাবোৰ আমি পাতি আছোঁ, সময় শেষ হৈ আহিছে, কিন্তু আৰু এগৰাকীক দিলীপ ডেকা ভিৰুৱাৰ পৰা কৈছে অনুষ্ঠানৰ সময় কিছু বঢ়াই দিলে আৰু অধিক উপকৃত হ'লহেঁতেন, আজি আৰু অনুষ্ঠানৰ সময় বঢ়াই দিবৰ কাৰণে অনুৰোধ আহিছে। বৰ ধুনীয়া অনুষ্ঠান, শ্ৰদ্ধাৰ দুয়োগৰাকীৰ কথাবিলাক খুব ভাল লাগিছে, প্ৰণতি সান্দিল্য আপুনি আপোনাক ধন্যবাদ জনাইছোঁ। দুয়োগৰাকী অতিথি অৱনী বৰা ছাৰ, নয়ন প্ৰসাদ ছাৰলৈ ধন্যবাদ ইমান সুন্দৰকৈ কথাখিনি প্ৰকাশ কৰাৰ বাবে, অনুষ্ঠান দি পৰিচালনা কৰাৰ বাবে ভাল পাইছে। আপোনালোকৰ আচলতে মোৰো অনুষ্ঠান শেষ কৰিবলৈ মন যোৱা নাই, শেষত আৰু হয়তো 2-3 মিনিট আমি ল'ম, তাৰপিছত যিটো পৰৱৰ্তী অনুষ্ঠান আছে। আপোনাক ইন্দ্ৰজিৎ দত্তদেৱক মই এটা কথা কওঁ যে কালি যেতিয়া মই নয়ন প্ৰসাদদেৱৰ সৈতে কথা পাতিছিলোঁ, তেখেতে এটা কথা কৈছে যে পৃথিৱীখনৰ আধাতকৈ বেছি দেশ আপুনি ঘূৰিছে, আৰু তেখেতে কৈছে যে এই কাহিনীবোৰ তেখেতে যিখিনি অভিজ্ঞতা অৰ্জন কৰিলে সেইবিলাক এনেই থাকি গ'লহেঁতেন যদিহে হীৰুদাই আপোনাক জোৰ নকৰিলেহেঁতেন, আৰু হীৰুদাৰ প্ৰচেষ্টাতেই সেইখিনি আপুনি

0: উলিয়ালে আৰু মানুহে সেইখিনি পঢ়ি খুব ভাল পাইছে, সেই অভিজ্ঞতাসমূহৰ কথা গম পাইছে। অনুষ্ঠান সামৰিম, শেষত আপুনি হিৰুদাক সুঁৱৰি কি ক'ব বিচাৰিব? আমাৰ বহু কথা আছে কিন্তু নোৱাৰিলোঁ, সময়ৰ মাজত নোৱাৰিলোঁ। হয়,
1: আচলতে নয়ন প্ৰসাদে যিটো কৈ গৈছে যে আমি অসমৰ চুকে কোণে এতিয়া আচলতে হিৰুদাৰ জন্মদিন বা বিদায়ৰ দিনটো খুব শ্ৰদ্ধাৰে কৰিব ধৰিছে, নানা ধৰণৰ অনুষ্ঠান পাতিছে। তেখেতে কোৱাৰ দৰে যোৰহাটত আচলতে যিটো সংৰক্ষণ সমিতি হ'ল, এইবাৰ তেওঁলোকে এটা বৰ ভাল পদক্ষেপ ইতিমধ্যেই লৈছে যে তেওঁলোকে এবছৰৰ পৰা এটা এৱাৰ্ড দিব হিৰুদাৰ নামত। খুব পদক্ষেপ সেইটোৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত ময়ো সংযুক্ত হৈ আছোঁ। মই ভাইচ প্ৰেচিডেণ্ট হিচাপে সেইটো এই 28 তাৰিখে আচলতে এৱাৰ্ডটো দিয়াই যাব। এৱাৰ্ডৰ ছিলেকশ্যন হৈ গৈছে কিন্তু এতিয়া আমি
0: ঘোষণা কৰা নাই।
1: সেইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা, তৰুণৰ কাৰণে বৰ আনন্দৰ কথা। আচলতে কি ক'ম, হিৰুদাই গোটেই জীৱনটো ভৰাই তুলিছে, জীৱনটোক নতুন মাত্ৰা দিছে কলোৱেই, আৰু জীৱন যে ইমান সঁচাকৈ অনুপম হ'ব পাৰে জীৱন, সেই কথাষাৰ মানে হিৰুদাৰ কথাষাৰ মোৰ হিয়াই হিয়াই বুকুৱে বুকুৱে তেজৰ প্ৰতিটো কণিকাতেই যেন উমনি আছে, জামলি আছে, এনেকুৱা লাগে। আজি মই 82 বছৰ পাৰ হৈ গ'লোঁ কিন্তু এতিয়াও মই নিজৰ মনটো সদায় ডেকা যেন লাগি থাকে, তাৰ কাৰণেও হয়তো হিৰুদাৰ আশীষ মই লাভ কৰিছোঁ বুলি ভাবোঁ। ধন্যবাদ।
0: বৰ ধুনীয়া অনুষ্ঠান, গুৰগাঁৱৰ পৰা তেখেতে চাই আছে ৰীণা সন্দিকৈ, তেওঁ কৈছে। শেষত সুৰেৰে সামৰো, সুৰৰ এগৰাকী আপুনি সাধক, সুৰেৰেই সামৰিব বিচাৰিছোঁ। হিৰুদাই ভাল পোৱা সুৰৰ কথা আৰু এটি যদি গুণগুণাই দিয়ে তেখেতে ভাল পোৱা গান, তেখেতে লিখা গান, হিৰুদাই
2: ভালপোৱা বহুত গান, ভাল পোৱাৰ প্ৰথম মানে শ্ৰেণী বিভাগ হিচাপে কৈছোঁ, ভাল পোৱাৰ প্ৰথম গানৰ শ্ৰেণীটো হ'ল লোকগীত। তাৰপিছত ভাল কথাক ভাল সুৰেৰে সজোৱা লোকগীত নহ'লেও, যেনেকৈ কমলানন্দ ভট্টাচাৰ্যৰ গীত বিলতিৰে বিৰাই পদুমৰ পাহি হৈ, তেওঁৰ কথা হৈছে কি, গান সদায় নিজৰ কাৰণে গাব লাগে, বেলেগক মনোৰঞ্জন দিবলৈ গোৱা গান সিমান ভাল নহয়। যিমান নিজৰ কাৰণে গোৱা গান, তেওঁ এই বিহুৰ যোজনা যদি যদি গাই খোলা নাই, মই সেই বিয়া নামটোৰ পাছৰ যিকেইটা লাইন সেইকেইটা আকৌ এবাৰ কৈ দিছোঁ।
0: ঠিক আছে,
2: কথাখিনি, চানমাই আকালাই ওলালিঅ চেনাহৰ মায়েৰাক এৰি নালৈ ঘামে তল বল বিচেনিলো। ঘামে তল বল মানে এই যে হোমৰ জুই খুৰা, তাৰে ওচৰত ছোৱালীজনী বহাই দিলে এৰিচাদৰ জাতীয় পাটৰ কাপোৰৰ ওপৰত এৰিচাদৰ, জুইৰ উত্তাপত তাইৰ ঘাম বিৰিঙিছে মুখত, সেইটো ঘামে তল বল বিচেনিলো, অলপ বিচি দিয়ে মোক হেৰি, আজিকালি কৰি চানমাই ডাঙৰ হ'ল হামৰ দেহি হৈ যেন তিয়াঁহৰে জালি নালৈ, সৰুতে সৰকাকাই জাখে বুই দিছিলে হামৰ দেহি হৈ পোৱান মাছ ধৰিব লাগি নালৈ, ঘামে তল বল সৰুতে সৰকাকাই জাখে বুই দিছিলি হামৰ দেহি দেহি ঐ, পোৱান মাছ ধৰিব লাগি নালৈ ঘামে তল বল বিচেনিলো, ও ঘামে তল বল বিচেনিলো।
1: সুন্দৰ,
2: সদায় গাব লাগিছিল আমি,
0: খুব ভাল লাগিল। দীপানিতা চন্দ্ৰমাৰকাৰ বাইদেউ, মন ভৰি গ'ল অনুষ্ঠানটো চাই আৰু শুনি, সময় আৰু বঢ়াব নোৱাৰে নেকি, সকলোৱে এতিয়া সময় বঢ়োৱাৰ কথা কৈছে কিন্তু পৰৱৰ্তী অনুষ্ঠান আমি, আমাৰ যিহেতু নিৰ্ধাৰিত অনুষ্ঠান আছে, প্ৰচাৰ কৰিবই লাগিব। যদি সম্ভৱ হয় আমি তেখেতৰ জন্মদিনৰ সময়তো বাৰু আৰু এবাৰ হিৰুদাৰ কথা পাতিবলৈ আমি বহিম। খুব ভাল পালোঁ আপোনালোকক, আপোনালোকে অনুষ্ঠান দি উপভোগ কৰিলে, আচলতে হিৰুদাক ভাল পায় কাৰণে আজি এনেদৰে সকলোৱে হিৰুদাৰ কথা যেন আৰু শুনিম আৰু শুনিম। মই কাষতে বহি থাকি, আপুনি আপোনালোকে মন কৰিছে চাগে মই বিশেষ একো কথা কোৱা নাই, আজি মই শুনি আছোঁ, মন্ত্ৰমুগ্ধ হৈ শুনি আছোঁ, ইমান ভাল লাগিছে,
2: পঢ়ি আছোঁ যে, আহা হা
0: হা, যিখিনি বাৰ্তা হিরুদাই সাকে খুব ভাল পাব আজি একদম মান ধুনিয়া কই লিখিছে প্রতিগড়া কি
1: অন্তৰ পৰা
0: লিখিছে সেই কারণে আসলে

0: ইমান ভাল লগা কথা
1: অর্চনা ভট্টাচাৰ্য কি লিখিলে
0: তেওঁ খুব ভাল পাইছে অনুষ্ঠানটি
1: হয় ইন্দ্ৰ আচলতে এই যিসকলে বাৰ্তা লিখিছে তেওঁলোক নিজে হীৰেণ ভট্টাচাৰ্যদেৱৰ এজন এনেকুৱা মানে গুণগ্ৰাহী বুলিয়ে ক'ম নে কি বুলি ক'ম হীৰেণ ভট্টাচাৰ্য নিজৰ মাজত সোমোৱাই ৰাখিছে সেইকাৰণে এই শব্দবিলাকৰ প্ৰয়োগ ঘটাই তেওঁলোকে লিখিব পাৰিছে
2: প্ৰয়োগ নহয় না অটোমেটিক আহিছে
1: হিয়া সোমাই আছে ভিতৰত বহুত ধন্যবাদ আৰু এনেকুৱা অনুষ্ঠান হওক আমাক মাতিলে আমি আকৌ আহিম কিন্তু
0: মানে হেঁপাহ নপলাল আজি হেঁপাহ নপলাল ধন্যবাদ জনাইছো সৌৰভ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছিল আৰু আপোনালোকে ফেচবুক পেজত পোনপটীয়াকৈ দেখিছে অনুষ্ঠানটি শ্বেয়াৰ কৰি দিয়ক আপোনালোকে সকলোৱে যাতে অনুষ্ঠানটি পৰৱৰ্তী সময়তো চাব পাৰে শুনিব পাৰে এই কথাখিনি তেওঁলোকৰ অন্তৰ চুই যোৱা কথাখিনি ধন্যবাদ জনাইছো প্ৰেৰণা খনিকৰ ধন্যবাদ জনাইছো গীতালী ভট্টাচাৰ্য ধন্যবাদ জনাইছো নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰ থকা প্ৰতিগৰাকী আপোনালোকৰ সহযোগৰ বাবে আজি ৰেডিঅ' ছেটত শুনিবলৈ এফ এম আৰু মিডিয়াম ৱেভত কিছু অসুবিধা হৈছে প্ৰতিকূল বতৰৰ বাবে হঠাৎ ট্ৰান্সমিটাৰত কিছু বিজুতিৰ বাবে কিন্তু এতিয়া লাহে লাহে ভাল হৈছে মাজে মাজে অলপ অসুবিধা হৈ আছে কিন্তু আমি আশা কৰিছোঁ সোনকালে ভাল হ'ব আমাৰ এপত ধুনীয়াকৈ চলি আছে অনুষ্ঠান গতিকে আপোনালোকে শুনি থাকিব ভালেই থাকক হিৰুদা আমাৰ মাজত সদায় থাকিব গান অনা নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা গান অনা নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা সামৰিব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠান ভালে কুশলে থাকক আকৌ কথা পাতিম এনেকুৱা ভাল লগা কথাৰ মাজত আকৌ কিছু সময় আমি কটাম পৰৱৰ্তী সময়ত আপোনালোক ভালে থাকিব অনুষ্ঠান সামৰিছোঁ প্ৰভাতী তৰংগ

প্ৰভাতী তৰংগ শুনিলে। অনুষ্ঠানটি আগবঢ়ালে ইন্দ্ৰজিত দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

নিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি ডিব্ৰুগড় জিলাৰ নখাত গাঁও পঞ্চায়তৰ ভৰালীবাৰী কলিতা গাঁও, লাচন মিচিং গাঁও আৰু শলগুৰি কৈবত গাঁৱৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক খহনীয়া সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তদুপৰি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। ইপিনে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি

0: বৈঠক অনুষ্ঠিত হয়। বৈঠকত সাংস্কৃতিক পরিক্রমা, উদ্যোগ আর বাণিজ্য বিভাগের মন্ত্রী বিমল বরা, রাজ্যসভার সাংসদ তেরস গোয়ালা, বিধায়ক প্রশান্ত ফুকন, তরঙ্গ গগৈ, বিনোদ হাজরিকা, চক্রধর গগৈ, ডিব্রুগড় পৌর নিগমের মেয়র ডক্টর সৈকত পাত্র, জিলা পরিষদের সভানেত্রী পুষ্পাঞ্জলি সোণোৱাল, আয়ুক্ত বিক্রম কৈরী আদিকে ধরে বহুকেজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কাজিরঙা রাষ্ট্রীয় উদ্যান আর ব্যাঘ্র সংরক্ষিত বনাঞ্চলের বন্যপ্রাণীসমূহক বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আহ যাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে। আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম।
0: ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰব্বী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। কাজিৰঙাৰ পৰ্যটন উদ্যোগ, বিশেষকৈ জীপ ছাফাৰী ব্যৱস্থাৰ অন্যতম পথ প্ৰদৰ্শক তথা টুৰিষ্ট গাইড পুনেন গগৈৰ কালি বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 73 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

বা আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন, ধ্ৰুৱজ্যোতি বৰ্মন, মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে মেনকা দেৱী।

0: करे शोर,
1: पवन करे शोर।
0: अरे बाबा शोर नहीं, शोर शोर शोर।

परात्मन। পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে মেনকা দেৱী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো মেখেলা উজোৱা পথ শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য।
1: সময়ৰ বালিত চাপ ৰাখি থৈ যোৱা পুৰণি খোজবোৰেও কেতিয়াবা কাহিনী হৈ উঠে। শিলত খোদিত লিপি, পথসমূহ, ঘণ্টা ধ্বনিৰে মুখৰিত মঠ মন্দিৰ, এইবোৰ কেৱল স্থাপত্য নহয়, বৰং ইতিহাসৰ জীৱন্ত সাক্ষী। অসমৰ ঐতিহাসিক পথ, মঠ আৰু মন্দিৰসমূহে যুগে যুগে ধৰ্ম, সংস্কৃতি আৰু সমাজ জীৱনৰ পৰিৱৰ্তনৰ কাহিনী বহন কৰি আহিছে। এই স্থানসমূহত অতীতৰ সেই ধ্বনি আজিও অনুৰণিত হৈ থাকে, যি আমাৰ ঐতিহ্য, বিশ্বাস আৰু সত্তাৰ গভীৰ শিপাৰ সৈতে আমাক একাত্ম কৰি ৰাখিছে।
2: তেনে ঐতিহ্যৰ পম খেদি আপোনালোকক লৈ যাব ওলাইছোঁ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ যোৱা এক ঐতিহাসিক শিলৰ খটখটিৰ ইতিহাসৰ মাজলৈ, যিটো নৰকাসুৰে এৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল বুলি জনবিশ্বাস আছে। যি জনবিশ্বাসৰ আঁত বিচাৰি আমি উপস্থিত হৈছোঁহি কামাখ্যা দেৱালয়ৰ বৰ্তমান বৰদলৈ পদত অধিষ্ঠিত হৈ থকা গোবিন্দপ্ৰসাদ শৰ্মাদেৱৰ ওচৰত।
1: নমস্কাৰ ছাৰ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মেখেলা উজোৱা পথ আৰু নৰকাসুৰৰ প্ৰেমৰ নিদৰ্শন দাঙি ধৰা কামাখ্যা মন্দিৰত থকা দুটি পুখুৰীৰ বিষয়ে বিস্তৃত তথ্য আপোনাৰ পৰা আমি জানিব বিচাৰিম।
3: ইয়াৰ ভগৱতী মা কামাখ্যাৰ স্থান নীলাচল পৰ্বতপত পৰিচিত। সৃষ্টিৰ আৰম্ভণিতে যেতিয়া সতীদেৱী আৰু শিৱৰ বিবাহপাশত আবদ্ধ হৈছিলে, আৰু সেই সময়ত সতীদেৱীৰ দেউতাক দক্ষ ৰজাই শিৱক বিয়া দিয়াৰ ক্ষেত্ৰত খুব আপত্তিজনক কৰিছিলে। তেওঁ কোনোমতেই মানে সেই নাছিলে যে শিৱৰ লগত বিবাহপাশত আবদ্ধ হ'ব লাগে, যিহেতু শিৱ যদিও দেৱতাৰ শাৰীত পৰে, তেওঁ শ্মশানত থাকে, নঙত থাকে, মানে মনুষ্যৰ মানে সেৱত নপৰে বুলি তেওঁ গণ্যতা নিদিলে। আৰু যেতিয়া শিৱ আৰু পাৰ্বতী বিবাহপাশত আবদ্ধ হ'লেই, তাৰপিছতে সতীদেৱীৰ দেউতাক দক্ষৰজাই এখন ডাঙৰ যজ্ঞ আয়োজন কৰিছিলে। তেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ তেওঁ সকলোখিনি দেৱ দেৱীক আমন্ত্ৰণ কৰিছিলে, কিন্তু সতীদেৱীক আমন্ত্ৰিত কৰা নাছিলে আৰু শিৱকো আমন্ত্ৰণ কৰা নাছিলে। কিন্তু সতীদেৱীয়ে শিৱক খুব প্ৰাৰ্থনা জনালে, যিহেতুকে তেওঁ

দেউতাকৰ ঘৰত যজ্ঞ আয়োজন কৰিছে। তেতিয়া শিৱে ক'লে যে নাই, যিহেতু বিনা আমন্ত্ৰিত আমি তালৈ যোৱাটো অনুচিত হ'ব। কিন্তু সতীদেৱীয়ে তেওঁৰ শক্তিৰে শিৱৰ ওচৰত বিভিন্ন ৰূপত তেওঁ ৰূপ প্ৰদৰ্শন কৰিলে, শক্তি প্ৰদৰ্শন কৰিলে। তেতিয়া শিৱে তেওঁক মানে যাবলৈ অনুমতি দিলে। গৈ সতীদেৱীয়ে দেখিলে যে যজ্ঞত বিশ্বৰ সকলো দেৱ দেৱী তাত বহি যজ্ঞ আৰম্ভ কৰিছে, কিন্তু তাত শিৱ নাই। তেওঁ খুব লজ্জিত হ'ল, লজ্জিত হৈ তেওঁ অপমানিত হৈ তেওঁ যজ্ঞত প্ৰাণহুতি দিলে। শিৱটো আৰু ঈশ্বৰৰ অন্তৰ্ধামী, য'তেই নাথাকক তেওঁ গোটেই তেতিয়া বিশ্বত তেনেকুৱা ঘটনা এটা হ'ল। তেওঁ ধ্যানৰ পৰা জাগ্ৰত হৈ তেওঁ লগে লগে আহি যজ্ঞথলী পালে, আৰু যজ্ঞথলীত সতীদেৱীৰ মৃতদেহ তেওঁ কান্ধত তুলি লৈ এক তাণ্ডৱ আৰম্ভ কৰিলে। তাণ্ডৱ আৰম্ভ কৰাৰ সময়ত তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৱে দেখিলে যে শিৱে যদি এইটো গতিত তেওঁ আগমন কৰে, তেতিয়াহ'লে গোটেই বিশ্বব্ৰহ্মাণ্ডখন ধ্বংস হৈ যাব। তেতিয়া ব্ৰহ্মাই বিষ্ণুক ক'লে যে তোমাৰ হাতত থকা যিটো সুদৰ্শন চক্ৰ আছে, সেই চক্ৰটো লগাই সতীদেৱীৰ দেহটো তুমি খণ্ডিত কৰি দিয়া। ইপিনে শিৱই সতীদেৱীৰ দেহলৈ আগমন হ'ল গোটেই বিশ্বমণ্ডৰ ফালৰ ফালে। বিষ্ণুৱে তেতিয়া সুদৰ্শন চক্ৰৰ পিছত লগাই সতীদেৱীৰ দেহটো খণ্ড বিখণ্ড কৰিলে, আৰু খণ্ড বিখণ্ড কৰাৰ পিছত সতীদেৱীৰ দেহৰ অংগবিলাক যি যি স্থানত, মানে ভাৰতবৰ্ষতে হওক, পাকিস্তানত আছে, বাংলাদেশত আছে, চীনত আছে, বা ভাৰতবৰ্ষত আছে, উত্তৰ অঞ্চল, দক্ষিণ অঞ্চলত যিবোৰ ঠাইত সিঁচৰিত হৈ পৰিল, সেইবোৰ ঠাইত একো নেখন শক্তিপীঠৰ সৃষ্টি হ'ল। আৰু সেই শক্তিপীঠৰ ভিতৰত মূল শক্তিপীঠ হ'ল এই নীলাচল পৰ্বত, এইখন কামাখ্যা পাহাৰৰ ওপৰত, নীলাচল পৰ্বতৰ ওপৰত সতীদেৱীৰ যোনী অংগ পৰিলে। আৰু যোনী অংগ পৰি পৰ্দিত হোৱাৰ লগে লগে এই গোটেই পৰ্বতখন এটা নীলবৰণীয় আকৃতিৰ পালে, সেইকাৰণে এই পৰ্বতখনৰ নাম নীলাচল হিচাপে পৰিগণিত হ'ল। আৰু সেই নীলাচল পৰ্বততেই দেৱীৰ সতী যোনী স্থান পৰাৰ লগে লগে জাগ্ৰত হৈ উঠিল। আৰু সেই সময়ত বিশ্বকৰ্মাই পোনপ্ৰথমে মন্দিৰটো বনোৱাৰ কাৰণে ব্যৱস্থা কৰিলে। মন্দিৰটো বনোৱাৰ আগতে তেতিয়া সতীদেৱীয়ে যেতিয়া দেৱীৰ পূজাৰ কাৰণে যেতিয়া তেওঁ বিভিন্ন ৰূপত যেতিয়া প্ৰদৰ্শিত কৰিব আৰম্ভ কৰিলে, সেই সময়ত নৰকাসুৰে দেখিলে যে সতীদেৱী খুব এটা ধুনীয়া মোহনীয়া এটা দেৱী, তেওঁ যদি মই বিবাহবশত আবদ্ধ হ'ব পাৰোঁ তেতিয়াহ'লে তেওঁ লাভান্বিত হ'ব। তেওঁ বহুবাৰ চেষ্টা কৰিলে, কিন্তু সতীদেৱীয়ে মানা কৰিলে। মানা কৰাত যেতিয়া সতীদেৱীয়ে বাধ্য হ'ল, তেতিয়া তেওঁক কেইটামান বস্তুৰ ওপৰত তেওঁক মানে বনাবৰ কাৰণে ৰেডি কৰি দিলে যে তুমি যদি এইখিনি বস্তু বনাই দিব পাৰা তেতিয়া তোমাৰ লগত মই বিবাহত আবদ্ধ হ'ম। তেতিয়া নৰকাসুৰে অসুৰে ক'লে যে ঠিক আছে, তোমাক কি বনাব লাগে মই বনাই দিম। কৈছে এক ৰাতিৰ ভিতৰত এই দেৱী মন্দিৰ আৰু পুখুৰী দুটা আৰু যাত্ৰী অহা যোৱাৰ কাৰণে, যাত্ৰী কামাখ্যা মন্দিৰৰ যেতিয়া মন্দিৰ তুমি বনাবাই ইয়ালৈ অহা যোৱাৰ কাৰণে দুটা শিলৰে পথ তুমি বনাবৰ কাৰণে ৰেডি হোৱা, এক ৰাতিৰ ভিতৰত বনাবলৈ তেওঁ অনুমতি দিলে। তেতিয়া অসুৰে গোটেই তেওঁৰ সৈন্য সামন্তলৈ তেওঁ বনাবলৈ আৰম্ভণি কৰিলে। আৰম্ভণি কৰাত শেষ মুহূৰ্তত যেতিয়া দেৱীয়ে দেখিলে যে এইটো তেওঁ এতিয়া শেষ কৰি পেলাই পৰিঘটনাৰ সৃষ্টি কৰিব, তেতিয়া দেৱীয়েতো আৰু অন্তৰ্ধামী নহয়, তেওঁ লগে লগে এটা কুকুৰাৰ ৰূপ ধাৰণ কৰি ৰাতিপুৱাৰ আগ মুহূৰ্তত তেওঁ কুকুৰাৰ ডাক দি পেলাই ৰাতিপুৱাৰ এটা সেই দৃশ্য আৰম্ভ কৰিলে। তেতিয়া অসুৰে সেই কুকুৰাটো ক'ৰ পৰা আহিল বুলি কৈ গোটেই দলটোক যেতিয়া খেদি গ'ল, সেই সময়তে গোটেই আমাৰ সূৰ্য উদয় হৈ উঠিল। তেতিয়া তেওঁ যিটো সতীদেৱীৰ লগত যিটো এগ্ৰিমেণ্ট আছিল, অৰ্থাৎ যিটো কথা আছিলে, সেইটোত তেওঁ নিষ্ফল হ'ল। নিষ্ফল হোৱাৰ পিছত সেই আমাৰ যিটো এতিয়ালৈকে সকলো ভক্তগণে দেখিবলৈ পায়, বা আমাৰ ইয়ালৈ যিটো ঐতিহ্য, যিটো কামাখ্যা মন্দিৰৰ ঐতিহ্য, মানে মেখালা উজ পথ বুলি এতিয়াও পৰিগণিত হৈ আছে,
সেই মেখালৈ যোৱা পথ আৰু মা কামাখ্যা দেৱী মন্দিৰ।

0: মন্দিৰ আৰু লগতে পুখুৰী, সেই পুখুৰীটো এতিয়াও আমাৰ চিহ্নিত হৈ আছে আৰু সকলো ভক্তগণ সকলো ৰাইজে ইয়ালৈ আহে কামাখ্যালৈ আহি যিটো পৌৰাণিক বস্তু সেই পৌৰবস্তুবোৰ তেওঁৰ পৰিলক্ষিত হয় আৰু সেই হিচাপত আমিও আমাৰ ওচৰলৈ যিবোৰ ভক্ত আহে বা দশনাৰ্থী আহে আমি তেওঁলোকক এই সেইটো সেই যুগৰেই এই দুটা আমি পৰিলক্ষিত কৰোঁ।
1: বহুত বহুত ধন্যবাদ ছাৰ, আপুনি খুব সুন্দৰকৈ আমাক বৰ্ণনা কৰিছে কথাখিনি। আমি জানিব বিচাৰিছোঁ যে মেখেলা উজোৱা পট্টিৰ নামাকৰণ কেনেকৈ কৰা হ'ল?
0: মেখেলা উজোৱাৰ পট্টিৰ নামাকৰণ এইটোৱেই যে যিসকল তীৰ্থযাত্ৰী আচলতে সেই দুটা ৰোড ৰাস্তা দুটা এইটো কাৰণে তেওঁলোকে বনাইছিলে যে মা কামাখ্যা দেৱীৰ মন্দিৰটোৰ লগে লগে যিখিনি ভক্তগণ যাতে তেওঁলোকে কামাখ্যালৈ আহিব পাৰে সেই উদ্দেশ্য ৰাখিয়ে দেৱীয়ে সেই দুটা নৰাকুৰ অসুৰৰ দ্বাৰা তেওঁলোকে নিৰ্মিত কৰাইছিলে। আৰু সেই ৰাস্তাটোৰ নামাকৰণ মেখেলা উজোৱা এইটো কাৰণে হ'ল যে সেই পথটো যেতিয়া উজোৱাই আহিব লাগে ওপৰলৈ আহিব লাগে আমাৰ যিসকল মহিলাসকলে চাব এতিয়াও পৰিলক্ষিত হয় তেওঁলোক উঠি অহাৰ সময়ত তেওঁলোকৰ হাতত মানে দুটা ধৰি কাপোৰখন অলপ উঠুৱাই পেলাই তেওঁলোকক মেখেলাখন উজোৱাই খোজকাঢ়ি আহিব লাগে। সেইকাৰণে সেই নামেৰে পৰিণত হৈ পেলাই এইটো মেখেলা উজোৱা পথ হিচাপে পৰিগণিত হৈছে।
2: আচলতে মেখেলা উজোৱা পথটোৱে আমাক সোঁৱৰাই দিয়ে ইতিহাসৰ সেই সময়ৰ কথা। জনবিশ্বাস অনুসৰি নৰকাসুৰৰ মাতৃ ভূমিদেৱীয়ে বিষ্ণুক বৰ বিচাৰিছিল যে তেওঁৰ পুত্ৰই যেন দীৰ্ঘজীৱন লাভ কৰে আৰু যথেষ্ট শক্তিশালী হয়। বিষ্ণুৱে মাতৃৰ ইচ্ছা পূৰণ কৰি এই বৰ দিছিল। বৰ দি বিষ্ণুৱে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকাইছিল। প্ৰথম অৱস্থাত ভালকৈ শাসন কৰা নৰকাসুৰে শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি অত্যাচাৰী হৈ উঠিছিল। প্ৰাগ জ্যোতিষাধিপতি কিৰাতবংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পাইছিল। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই নৰকাসুৰক মতিভ্ৰম ঘটালে। ইয়াৰ পিছতেই নৰকাসুৰে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল। তেতিয়া দেৱীয়ে চৰ্ত ৰাখিছিল যে কুকুৰাই ৰাতিপুৱা হোৱাৰ জাননী দিয়াৰ আগতেই যদি নৰকাসুৰে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈকে এৰাতিৰ ভিতৰতে খটখটি নিৰ্মাণ কৰিব পাৰে তেন্তে তেওঁ বিয়া হ'বলৈ সাজু। নৰকাসুৰে সেইমতে দেৱীক পাবলৈ নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিৰৰ খটখটি সাজে।
1: খটখটি নিৰ্মাণ কৰি ৰাতিপুৱাৰ আগতেই শেষ কৰিবৰ উপক্ৰম হোৱাত দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। কামাখ্যা দেৱীয়ে ভয় খাই কুকুৰা এটাৰ ডিঙিত চেপা মৰাত সি ডাক দিলে। নৰকাসুৰেও ৰাতি পোৱালে বুলি ভাবি কামটো আধাতে এৰিলে, কিন্তু পাছত প্ৰকৃত কথা গম পাই প্ৰচণ্ড ক্ৰোধত নৰকাসুৰে কুকুৰাটো খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামেৰে সেই ঠাই টুকুৰাত মায়াবী কুকুৰাটো দুচেওকৈ কাটে। এতিয়াৰ দৰং জিলাত কুকুৰাকটা নামৰ ঠাই এখন আছে। আনহাতে অসমাপ্ত খটখটিটোক মেখেলা উজোৱা পথ বুলি কোৱা হয়।
2: ইয়াৰ লগতে কামাখ্যা দেৱীক বিয়া পাতিবৰ বাবে কামাখ্যা দেৱীয়ে আৰু এটি চৰ্ত দিছিল নৰকাসুৰক। সেই চৰ্তটো আছিল নীলাচল পাহাৰত দুটিকৈ পুখুৰী খান্দিব লাগিব আৰু সেই অনুসাৰেই নৰকাসুৰে দুটিকৈ পুখুৰী খান্দিছিল নীলাচল পাহাৰত। এই ক্ষেত্ৰত আমি কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰৰ পৰা কিছু তথ্য লাভ কৰিছিলোঁ। তেখেতে আমাক এনেদৰে জনাইছিল,
1: যিহেতু আমি দেখিবলৈ পাইছোঁ যে যিটো পুখুৰী সেই ঐতিহ্যমণ্ডিত পুখুৰীটো খন্দোৱা হৈছিল তেওঁৰ চৰ্ত এটা পূৰণ কৰিবলৈ, আৰু সেই পুখুৰীটো বৰ্তমানো আছে। আৰু দৰ্শনাৰ্থী আৰু পুখুৰীটোৰ মাজৰ সম্পৰ্কটো বৰ্তমান কেনেকুৱা ধৰণৰ
0: হয়? যিটো মা কামাখ্যা দেৱীৰ মন্দিৰৰ উত্তৰফালে যিটো পুখুৰী আছে সৌভাগ্য কুণ্ড বুলি, সেই সৌভাগ্য কুণ্ড বুলি পুখুৰীটোৰ যিটো সোঁফালৰ পুখুৰী, সেই পুখুৰীটোত আমাৰ এটা পৌৰাণিক অধ্যয়নে আছে যে যাত্ৰীসকল দৰ্শনলৈ আহিলে পোনপ্ৰথমে সেই সৌভাগ্য কুণ্ডত ভৰিয়া ধুই, যিসকলে যাত্ৰী স্নান নকৰে তেওঁলোকে ভৰিয়া ধুই পেলাই বা স্নান কৰি তাৰ ওচৰতে চাব গণেশৰ মূৰ্তি এটা আছে। গণেশৰ মূৰ্তিটোত পূজা কৰাৰ পিছত আমাৰ পৌৰাণিক অধ্যয়নমতে উত্তৰ দুৱাৰী সোমাই প্ৰথমে কামেশ্বৰ কামেশ্বৰী দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই মূল মন্দিৰৰ ভিতৰত গৰ্ভগৃহ স্পৰ্শন কৰি দশনৰ যিটো আমাৰ পৌৰাণিক ছিষ্টেম সেই অনুযায়ী কৰিলে তেওঁ পুনৰ প্ৰাপ্তি হয় বুলি এটা আমাৰ অধ্যয়ন।

0: স্থান আছে, আৰু সেই অনুযায়ীও এতিয়াও যাত্ৰীসকলে সেই আমাৰ সৌভাগ্যকুণ্ডলৈকে আহে। সৌভাগ্যকুণ্ডত ভৰিয়াদ্ৰী গণেশত সেৱা কৰাৰ পিছত দেৱদেৱীৰ দৰ্শনৰ আগতেই প্ৰথমে গণেশত দৰ্শন কৰিব লাগে। এই গণেশত দৰ্শন কৰাৰ পিছতে তেওঁ মূল মন্দিৰত দৰ্শন সমাপ্ত কৰে। সৌভাগ্যকুণ্ডৰ লগত দুটা পুখুৰী আছে, দুটা পুখুৰীত এটাত আমাৰ মানুহে যাত্ৰীকে স্নান কৰে আৰু এটা পুখুৰীৰ পৰা আমাৰ দেৱীৰ যিটো নিত্য স্নান নাতিমধ্য স্নান হয়, স্নান কৰাই সেই পানীৰে ভোগৰ কাৰণে যিটো দেৱীৰ ভোগ হয় সেই ভোগেৰে পূজাখিনি সমাপন কৰে। এতিয়া আমাৰ পৌৰাণিক অধ্যায় পৌৰাণিক আমাৰ যুগ যুগান্তৰ যিসকল পৌৰাণিকসকল আছিলে তেওঁলোকে যেনেধৰণে চলাই আহিছে আমিও আজিলৈকে একেধৰণৰ পৰ্যায়েৰে চলাই আছোঁ।
1: জানি খুব ভাল লাগিছে আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ, সকলো আকাশবাণী কেন্দ্ৰৰ যোগেদি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰৰ নীলাচল কামাখ্যা হাৰ হিষ্ট্ৰী এণ্ড তন্ত্ৰ ইংৰাজী গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়া ছাৰৰ লগত মেখেলা উজোৱা পথটোলৈ উঠি যাওঁতে পোৱা কামৰূপী চিত্ৰকলা লগতে এই পথটোৰ বিষয়ে আমি কিছু কথা পাতিছিলোঁ। তেখেতে আমাক এই ক্ষেত্ৰত এনেদৰে জনাইছিল।
3: আচলতে কি, মই ডেকা ছাৰৰ লগত যেতিয়া ফিল ৱৰ্ক কৰিছিলোঁ তেতিয়া তেখেতৰ কথাবোৰ অলপ, তেখেতৰ কিতাপখনো মই ট্ৰেঞ্চলেট কৰিছোঁ, তাত অলপ কিছুমান কথা আছে এনেকুৱা কথাটো। তাত চাবচোন, আপুনি উঠি যোৱা দুইটা পথৰ কাষৰ যিখিনি মূৰ্তি, তাত বহুকেইটা মানে বুদ্ধৰ আপোনাৰ সেইটো কি এটা বিশেষ পজিচনত বহি থাকে যে সেই পজিচনটো থকা, সেই চাইড পিছফালে মানে দুখন হাত কাটি এক্সট্ৰা লগাই দিছে পিছত, তাৰমানে বুদ্ধ মূৰ্তিখিনি কনভাৰ্ট কৰি দিছে বিষ্ণু মূৰ্তিলে। আৰু সেই ভাৰত মানে অসমত বুদ্ধিজিমটো প্ৰসাৰ আপোনাৰ তান্ত্ৰিক বুদ্ধিজিম বুলিয়ে ক'ব পাৰে, সেইটো আপোনাৰ এই 10-11 century মানে পাল ৰজাসকলৰ ওপৰত তেওঁলোক ইনফ্লুৱেঞ্চ হৈছিলে আৰু তেওঁলোকে পাল ৰজাসকলৰ দুখনমান তামৰফলিত আপোনাৰ এই কামেশ্বৰ মহাগৌৰী আৰু এই তেনেকুৱা মানে যিবোৰ মানে বুদ্ধিষ্ট ইনফ্লুৱেঞ্চ থকা দেৱ দেৱীৰ মানে বিষয়ে উল্লেখ পোৱা যায়। গতিকে সেইখিনি 10ম শতিকা 11ম শতিকা পাল শৈলীৰ ৰজাৰ সময়ত হয়তো নিৰ্মাণ কৰা, পিছত তেওঁলোক যেতিয়া পতন হ'ল তাৰপিছত সেইখিনি আপোনাৰ বিষ্ণুলৈ কনভাৰ্ট কৰি দিয়া হ'ল। গতিকে সেই গোটেই ৰাস্তাটো নৰকাসুৰটো এটাতো মাই আছে, গতিকে সেইটো হিষ্টৰিকেলি সেইটো কোৱাটো দিগদাৰ। গতিকে সেইখিনি 10ম শতিকাৰ মূৰ্তিখিনি 10ম শতিকাত বনাইছিলে, কিন্তু আপুনি পথটো কিন্তু তাতকৈ পুৰণি, মানে অলপ শ্লেপ পাৰি পাৰি সেইটো আপুনি একদম ভিতৰত যিটো কামাখ্যা মন্দিৰৰ যিটোত মানে আৰু হেৰি জুনি পীঠখন আছে তাৰ যিখন বেৰাকেইখনৰ যিটো কটাৰ ধৰণ মানে ধৰণটোৰ লগত এই খটখটিটো মিলে, তাৰমানে সেই মন্দিৰটো যেতিয়া প্ৰথম সেই মনোভৱ গুহাটো শিলত কাটিছিলে একদম পুৰা গেনেটিক নিজ হাৰ্ড ৰক, সেইটো কটাটো ইমান ইজি নহয়, গতিকে যিখিনিয়ে কাটিছিলে সেইখিনিয়ে সেই কাষ মূৰ্তিবোৰ নহয় আপোনাৰ যিটো খটখটিটো বনাইছিলে, সেইটো মই কটাৰ লক্ষণটো চাই কৈছোঁ। আৰু তাৰপিছত তেতিয়া এটা আপোনাৰ OSL ডেটিং কৰা হৈছিলে সেই মনোভৱ গুহাৰ একদম তলত, সেইখন মানে মাটি খহিছিলে, মাটিখনতে সেই মানে OSL ডেটিং কৰিবৰ কাৰণে এক্সপ'জ নোহোৱা আপোনাৰ চেম্পল লাগে, সেই তাৰ পৰা সেই ডক্টৰ ভাগৱত দুৱৰাহঁতে চেম্পল কালেক্ট কৰি পেলাই ডেটিং কৰিছে ঠিক তলৰ মাটিখিনি, মানে আপুনি মনোভৱ গুহাটোৰ ঠিক তলৰ মাটিখিনি কেতিয়া জমা হৈছিলে, মন্দিৰটো বনোৱাৰ সময়তে ডেফিনেটলি জমা হ'ব, সেইখিনি আপোনাৰ প্ৰায় 2100 বছৰ পুৰণি ওলাইছিলে, তাৰমানে কামাখ্যা মন্দিৰৰ ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো 2000 বছৰ পুৰণি। পিছত ষ্টেপ বাই ষ্টেপ 8ম শতিকাত বনোৱা কিছুমান চিন আছে, ধৰক এটা মূৰ্তি ডেকা ছাৰে কোৱা মতে সেইটো আপোনাৰ 4th-5ম শতিকাৰ, সেইটো আপোনাৰ সিংহ এটা সাপ এডাল খাই থকা এটা মূৰ্তি আছে সেইটো, গতিকে এই খটখটিটো আপোনাৰ 2000 বছৰ পুৰণি, যিটো গ্ৰুপে কাটিছিলে সেইটো মানে খুব লোহাৰ আপোনাৰ হাই কোৱালিটি আইৰণ মেনুফেকচাৰিঙৰ তেওঁলোকৰ নলেজ আছিলে, কাৰণ সেই ৰকটো যিটো কাটে সেই ৰকটো পূৰা নিচিগ্ৰেনাইট বহুত হাৰ্ড, সেই ৰকটো ধুনীয়াকৈ কাটি দিছে, গতিকে সেই টেকনলজি থকা এটা গ্ৰুপে বনাইছিলে। তাৰপিছত ষ্টৰ বাই ষ্টৰ বেলেগ বেলেগ আহিছে, কিন্তু 10ম শতিকাত কাষৰ খটখটিটো কাষৰ মূৰ্তিবোৰ সেই 10ম-11ম শতিকাত কটা হৈছে।
2: নীলাচল পাহাৰৰ স্থাপত্য আৰু ভাস্কৰ্য শৈলী, অসমীয়া ঐতিহ্য, তান্ত্ৰিক উপাসনা আৰু মধ্যযুগীয় মন্দিৰ নিৰ্মাণ কলাৰ এক অপূৰ্ব সংমিশ্ৰণ। নীলাচল পাহাৰৰ মন্দিৰসমূহ, বিশেষকৈ নীলাচল শৈলী নামে জনাজাত স্থাপত্যৰ এক উদাহৰণ।
1: কালিকা পুৰাণৰ প্ৰাচীন বিৱৰণৰ লগতে 1565 চনত কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ লগতে বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ পুনৰ নিৰ্মাণ কৰি বৰ্তমানৰ ৰূপ দিছিল বুলি ইতিহাসত পোৱা যায়।

0: ডক্টৰ বাণীকান্ত কাকতিয়ে তেখেতৰ মাদাৰ গডেছ কামাখ্যা গ্ৰন্থখনি নৰকাসুৰ, কামাখ্যা আৰু নীলাচল সন্দৰ্ভত এনেদৰে উল্লেখ কৰিছে। কামাখ্যা মন্দিৰক এটা অতি প্ৰাচীন দেৱী ধাম হিচাপে তেখেতে গণ্য কৰিছে, যিটো পৰৱৰ্তী সময়ত তান্ত্ৰিক ধৰ্মৰ অন্যতম কেন্দ্ৰ হৈ পৰে। তেওঁৰ মতে নৰকাসুৰে কামৰূপত আৰ্য ধৰ্ম প্ৰতিষ্ঠা কৰাৰ আগতে কামাখ্যা আছিল খিলঞ্জীয়া গোষ্ঠীসমূহৰ শক্তি পূজাৰ কেন্দ্ৰ। তেওঁ কৈছে যে কামাখ্যাৰ ধাৰণাটো যোনি বা নাৰীৰ প্ৰজনন ক্ষমতাৰ পূজাৰ সৈতে জড়িত। এই খিলঞ্জীয়া ধাৰণাটো পিছলৈ হিন্দু ধৰ্মৰ তন্ত্ৰবাদৰ সৈতে একত্ৰিত হয়, য'ত কামাখ্যা দেৱীক সতীৰ যোনিপীঠ হিচাপে গণ্য কৰা হয়। ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰমাণ কৰিছে যে কামাখ্যাৰ আৰাধনাৰ লগত জনজাতীয় পৰম্পৰা যেনে খাচী বা গাৰু জড়িত হৈ আছে, যিটো স্থানীয় প্ৰথাৰ পৰা হিন্দু ধৰ্মত সোমাই পৰিছে। সামগ্ৰিকভাৱে ডক্টৰ বাণীকান্ত কাকতিৰ এই অধ্যয়ন কামাখ্যা মন্দিৰৰ উৎপত্তি আৰু বিকাশৰ বৈজ্ঞানিক আৰু তাত্ত্বিক বিশ্লেষণৰ বাবে এক প্ৰামাণিক দলিল হিচাপে গণ্য কৰা হয়।
1: কাকতিদেৱে কামাখ্যা শব্দটোৰ উৎপত্তিৰ বিষয়তো আলোকপাত কৰিছে, য'ত কামা কামনা পূৰণ কৰা আৰু তান্ত্ৰিক পৰম্পৰাৰ মিলন আছে। তেওঁ নীলাচল পাহাৰৰ ওপৰত থকা এই মন্দিৰৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ কথা উল্লেখ কৰিছে। ডক্টৰ কাকতিৰ এই গ্ৰন্থখনিত কামাখ্যাৰ তান্ত্ৰিক আৰু ঐতিহাসিক ইতিহাস সম্পৰ্কে বিভিন্ন তথ্য পোৱা যায়।
0: মেখেলা উজোৱা পথৰ পাথৰৰ খোজবোৰ সৰু বৰ অসমান আকৃতিৰ। কিছুমান অংশত শিলৰ গাঁথনি স্পষ্টকৈ দেখা যায়, যি প্ৰাচীন স্থাপত্য কৌশলৰ পৰিচয় দিয়ে। পথটোত উঠি যাওঁতে পাহাৰৰ ঢাল অনুসৰি বেঁকাবেঁকিকৈ উঠিবলগীয়া হয়। প্ৰাকৃতিক শিলৰ ওপৰত কাটি তৈয়াৰ কৰা অংশসমূহ সেই পথটোত দেখা পোৱা যায়। বৰষুণৰ পানী নামিবলৈ কিছুমান স্বাভাৱিক নলা আকৃতিৰ গঠনো আছে সেই পথটোৰ কাষতে। পথৰ কাষে কাষে গছ লতা বনাঞ্চলৰ মাজেৰে এই পথ উজাই যায়। ইয়াৰ নিৰ্মাণ শৈলীত মধ্যযুগীয় অসমৰ প্ৰাচীন শিল স্থাপত্যৰ ছাপ দেখা পোৱা যায়। ইতিহাসবিদসকলে কয় যে এই পথ হয়তো বহু শতিকা আগতে নিৰ্মিত হৈছিল আৰু পিছলৈ ইয়াকো পুনৰ নিৰ্মাণ কৰা হৈছিল।
1: মেখেলা উজোৱা পথ ধৰ্মীয় দৃষ্টিৰে বিশেষ গুৰুত্বপূৰ্ণ। আগৰ দিনত ভক্তসকলে এই পথেদি খোজকাঢ়ি কামাখ্যা মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰিছিল। এই পথেদি উঠাটো এক প্ৰকাৰ তপস্যা বুলি গণ্য কৰা হৈছিল। বৰ্তমান সময়তো বহুতো দৰ্শনাৰ্থী এই পথেৰে উঠি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। বিশেষকৈ অম্বুবাচী মেলাৰ সময়ত এই পথৰ গুৰুত্ব বৃদ্ধি পায়। বহু সাধু সন্ন্যাসী আৰু ভক্তই আজিও পৰম্পৰাগত বিশ্বাস অনুসৰি এই পথ ব্যৱহাৰ কৰে। পাহাৰৰ নিস্তব্ধ পৰিৱেশ, চৰাইৰ কলৰৱ আৰু শিলৰ খোজেৰে ওপৰলৈ উঠাৰ অনুভৱে ভক্তৰ মনত এক আধ্যাত্মিক ভাৱ যোগায়।
0: মেখেলা উজোৱা পথ কেৱল ধৰ্মীয় স্থান নহয়, ই এক গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰ। গুৱাহাটীৰ ইতিহাস জানিবলৈ অহা পৰ্যটকসকলে এই পথ পৰিদৰ্শন কৰে। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য আৰু গুৱাহাটী নগৰৰ সুন্দৰ দৃশ্য দেখা পোৱা যায়। এই পথ অসমৰ লোক ঐতিহ্য আৰু পৌৰাণিক কাহিনীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান এই পথক লৈও বিভিন্নজনে বিভিন্ন ধৰণে গৱেষণা কৰাও দেখিবলৈ পোৱা যায়। ই অসমৰ সাংস্কৃতিক পৰিচয়ৰ এক অংশ। মেখেলা উজোৱা পথ অসমৰ ঐতিহ্য, ইতিহাস আৰু বিশ্বাসৰ এক অপূৰ্ব সমন্বয়। ইয়াৰ সৈতে জড়িত নৰকাসুৰৰ কাহিনী আমাৰ লোকসাহিত্যৰ সমৃদ্ধিৰ বিষয়ে আমাক জ্ঞাত কৰায় আৰু ইয়াৰ পাথৰৰ খোজবোৰে অতীতৰ স্থাপত্য কৌশলৰ সাক্ষ্য বহন কৰে। এই পথ আমাৰ বাবে কেৱল এটা ঐতিহাসিক নিদৰ্শন নহয়, ই আমাৰ সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক। ইয়াক সংৰক্ষণ কৰা আৰু ইয়াৰ ইতিহাস নতুন প্ৰজন্মক জনোৱা সকলোৰে দায়িত্ব। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ক্ষেত্ৰত কিছুমান পবিত্ৰ পুখুৰী অথবা কুণ্ড আছে। লোকবিশ্বাস অনুসৰি এই পুখুৰীসমূহ অসুৰ ৰজা নৰকাসুৰে খন্দাইছিল বুলি কোৱা হয়। সৌভাগ্য কুণ্ড, গয়া কুণ্ড, অমৃত কুণ্ড হৈছে এই কামাখ্যা মন্দিৰৰ

0: থকা তিনিটা পুখুৰী। জনপ্ৰবাদ মতে নৰকাসুৰ প্ৰথম অৱস্থাত ধৰ্মপৰায়ণ আছিল আৰু দেৱী কামাখ্যাৰ উপাসকো আছিল। দেৱীৰ সন্তুষ্টিৰ বাবে তেওঁ পথ পুখুৰী খন্দাইছিল বুলি কোৱা হয়। পিছলৈ অহংকাৰ আৰু শক্তিৰ অপব্যৱহাৰত নৰকাসুৰৰ পতন ঘটে। এই পুখুৰীসমূহ কেৱল পানীৰ উৎসই নহয়, ই হৈছে ধৰ্মীয় আচাৰ অনুষ্ঠান, তীৰ্থস্নান আৰু আধ্যাত্মিক সাধনাৰ এক অংশ। বিশেষকৈ অম্বুবাচী মেলাৰ সময়ত এই কুণ্ডসমূহৰ গুৰুত্ব বেছিকৈ দেখা পোৱা যায়। কামাখ্যা ক্ষেত্ৰত থকা এই পুখুৰীৰ ইতিহাস পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাসৰ এক মিলনস্থলী। নৰকাসুৰৰ সৈতে জড়িত কাহিনীবোৰে এই স্থানসমূহক অধিক ৰহস্যময় আৰু পবিত্ৰ ৰূপ দিয়ে।
1: ইমানপৰে শ্ৰোতাসকলে মেখেলা উজোৱা পথ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতে আগবঢ়ালে পম্পী মালাকাৰ আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দ।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস, গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা, শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনত 29লৈ কমিছে। তেওঁ কয় যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্যসেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহান কৰা হৈছিল। সেই অনুসৰি 512গৰাকী বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে, অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.4

4 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেন চাপৰি ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা CRPFৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কথা পাতে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই সকলোৰে সৈতে সীমান্তৰ বিষয়ে আলোচনা কৰে। ৰাজ্যত কালিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান VBG আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MGNREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিখনৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালী, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ কৰাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোট, যৌথ দায়বদ্ধতা গোট আৰু সমবায় সমিতিসমূহে এই সুবিধা লাভ কৰিব। জৈৱ উপকৰণ উৎপাদন, পুলি উৎপাদন, কৃষি সেৱা কেন্দ্ৰ, শস্য গুদাম, শস্য ভঁৰাল স্থাপন, শীতল ভঁৰাল, পেকেজিং ব্যৱস্থা, প্ৰাথমিক প্ৰক্ৰিয়াকৰণ ইউনিট, মাটিবিহীন খেতি, কাঠফুলা খেতি, পলি হাউচ, গ্ৰীণ হাউচ, এৰোপেনিক কৃষি আদি বিভিন্ন প্ৰকল্পৰ বাবে ঋণ যোগান ধৰা হ'ব। এই ঋণৰ ক্ষেত্ৰত সুদৰ ওপৰত সৰ্বাধিক 3% ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা সৰ্বাধিক 7 বছৰলৈকে লাভ কৰিব পাৰিব। আগ্ৰহী কৃষক আৰু কৃষক গোটসমূহে 20 জুলাইৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ প্ৰথমজন অসমীয়া মুৰববী হিচাপে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ 30 জুনত অৱসৰ গ্ৰহণ কৰা উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জ্ঞান বাট্ৰাৰ স্থলাভিষিক্ত হৈছে। শ্ৰীশৰ্মাই প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীৰ বৰঝাৰৰ মুখ্য কাৰ্যালয়ত বিত্ত বিভাগৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তামোলপুৰ জিলাৰ ঝাৰগাঁৱত আজি পুৱা পথাৰত ভূঁই ৰুই থকাৰ সময়তে বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়। ৰোৱনীগৰাকীক বৰলকুচি গাঁৱৰ মিনতি ব্ৰহ্ম বুলি জনা গৈছে। আন কেইবাগৰাকীও ৰোৱনীৰ কথম্পি প্ৰাণ ৰক্ষা হয়।

0: হোমগাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃতাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গলত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এম্বুলোৱে খেলখনৰ 10 মিনিটত গল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে দলটো অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰোৱেছিয়াক 2-1 গলত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। ইপিনে স্পেইনে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গলত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়াৰজাৱালে 36 মিনিটত গল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পৰৈ 66 মিনিটত দ্বিতীয়টো গল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়াৰজাৱালে 89 মিনিটত আৰু এটা গল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস। গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা। শ্ৰীভূমি জিলাত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ অনলাইন আবেদন প্ৰক্ৰিয়া গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াবলৈ লৈছো হিন্দী চিনেমা গীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনক বাগবান চিনেমাৰ কেইটিমান গীত। প্ৰথমে শুনক অমিতাভ বচ্চন, অলকা য়াগ্নিক, হেমা সৰদেশাই আৰু আদেশ শ্ৰীবাস্তৱৰ কণ্ঠৰ এই গীতটি।
2: Groove.

শ্রোতাসকলে হিন্দী ছবি গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনক বাঘবান চিনেমাৰ এটি গীত অমিতাভ বচ্চন আৰু অলকা ইয়াগনিকৰ কণ্ঠত।

वक्त जैसे ठहर गया है यहीं, हर तरफ एक अजब उदासी है, बेकरार।

অমিতাভ বচ্চন আর অলকা ইয়াগনিকৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমা গীতৰ অনুষ্ঠান আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰিছো আইডিঅ'ৰ বুলনী।

0: যি কোনো এজনী ছোৱালী বা মহিলা প্ৰেগনেণ্ট হ'বলৈ সক্ষম থাকে।
1: হয় হয়। আৰু এটা প্ৰশ্ন বাইদেউ, আমি জানো যে আজিকালি আমাৰ খোৱা লোৱাৰ বিসংগতিয়ে হওক বা বিভিন্ন ধৰণৰ কিছুমান বিসংগতিয়ে হওক, কিছুমানৰ খুব সোনকালেই ঋতুস্ৰাৱ হয়, মানে ঋতুমতি হয় ছোৱালীবিলাক, আৰু কিছুমানৰ ক্ষেত্ৰত দেৰি হয়, সেইটো আমি কথা পাতিম। কিন্তু প্ৰথমতে আপোনাৰ পৰা এইটো জানিব বিচাৰিম,
0: আচলতে কি হয়, আমি যিটো সচৰাচৰ মাকজনী ছোৱালীজনীৰ অলপ জেনেটিকেলি ডিটাৰমাইণ্ড বুলি কয়, চাপ'জ মানে কি, মাকৰ যদি 13 বছৰ বয়সত বা 12 বছৰ বয়সত হৈছিলে তেতিয়া ছোৱালীজনীৰো তেনেকুৱা এটা সময়তে হোৱা চান্স থাকে, আৰু কেতিয়াবা নহ'বও পাৰে। তাৰমানে যদি ছোৱালীজনী পেহীয়েক বা কৰ সোনকালে হৈছিলে সেইটো ফালেও যাব পাৰে,
1: মানে মাক দেউতাক দুয়োটা,
0: কাৰণ এজনী ছোৱালীৰ দেউতাকৰ হাফ জিন থাকে, মাকৰ হাফ জিন থাকেতো, কোনফালে বেছি ডমিনেণ্ট জিন থাকে সেইটো হিচাপে হ'ব পাৰে। কিন্তু সেইবোৰ চব এৰাইও, আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ ভাৰতত মানে ছোৱালীবোৰ অলপ সোনকালে ঋতুস্ৰাৱ হয় যদি আমি তুলনা কৰোঁ ইউৰোপৰ ফালৰ পৰা বা তেনেকুৱা মানে বেলেগ বিদেশৰ এইটো ছাইডৰ ৱেষ্ট ছাইড মানে পশ্চিম ছাইডৰ, তেওঁলোকৰ সচৰাচৰ দেখা যায় 14ৰ পিছত 14, 15, 16 এনেকুৱা। কিন্তু ৰিচেণ্টলি মানে আমি লক্ষ্য কৰি আছোঁ, আনকি মই নিজেও মানে মোৰ ল'ৰা ছোৱালী পঢ়া স্কুলৰ প্ৰিন্সিপাল এগৰাকীয়ে মোক কৈছে, বাইদেউ আজিকালি নাজানো ল'ৰা ছোৱালীবোৰৰ ইমান সোনকালে ঋতুস্ৰাৱ হয়, কেতিয়াবা ক্লাছ 4, ক্লাছ 5তে ঋতুস্ৰাৱ হয়, কিয় এনেকুৱা হৈছে বুলি তেওঁলোকেও যথেষ্টখিনি মানে চিন্তাত পৰিছে। কিছুমান ষ্টাডি হৈছে, ইয়াৰ ৰিচাৰ্চ কিছুমান হৈছে, বহুতে কি ভাবিছে, এই যিবোৰ খাদ্য সামগ্ৰী আজিকালি সিমান পিয়ৰিটি নাই, খুব এটা চবতে ভেজাল টাইপৰ হৈছে, লাহে লাহে আমি দেখিব পাইছোঁ, কাৰণ মোৰ লগৰ ছোৱালী এজনী তাই 9 বছৰতে শান্তি হৈছে, শ্বি ৱাজ ইন শ্বক, তাই মানে আচৰিত হৈ গৈছিলে ইমান সোনকালে কেনেকৈ হ'ল,
1: 9 বছৰতে
0: আৰু কেতিয়াবা 8 বছৰতো হোৱা দেখা যায়। কিন্তু খুব বেছি সোনকালে যদি হয়
1: সেইটো চিন্তাৰ বিষয় নেকি বাইদেউ,
0: মানে কি হয়, ছোৱালীজনী মেণ্টেলি প্ৰিপেয়াৰ্ড নাথাকে ন, তাই ইমানখিনি নিজকে ধোৱা পখলা কৰি কিমান চাফ চিকুণতা মেইনটেইন কৰিব লাগে বা কি খাব লাগে সেইখিনি সময়ত কেনেকৈ কি কৰিব, ইমানখিনি অলপ দিগদাৰী হয়। গতিকে যদিহে 8 বছৰ বা 9 বছৰ বা তেনেকুৱা কিবা চিন পাইছে মাক দেউতাকে, তেতিয়া পাৰাপক্ষত গাইনেকলজিষ্ট এজনৰ লগত কনচাল্ট কৰিলে ভাল হয়, বেছি সোনকালে হোৱাটোও ভাল নহয়। গতিকে 10 বছৰ বা 11 বছৰ আজিকালি খুব নৰ্মেল হৈ গৈছে,
1: সঠিক সময় কোনখিনি বাইদেউ,
0: 10 বছৰৰ পিছত হ'লে ভাল, 10 বছৰৰ পৰা 13 বছৰৰ ভিতৰত হ'লে বা 14 কথা নাই, কিন্তু আৰু বেছি পিছুৱাই যোৱাটোও কিন্তু বেয়া, কিছুমানৰতো মানে কেনেকুৱা, এইটো প্ৰাইমেৰী এমেনৰিয়া বুলি কয় আমাৰ মেডিকেল, তাৰমানে কেতিয়াবা কিছুমান জেনেটিক ডিজিজ আছে যাৰ কাৰণে ছোৱালীজনীৰ মেনষ্ট্ৰুৱেশ্যন নহয়, মাক দেউতাকৰ বহুত চিন্তা হয়, এনেকুৱা কেছো পাইছোঁ, সেইটো 16 বছৰলৈকেও নহয়, কিন্তু সেইবোৰতকৈও ডাঙৰ বেছি ভাল হয় তেওঁলোকে যদি ছোৱালী এজনী 15 বা 16 বছৰলৈ, এস্পেচিয়েলি মানে আমাৰ ভাৰতীয় মহিলা হ'লে, ছোৱালী হ'লে এগৰাকী গাইনেকলজিষ্টক কনচাল্ট কৰিলে ভাল হয়, আৰু কেতিয়াবা জেনেটিক টেষ্ট কৰিব লগা হ'ব পাৰে, কাৰণ কিছুমান
1: দেৰিকৈ হয়,
0: খুব বেছি দেৰিটো বেয়া, 10 বছৰত হৈছে 11 বছৰত মানে হোৱাটো বৰঞ্চ ভালহে, যদি বেছি পিছুৱাই যায় মানে 15 বছৰ ক্ৰছ কৰিলে সেইটো অলপ চিন্তাৰ বিষয় হয়। তাৰমানে কিছুমান টাৰ্নাৰ চিনড্ৰম বুলি কয়, এটা দেখাত ছোৱালীজনী ছোৱালীজনে দেখাত হয়, সেইটো মনোজমী বুলি কয় আমাৰ মেডিকেল ভাষাত, তাত মানে কি হয়, ছোৱালীজনী অলপ মাক বাপেকে ভাবিব পাৰে, মাক দেউতাকে ভাবিব পাৰে যে ছোৱালীজনী অলপ দেখাত বেয়া হৈছে বা কিবা হৈছে, কিন্তু প্ৰায় 15-16 বছৰলৈকে যেতিয়া মানে তাইৰ মেনষ্ট্ৰুৱেশ্যন নহয় তেতিয়া অলপ চিন্তনীয় হৈ যায়, তেতিয়া গৈ পেলাই যেতিয়া ডক্টৰৰ কাষত যায় জেনেটিক টেস্ট কৰালে তেতিয়া গম পোৱা যায় আৰু কিছুমান তেনেকুৱা হয় আৰু।
1: আৰু এটা কথা বাইদেউ, আপুনি আগতে কৈছিলে যে আমাৰ আমি এইটো সচেতন হোৱা উচিত বা অভিভাৱকসকলে কেনেকে আগৰ পৰাই, যিহেতু আমি প্ৰথমতে কথা পাতিছিলো যে সোনকালে হয় ঋতুস্ৰাৱ, আপুনি যিহেতু এগৰাকী চিকিৎসক তেনেকুৱা পেচেণ্ট পাইছে বা আপুনি নিশ্চয় তেনেকে পৰামৰ্শ দিয়ে অভিভাৱকসকলক বা স্কুলত বা শিশুটিক, কাৰণ

0: কিয় আমাৰ দেহৰ লগত আমাৰ মনটো জড়িত হৈ থাকে। এটা সৰু ছোৱালী বুলিয়ে কৈছো, যেতিয়া মানে তেওঁ নভবাকে যেতিয়া ঋতুস্ৰাৱ হয় তেতিয়া হয়তো তেওঁ এটা শক এটা মনত এটা চাপ পৰিব পাৰে। এই ক্ষেত্ৰত বাইদেউ আপোনালোকে চিকিৎসক হিচাপে কি কয়, মানে অভিভাৱকসকল কেনেকে সচেতন হব লাগে বা তেওঁক আগতেই আমি বুজাব লাগে তেনেকুৱা কেনেকে সচেতন হব লাগে?
1: ঠিক আছে, নাই এইটো খুব ভাল প্ৰশ্ন একচুৱেলি। তাৰমানে কেনেকুৱা হয়, যিহেতু এতিয়া দেখা গৈছে যে সময়টো অলপ আগবাঢ়ি আহিছে, যেতিয়া ছোৱালীজনী অলপ বুজা পৰা হয় সেইটো ভাবোঁ স্কুলতো টিচাৰ মানে শিক্ষক শিক্ষয়িত্ৰীবোৰে এই বিষয়ে কিছু কথা জনাটো জনোৱাটো ভাল। আৰু বিশেষকৈ মাকজনী বা ঘৰৰ আইতাক হওক পেহীয়েক মাহীয়েক যেনেকৈ য'ত যি সুবিধা হয় ছোৱালীগৰাকীক এইটো কথা জানিব দিবলৈ। আৰু আজিকালি বহুত এৱেৰনেছ প্ৰগ্ৰেমো হৈছে, গুড টাচ বেড টাচ সেইবোৰো শিকায়। তেনেকৈ স্কুলতো কিছুমান প্ৰগ্ৰেম কৰিব পাৰে য'ত তাহাঁতক বুজোৱা যাব যে এনেকৈ তোমাৰ এটা সময় আহিব যিটো সময়ত তোমাৰ বডি গ্ৰ'থ হয়, পুটুককৈ মেনষ্ট্ৰুৱেশ্যনটো নহয়, প্ৰথমতে অলপ ডেভেলপমেণ্ট অফ ব্ৰেষ্ট হয়, তো এনেকুৱা কিছুমান চেঞ্জেছ আহে, গতিকে তাৰ কিছু দেৰি পিছতহে আচলতে ফ্ল'টো হয়। গতিকে এগৰাকী মাক যদি সজাগ হয় বা অভিভাৱক বুলি মই ক'ব বিচাৰিছোঁ, গম পাব যে ছোৱালীজনীৰ এনেকুৱা এটা স্থিতি আহিছে, গতিকে তাই কেনেকৈ, মই বহুত দেখিছোঁ নীতি নিয়ম কৰে, মই আপত্তি নকৰোঁ, মানে পৰিয়াল হিচাপে কিছুমানে নিয়ম নীতি কৰে, কিছুমান বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ নিয়ম নীতিও হয়, কিন্তু তাতকৈ বেছি মই কি বিচাৰোঁ যে ছোৱালীজনী কিমান চাফ চিকুণতা মেইনটেইন কৰে, তাৰ চাফ চিকুণ কেনেকৈ নেপকিনটো পিন্ধিব লাগে। আমাৰ সময়ত আমি নেপকিন ক'বলৈ লাজ কৰিছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালী কিন্তু বহুত সজাগ, তাহাঁতি যদি কিবা নাজানে মোবাইলত চাই ল'ব। কিন্তু তাতকৈ বেছি এগৰাকী মাক বা অভিভাৱকে যদি ছোৱালীজনীক বুজাই দিয়ে যে তোমাৰ মাহিলী এনেকুৱা হ'ব পাৰে, কেতিয়াবা তোমাৰ আগুৱাব পাৰে পিছুৱাব পাৰে, কিন্তু তুমি কিমান চাফ চিকুণতা বজাই ৰাখিব লাগিব, সিখি নিয়মত তাই ভালকৈ খোৱা লোৱা কৰিব লাগে আৰু ৰেষ্ট ল'ব লাগে, এইটো নুচুবা সেইটো নুচুবা সেইবোৰ মই ভাবোঁ দেই, কাৰণ সেইবোৰ কোৱাতকৈ মানে তাইক সেই যিটো আহিব লগা সময়খিনিৰ কাৰণে তাইক মানসিকভাৱে প্ৰস্তুত কৰাটো বেছি ডাঙৰ কথা।
0: হয় হয় হয় বাইদেউ, আমি ঋতুস্ৰাৱৰ কথা যিহেতু পাতি আছোঁ এই সময়ত কৈ আছোঁ আমি, আৰু আপুনি কৈছে ইতিমধ্যে চেনিটেৰী পেড বা বিভিন্ন ধৰণৰ আজিকালি বজাৰত বিভিন্ন ধৰণৰ ওলাইছে, টেম্পন ওলাইছে, পেড ওলাইছে, চাফ চিকুণতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ওলাইছে, আহিলা ওলাইছে, এই ক্ষেত্ৰত বাইদেউ হাইজিন হয় বা কোনটো বেছি ভাল হয়? বহুতেই কয় আজিকালি পেডৰ ক্ষেত্ৰতো বা পেডৰ ব্যৱহাৰ, বহুতেই কিন্তু পেডৰ ব্যৱহাৰ নাজানে, বিশেষকৈ স্কুলীয়া ছাত্ৰীসকলে নহয় জানো, সেই বস্তুখিনি বাইদেউ কেনেকে আমি ক'ব পাৰোঁ যে বা যিকোনো মহিলা এগৰাকীয়ে পেডৰ ব্যৱহাৰ বা আমি কিমান সময় পেড কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, কিমান সময় পিছত আমি ইয়াক সলনি কৰিম, তাৰপিছতে আৰু সেই বস্তুটো আমি ক'ত পেলাম, আৰু তাৰ আগৰখিনি আমি কেনেকে পেডটো উলিয়াই, আমি কেনেকে হাতখন ধুই পেলাই পেডটো উলিয়াম, বা এই গোটেই কথাখিনি বাইদেউ অকণমান কৈ দিয়কচোন।
1: নহয় এতিয়া চেনিটেৰী নেপকিন আছে, টেম্পুন আছে, কিন্তু মই কি ভাবোঁ এইটো কোম্পানী ৱাইজ বেলেগ বেলেগ হ'ব পাৰে, আৰু যোনে যিটো সুবিধাজনকভাৱে পাৰে সেইটো সুবিধা হয়। আৰু আজিকালি কিছুমান এন জি অ'ই বায়'ডিগ্ৰেডেবল নেপকিনছো ওলাইছে, অলপ কমতেও পায়, কাৰণ কিছুমান কোম্পানী খুব দামী দেখায়, তাহাঁতি বহুত ডাঙৰ ডাঙৰ ডাঙৰ এডভাৰটাইজ দিব দামী, কিন্তু চবেতো এফৰ্ড কৰিব নোৱাৰে, কিন্তু যিয়ে নহওক পৰিয়ালৰ মানে সুবিধাজনক হিচাপে যিখিনি যোনে যেনেকৈ এফৰ্ড কৰিব পাৰে তেওঁলোকে চেনিটেৰী নেপকিন ইউজ কৰাটো ভাল। আৰু মই কি ভাবোঁ, এই যেতিয়া মেনষ্ট্ৰুৱেশ্যন হ'ব লাগে, এতিয়া তাৰমানে টাইমটো যিটো কয় এইটো 28 days প্লাছ মাইনাছ 2 days বুলি কয়, তাৰমানে আজি যদি মেন্স হৈছে আকৌ নেক্সট 28 days আৰু প্লাছ মাইনাছ 2 দিনৰ হ'ব পাৰে। আৰু সেইটো কথা মনত ৰাখি মই কিভাবে এজনী ছোৱালী যদি স্কুল যায় বা কলেজ যায় এটা চেনিটেৰী পেড ছিংগল সেনেকৈ ধুনীয়াকৈ হাইজিনিক হিচাপে লৈ গ'লে ভাল হয়, লগত কিছু টিছু পেপাৰ আৰু বা আজিকালি এটা পলিথিন বেগ লৈ যাব পাৰে, নিউজ পেপাৰ অলপ আনৱান্টেড যিখিনি পেপাৰ ধৰ তেনেকৈ ধুনীয়াকৈ
0: নিজৰ লগতে
1: ৰাখিব লাগে, আৰু যেতিয়া হৈ যাব

0: চেঞ্জ কৰিব লাগিলে চেঞ্জ কৰি পেলাই ধুনীয়াকৈ ডাষ্টবিনত সেইটো ডিছপ'জ কৰিব লাগে, পেলাই দিব লাগে। আৰু ছাপ'জ চাবোন নাই, সেই তাত ধুবলৈ নাই, তেতিয়া এইটো চেনিটাইজাৰৰ বটল পায় আজিকালি, চেনিটাইজাৰৰ বটল এটা হাতত ৰাখিলে সুবিধাজনক হয়। কিন্তু এনেকুৱাও দেখিছোঁ, মই নিজেও হোষ্টেলত আছিলোঁ, ডাঙৰ হৈছোঁ, বহুতে ভালকৈ ডিছপ'জ নকৰে, সেইটো বৰ কাৰণ সেই বস্তু গোন্ধ বিয়পায়, বীজাণু বিয়পায়। আৰু একেটা সময়ত বহুত কেইজনী, এস্পেচিয়েলি মই কিয় ক'ব খুজিছোঁ, মই যিহেতু হোষ্টেলতে ডাঙৰ হৈছোঁ, এটা সময়ত বহুত ছোৱালীৰ ঋতুস্ৰাৱ হ'ব পাৰে এটা সময়তে, এটা দুদিন। গতিকে আৰু সেই ঋতুস্ৰাৱৰ সময়ত যিহেতু ব্লাড মানে টেষ্ট কিছু অংশক যায়, যদিও এইটো হেয়া ব্লাড নহয়, তথাপি মানুহজনী অলপ কিছুমানে দুৰ্বল হৈ থাকে বা অলপ ইনফেকশ্যন, সেইখিনি সময়ত যদি ভালকৈ মেনেজ নকৰে তেতিয়া ইনফেকশ্যন হ'ব পাৰে। গতিকে এইটো আমি নাগৰিক হিচাপে চবৰে দায়িত্ব যে তোমাৰ হৈছে, তুমি তোমাৰ বেয়া বস্তুখিনি ভালকৈ ডিছপ'জ কৰা, তোমাৰ লগতে
1: পাতিম। তো মাজৰ চোৱা এতিয়া আমি পাইছোঁ এই ক্ষেত্ৰত বহুতখিনি নিয়ম নীতি আছে, সামাজিক বান্ধোন আছে, বহুতখিনি এতিয়া নিয়ম নীতি নোহোৱা হৈছে। এই ক্ষেত্ৰত আমি এই ঋতুস্ৰাৱৰ সময়ত আমি কেনেধৰণৰ খোৱা লোৱা কৰিব লাগে আৰু কেনেধৰণৰ খোৱা লোৱা কৰিব নালাগে, এইটোতো কিবা অকণমান আছে চাগে, এইখিনি যদি আপুনি আমাক কৈ দিয়ে।
0: ভাল খাদ্য খাব লাগে,
1: মই খাদ্যৰ ক্ষেত্ৰত কৈছিলোঁ বাইদেউ আপোনাক,
0: খাদ্য মানে যিহেতু তেজ যায়, তেজত আইৰণ থাকে, গতিকে সেইখিনি সময়ত শাক পাচলি বেছি খাব লাগে, প্ৰটিন খাব লাগে, মানে যি খাই ভাল পায় ছোৱালীজনী খাব লাগে, তাই দুৰ্বল অনুভৱ কৰিব নালাগে সেইখিনি সময়ত।
1: আৰু এটা, এই সময়ছোৱাতে মহিলাৰ এই যিটো ঋতুস্ৰাৱ আৰম্ভ হয়, মানে তেওঁলোকে এইটোৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াতে বিভিন্ন ধৰণৰ সমস্যা কিছুমান আছে, কিছুমানৰ যদিও নাই, বৰ সুন্দৰকৈ মাহটো পাৰ হৈ যায়, কিছুমান ছোৱালীৰ কিন্তু দেখা যায় খুব পেটৰ বিষ, এইটো এটা খুব ডাঙৰ সমস্যা বাইদেউ।
0: তাৰমানে বেলেগ বেলেগ ধৰণৰ অসুবিধা কিছুমান হ'ব পাৰে, কিছুমানৰ পেটৰ বিষটো ঋতুস্ৰাৱ হোৱাৰ আগে আগে হয়, কিছুমানৰ এদিন বা দুইদিনৰ দিনা খুব বেছি হয়, তিনিদিনৰ দিনাৰ পৰা নাথাকে, কিছুমানৰ আকৌ তেনেকুৱা পেটৰ বিষ নহয় কিন্তু খুব মুড চুইং হয়, মুড চুইং মানে মনটো খুব খেংখিঙীয়া হৈ যাব পাৰে, নহ'লে অলপ মনটো বেয়া বেয়া লাগি থাকিব পাৰে, এইবোৰ আচলতে গোটেইখিনি হৰম'নৰ কাৰণে হয়। তেনে মাইকী মানুহৰ বা ছোৱালী মানুহৰ দুটা হৰম'ন মেইনলি থাকে, ইষ্ট্ৰজেন আৰু প্ৰগেষ্টেৰন, আৰু যিটো ঋতুস্ৰাৱ হয় সেইটো মানে ইষ্ট্ৰজেন হৰম'নটো যেতিয়া বেছি থাকে তেতিয়া ঋতুস্ৰাৱ হয়। এই সময়খিনিত এইটো হোৱা কাৰণ বহুত থাকিব পাৰে, হৰম'নেল হ'ব পাৰে, কিছুমানৰ আকৌ ফেমিলিত যদি বেলেগৰ হয় তেনেকৈও হ'ব পাৰে। আৰু কিন্তু মই কি ভাবোঁ ন, বহুতৰ আমাৰ সমাজত ভাৱ আছে যে সেইখিনি সময়ত একো মেডিচিন খাব নালাগে, এইটো কিন্তু এটা ভুল ধাৰণা এটা, কাৰণ মেডিচিন বহুত, পেইন কিলাৰ বহুত ধৰণৰ থাকে, এটা পেইন কিলাৰ আপোনাৰ মূৰৰ বিষৰ কাৰণে হ'ব পাৰে, এটা পেইন কিলাৰ আপোনাৰ এই বাকী ধৰক মাছুলৰ কাৰণে হ'ব পাৰে, এইটো যিটো বিষ হয় সেইটো তাৰমানে উৰ্বৰ যিটো ইউটেৰাছত এইটো খুব ষ্ট্ৰং মাছুল হয় একচুৱেলি, সেই মাছুলটো তাৰমানে কোচ খাই যায়, কোচ খাই আৰু তাৰ ভিতৰত যিখিনি মানে ধমনী হীৰা থাকে সেইবোৰ ফাটে, তাৰপিছত টেষ্টটো ওলাই ওলাই যায়, গতিকে কিছুমানৰ সেই মাছুলটো মানে মাংসপেশীবোৰৰ কনট্ৰেকশ্যনটো বহুতে কেৰি কৰিব নোৱাৰে, বেছি হৈ
1: যায়,
0: গতিকে সেইখিনি সময়ত ঔষধ খোৱাটো একো বেয়া নহয়, কাৰণ মিনিমাল যিটো মানে অকল সেই পেইনটো গুচোৱাকে, কাৰণ যদি নাখায় সেই ছোৱালীজনী বিষটো হৈ থাকিব, তেজ গৈ থাকিব, তাই একেবাৰে লেবেজান হৈ যাব পাৰে, সেইটো বেছি ডেঞ্জাৰাছ, গতিকে যি তেওঁৰ কিবা চিনাকি ডক্টৰক কনচাল্ট কৰি চিকিৎসকৰ লগত
1: পৰামৰ্শ
0: লৈ পেলাই মেডিচিন খালে একো বেয়া নহয়। কিন্তু এই যে কোনোবা আইতাই কৈছে মেডিচিন নাখাবা, মা কৈছে নাখাব, সেই তেনেকুৱা ধাৰণাবিলাক আচলতে ভুল হয়, বহুতে মই নিজে এইবোৰ যিয়ে মই কৈছো ন, এইবোৰ চব মোৰ নিজৰ মানে
1: অভিজ্ঞতাৰ
0: পৰা কৈ আছো। আৰু
1: এতিয়া ছোৱালী এগৰাকী যিহেতু ছোৱালী হৈ জন্ম হৈছেই, তেওঁ বিয়া হ'বই লাগিব, বোৱাৰী হ'বই লাগিব, নহয় বাইদেউ? আৰু বোৱাৰী হোৱাৰ পিছতেই আমাৰ এটা আহি যায় জীৱনৰ এটা অধ্যায় আহে, সেইটো হৈছে মা খোৱা আহি যায় সেইটো। এতিয়া বাইদেউ সেই সময়খিনি কওক এতিয়া আপুনি, আমি কেতিয়াৰ পৰা আমি মানে গৰ্ভধাৰণৰ সময়টো যিটো সময় উপযুক্ত সময় সেইখিনি সময়খিনি কওক।
0: বৰ ভাল কথা সুধিলা, আচলতে

0: মহিলাগৰাকী যেতিয়া ভাবে, আজিকালিতো বেছিভাগে ধুনীয়াকে মানে আলোচনা কৰি প্লেন কৰিয়ে কৰে বেছিভাগ আমি দেখা পাওঁ। গতিকে এই যিটো মেনষ্ট্ৰুৱেশ্যন পিৰিয়ড কৈছোঁ মই অলপ আগতে কৈছিলোঁ, আজি যদি হৈছে আৰু 28 তাৰিখ, আৰু 28ৰ মানে আজিৰ 28 দিন মানে আৰু প্লাছ মাইনাছ 2 দিন, মাজত যদি ধৰোঁ আমি 14, গতিকে 14টো তাৰমানে অভুলেশ্যন পিৰিয়ড বুলি কয়, তাৰমানে ডিম্বটো ওলাই আহে। চ' গতিকে আৰু সেই সময়খিনি তাৰমানে 14, মই আজি 1 তাৰিখ বুলি যদি ধৰোঁ তাৰমানে 14 তাৰিখে অভুলেশ্যন হয়, তাতো 2 দিন আগপিচ হয় অলপ চলপ। গতিকে সেই মাজৰ যিটো দিন হ'ব তাৰ পৰা 2 দিন আগত আৰু 2 দিন পিছত যদি মানে হয় সংগম, তেতিয়া মানে এগৰাকী মহিলাৰ প্ৰেগনেণ্ট হোৱাটো, গৰ্ভধাৰণ হোৱাটো মেক্সিমাম চান্স থাকে। আৰু
1: বয়সটোৰ কথা সুধিছিল, মানে মহিলা এগৰাকীৰ সঠিক
0: বয়সটো কিন্তু এটা কথা দেই, আগতেতো বহুত সোনকালে বিয়া হৈছিলে, 18 বছৰ আগতে বিয়া হৈছিলে, তাৰপিছত লাহে লাহে এতিয়া 18 বছৰটো মানে এডাল্টহুড না কৈ পেলাই 18লৈকে, 18 বছৰ তলত বিয়া হ'বলৈ নিদিয়ে। গতিকে কিয় নিদিয়ে তাৰো বহুত কাৰণ আছে। আচলতে যিটো পেলভিছ বুলি কওঁ আমাৰ, য'ত উৰ্বৰটো থাকে, বনি পেলভিছ, আমাৰ তলৰ যিখিনি কঁকাল আৰু সেই বস্তুটো আমি মেডিকেলৰ ভাষাত কওঁ অসিফিকেশ্যন বুলি, গোটেই আচলতে ৰেডিয়ে নহয়, কাৰ্টিলেজ থাকে তাৰ মাজ, তাৰমানে গোটেই সেই 18 বছৰ পিছতহে গোটেই পেলভিছটো ৰেডি হয়। সেইকাৰণে আগতে আমি দেখিছিলোঁ আমাৰ আইতাহঁতৰ বা তেনেকৈ বহুত জন্মৰ পিছতে ঢুকাইছিলে, বাচ্চাবোৰ নীতি বেছি দিন জীয়াই নাথাকে, গৰ্ভপাত হয় তেনেকৈ। তো আচলতে 18 বছৰ হোৱাৰ পিছতহে এজনী ছোৱালী সক্ষম হয় এইটো ধাৰণ কৰিবলৈ, গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। আৰু যিটো তাৰ পৰা 21 ইয়াৰ্ছ হ'লে বেছি ভাল হয়। আচলতে মই কিয় কৈছোঁ, মানসিকভাৱেও অলপ প্ৰস্তুত হয় আৰু কি খাব লাগে জানিব, কি নিজকে কেনেকৈ চম্ভালিব লাগিব জানিব, কাৰণ বিয়া হৈ এখন সম্পূৰ্ণ বেলেগ এটা পৰিয়ালত গুচি যায়, তাত গৈ পেলাই নিজকে এডজাষ্ট কৰা গোটেইখিনি, কাৰণ এটা কথা ছোৱালীজনীয়ে সদায় মনত ৰাখিব লাগে, নিজকে যিয়ে নকৰক, আজি মই বহুত দেৰিকৈ কিছুমান বস্তু অনুভৱ কৰিছোঁ, নিজৰ সদায় নিজৰ খেয়াল ৰাখিব লাগিব, কোনোবাই মোৰ খেয়াল ৰাখোঁ বুলি ভাবি থাকিলে নহ'ব। গতিকে যেতিয়ালৈকে তাই মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব যে মই এটা নতুন জীৱন এটা আঁকোৱালি ল'বলৈ ওলাইছোঁ, গতিকে তাৰ কাৰণে মই ফিজিকেলি, মেণ্টেলি, শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব, তেতিয়া ভাল হয়। আৰু অলপ সোনকাল হ'লে ভাল, মানে 30 ইয়াৰ্ছৰ পিছত গৰ্ভধাৰণ কৰিলে আকৌ কিছুমান প্ৰব্লেম আহে, সাম জেনেটিক ডিজিজেছ লাইক ডাউনছ এণ্ড অল।
1: এনে বাইদেউ, এনে কিমান মানলৈকে ধৰক আপোনালোকে চিকিৎসকসকলে, আজিকালি এটা কথা দেখিবলৈ পোৱা যায় বাইদেউ, আগতে যেনেকৈ সোনকালে বিয়া হৈছিলে আজিকালি কিন্তু সেইটো বিপৰীত হৈছে, সকলোৱে পঢ়া শুনা কৰি নিজৰ এটা স্বাৱলম্বনৰ পথ এটা লৈ কেৰিয়াৰটো বাছি লৈ সুন্দৰকৈ যেতিয়া গোটেইখিনি আমাৰ মানে চম্ভালি হৈ গ'ল, তাৰপিছতহে মাক হ'বলৈ আগবাঢ়ে।
0: প্ৰেগনেণ্ট হ'ব কিন্তু সেই লাহে লাহে পিছুৱাই গৈ আছে, মানুহে স্বাৱলম্বী হোৱাৰ পিছতহে, এইটো সঁচা কথা, চবে এইটো লাহে লাহে বস্তুটো আমি দেখা পাইছোঁ, কিন্তু বয়স যিমানে বাঢ়ি গৈ থাকে কিছুমান অসুবিধা হয়, তাৰমানে কি হয়, কনচিভ কৰিবলৈও অলপ দিগদাৰি হ'ব পাৰে। আৰু তাতকৈ ডাঙৰ কথা
1: শিশুটোৰ
0: ক্ষেত্ৰত, সেইটোৱে মই ক'ব বিচাৰিছিলোঁ, এই জেনেটিক ডিজিজ বিশেষকৈ ডাউন চিনড্ৰমটো তেতিয়া কমন হয়, 35 ইয়াৰ্ছৰ পিছততো বহুত বেছি চান্সেছ থাকে।
1: হয় বাইদেউ, আমি ঋতুস্ৰাৱৰ কথা পাতিলোঁ, তাৰপিছত আহি পেলাই আমি মহিলাৰ গৰ্ভধাৰণৰ কথা পাতিলোঁ, এতিয়া আমি লাহেকৈহে বাইদেউ আমি ৰজনী বৃত্তি মানে মেনোপজলৈকে আহিছোঁ মহিলা এগৰাকী। সেইটো হোৱাৰ আগে আগে মহিলা এগৰাকী বিভিন্ন ধৰণৰ শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে, ইয়াৰ পৰা তেওঁ কেনেকৈ পৰিত্ৰাণ পাব বা কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিলে তেওঁ গম পাব, এইখিনি বাইদেউ আমাক কওক।
0: মই কি ভাবোঁ নহয়, এই যিটো মেনোপজ হয় এইটো মই অলপ আগতে কৈছিলোঁ, ইষ্ট্ৰজেন আৰু প্ৰগেষ্ট্ৰজেন দুটা হৰমনৰ মাইকী মানুহৰ গাত থাকে, চ' সেই ইষ্ট্ৰজেনৰ লেভেলটো কমি

0: লাহে লাহে। আৰু মেন'পজতকৈ আৰু এটা শব্দ আছে পেৰিমেন'পজাল ফেজ। পেৰিমেন'পজাল মানে মেন'পজ মানে কমপ্লিট মেন্সটো বন্ধ হৈ যোৱা, আৰু কিছু তাৰ কমপ্লিট বন্ধ হোৱাৰ আগৰ পৰাই এইটো প্ৰায় 45 ইয়াৰ্ছৰ পৰা 52-53 এনেকুৱা হ'ব পাৰে। এইটো আকৌ সলনি হয় দেই, মাইকী মানুহ লৈ বেলেগ বেলেগ হয়। কিছুমানৰ কেতিয়াবা কি হ'ব পাৰে, হৈ গ'ল 3-4 মাহ নাই, আকৌ হ'ব, আকৌ নহ'ব, তাৰপিছত তেনেকৈ 2 বছৰমান থাকি থাকি পূৰা বন্ধ হৈ যায়। কিছুমানৰ আকৌ এবাৰ বন্ধ হ'ল যে হ'ল আৰু নাই আৰু।
1: মানে লক্ষণটো কেনেকৈ বাইদেউ দেখা
0: দিয়ে? সেইটো এটা কয় হট ফ্লাশ্বেছ বুলি কয়। আমাৰ খুব গাটো গৰম গৰম লাগিব কিছুমান সময়ত, তাৰপিছত কিছুমান সময়ত একো নাই, কথা নাই বতৰ, বিৰাট গৰম লাগিব, তাৰপিছত মুড চুইং বুলি কয়, তাৰমানে মনটো সেই খেলি মেলি লাগি থাকে, খং উঠিব নলগা ঠাইতো কেতিয়াবা খং উঠিব পাৰে, তাৰপিছত কেতিয়াবা আকৌ বহুত দুখ লাগিব পাৰে, তাত নিজে ভাবিব পাৰে হাৰে কেলৈ এনেকুৱা মনটো লাগিছে। তেতিয়া মই সেইটোৱে কৈছোঁ, যেনেকৈ অলপ আগতে আমি কৈছিলোঁ যে মেনাৰ্কি মানে ঋতুস্ৰাৱ হোৱাৰ আগতে যেনেকৈ মাকজনীয়ে ছোৱালীজনীক সজাগ কৰি উঠায়, তেনেকৈ যিহেতু গোটেই জীৱনটো গ'লে সেইখিনি সময়ত মহিলাগৰাকী গোটেই নিজে নিজকে সজাগ কৰি ল'ব লাগিব যে মোৰ এই জীৱনটো আহিছে। আৰু ভালেই হৈছে মোৰ সেই মাহে মাহে নেপকিনবোৰ বেগত লৈ লৈ ফুৰিব নালাগে, মাহে মাহে তেজৰ দান তেজ দান দি থাকিব নালাগে ন, তাতকৈ মই য'ত ইচ্ছা যাব পাৰোঁ, য'তে ইচ্ছা মই ফুৰিব পাৰোঁ, আজি অমুকৰ ঘৰত পূজা আছে, কালি বোলে পৰ্ব আছে, মই যাব পাৰোঁ। সেই ভাল ভাল বস্তুবোৰ যদি ভাবিবলৈ আৰম্ভ কৰে তেতিয়া এই মনটো যে বেয়া লগা, মনটো কিবা লগা, সেই বস্তুবোৰ নহয়। তাৰমানে
1: মানে আমি
0: একচেপ্ট কৰিব লাগিব,
1: ইতিবাচক বস্তুবিলাক আমি বেছিকৈ আনিব লাগিব, যে আমাৰ মেন'পজ হ'ব আমি জানো, হৈছে, ইয়াৰে যিখিনি নেতিবাচক সেইখিনি আমি বাদ দি যদি ইতিবাচকখিনি
0: আজি অলপ মনটো বেয়া, অঁ এইটো কাৰণে হৈছে নেকি, বাদ দে মই গান এটা শুনিলোঁ বা কিতাপ এখন পঢ়িলোঁ, নাই মই আজি অলপ ফুৰি চুৰি আহোঁ, নহ'লে মোৰ তেনেকুৱা এটা মানে চব সেই ইতিবাচক কথাবোৰ যদি কৰে। আৰু তথাপি যদি কিছুমানৰ হ'ব পাৰে যে মই নকওঁ যে এইটো কেতিয়াবা অলপ দিগদাৰী হ'ব পাৰে, থাইৰয়ড লেভেলৰ ডিফাৰেঞ্চ আহিব পাৰে, গাটো বেয়া লাগি আছে বা মোৰ অলপ অসুবিধা পাই আছোঁ, কিন্তু তেতিয়া ডক্টৰক দেখাব লাগে। ডক্টৰক দেখালে, চিকিৎসকক দেখালে, চিকিৎসকে আপোনাক কিছুমান ব্লাড টেষ্ট কৰিব দিব পাৰে, সেই অনুসাৰে যদি দৰৱ দৰকাৰ হয়, খুব কমৰ দৰকাৰ হয় দে মই নকওঁ, যদি দৰৱ দৰকাৰ হয়, কেতিয়াবা হৰমনেল টেবলেট দৰকাৰ হ'ব পাৰে, যদি খুব বেছি হৰমনেল ইম্বেলেঞ্চ মানে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে দেই তেতিয়া। কিন্তু মই তাতকৈ কি ভাবোঁ, সেইখিনি সময়ত যদি এগৰাকী মহিলাই য়োগা কৰে বা কোনোবা আজিকালি যেনেকৈ জুম্বা ক্লাছ ওলাইছে, জুম্বাত গ'ল একে বয়সৰ বা একে এটা নতুন এনভাইৰনমেণ্ট পাব, বা কোনোবা এৰোবিক্স কৰিলে বা একো নাই, ঘৰৰ বাগানখনতে অলপমান মাটি খুচৰি ফুল ৰুলে বা অলপ খোজকাঢ়িলে, সদায় কিন্তু এটা নিয়ম ৰাখি নিজকে সুখী ৰাখিব লাগে। সেইখিনি সময়ত ভাল ভাল পোৱা কাম, কোনোবাই যদি পেইণ্টিং ভাল পাইছে পেইণ্টিং কৰক, ঊল গুঠি ভাল পাইছে, নহ'লে আৰু নিজৰ মই কি ভাবোঁ, মাইকী মানুহবোৰৰ ন এটা ভাব আছে সদায় বেলেগৰ কাৰণে কামবোৰ কৰি থাকি গ'ল, প্ৰথমতে বিয়া হ'ল,
1: হা
0: বিয়া হ'ল, ল'ৰা ছোৱালী ডাঙৰ কৰিলে, এই সময়খিনিত কোনোবাই মোক কিবা দিব বুলি আশা কৰাতকৈ তেওঁ কি কি ভাল পাইছিলে সেইবোৰ কাম কৰিলে কিজানি বেছি ভাল মই ভাবোঁ।
1: সেই যিটো আমাৰ মেন'পজৰ সময়, ৰজনী বৃদ্ধিৰ সময়, সেইটো মানে বেদনাদায়ক নহ'ব, নহয় জানো?
0: নহয়, এইটো একেবাৰে বেদনাদায়ক নহয়। বহুতে ভাবে মই মানে আৰু ধুনীয়া হৈ নাথাকিম, মোৰ মেন্স বন্ধ হৈ যায়, মই এইবোৰ নিজে পাইছোঁ দেই, মানুহে মোৰ মানে বহুত মহিলাই শ্বেয়াৰ কৰে, গালত দাগ পৰিছে, ৱেট গেইন হৈছে, মানে শকত হৈ গৈছে, মোক মই বেয়া দেখা ধৰিছোঁ, এনেকুৱা একো নহয়। তেতিয়া যিকোনো ফিজিকেল এক্সাৰচাইজ যি ভাল পায় যি কৰি পেলাই নিজকে সুস্থ কৰি ৰাখিব লাগে, ভাল ভাল খোৱা বস্তু খাব লাগে, বেছি ফেটি ফুড খাব নালাগে, জাংক ফুড বেছি খাব নালাগে সেইখিনি সময়ত। আটাইতকৈ ডাঙৰ কথা মই কওঁ, এই যেতিয়া মেন'পজ হয় নহয় তেতিয়া বডিৰ মানে মেন'পজ হোৱাৰ আগৰ পৰা, মই যিটো কৈছিলোঁ পেৰিমেন'পজাল ফেজ, তাৰ আগৰ পৰা বডিত অলপ কেলছিয়ামটো কমি যায়, গতিকে মাইকী মানুহবোৰে কেলছিয়াম থকা জাতীয় বস্তু মানে গাখীৰ, কিছুমানে গাখীৰ যদি ভাল নাপায়

0: দৈয়ে খাওক বা যি ভাল পায়, নহলে কাস্টার্ড বনাই খাওক, সেইটো অলপ সাবধান হ'ব লাগে। কাৰণ যিটো হাড়ত মানে কেলছিয়ামটো কমি যায়, যাৰ ফলত পৰিলে হাড় ভঙা মানে সম্ভাৱনা থাকে। আজি ইয়ালে আহি মোৰ যিখিনি নিজৰ অভিজ্ঞতা মহিলা হিচাপে ছোৱালীকালৰ পৰা পাইছোঁ নাপাইছোঁ, আৰু এজ এ ডক্টৰ আৰু চিকিৎসক হিচাপে যিখিনি মই শুনিছোঁ জানিছোঁ তাৰ পৰাই কিছু কথা কৈছোঁ। গতিকে আমি মহিলা হিচাপে সদায় মই কওঁ, আমি নিজৰ কথা নিজে ভাবিবই লাগিব। আনে কোনোবাই আমাৰ কেয়াৰ ল'ব বুলি ৰখি না থাকিব নালাগে।
1: আৰু যিহেতু এইটো আমাৰ এটা প্ৰাকৃতিক নিয়ম, সেইটো আমি মানি ল'বই
0: লাগিব।
1: সেইটোকে আমি বেমাৰ বা আন বিসংগতি বুলি নাভাবি
0: নাভাবি
1: আমি আমাৰ যদি দৈনন্দিন জীৱনত সেইটো সুন্দৰকে চলাই নিব পাৰোঁ, আমি ভাবোঁ আমি সুখী হৈ থাকিম, সুস্থ হৈ থাকিম। আৰু আজি খুব সুন্দৰকে আপুনি আমাৰ মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা শেষলৈকে মানে ৰজনী বৃত্তিলৈকে কেনেধৰণে আমি থাকিব লাগে, কেনেধৰণৰ সচেতনতা আমি ল'ব লাগে, এই বিষয়ে আমাক আজি ক'লে। আপুনি ইমান সময় উলিয়াই আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে। আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠান শুনি সুফল হৈছে।
2: ইমান পৰে শ্ৰোতাসকলে মহিলা এগৰাকী ঋতুমতী হোৱাৰ পৰা ৰজনী বৃত্তিলৈকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই বিষয়ে শুনিলে। ইয়াত ভাগ ললে ডক্টৰ ৰূপশিখা দত্তই। আলোচনাটিৰ আঁত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: 1957, developed Bengal is essential. Addressing the two-day orientation program for the newly elected members of West Bengal Legislative Assembly at the New Town Convention Center in Kolkata, the Lok Sabha Speaker said today, digital ecosystem and AI are being incorporated into the legislative houses.
1: This is a time for digital innovation and for AI technology. The digital parliament brings debate, discussions, government policies, laws, welfare initiatives and budget information into a single platform. It provides access to both the union budget and the state budgets, making governance more transparent and accessible. Under the leadership of our Honorable Prime Minister, all government ministries have been brought together through the digital parliament. It enables citizens to stay informed about parliament proceeding, and consequently debates and discussion from across the country can be found in the digital parliament.
0: The annual Sri Amarnath Ji Yatra began this morning from both Pahalgam and Balthal routes in Jammu and Kashmir. Lakhs of devotees from across India are expected to undertake the sacred journey to the Amarnath Cave Shrine during the 57-day long pilgrimage. In the FIFA World Cup, Switzerland defeated Algeria 2-0 to reach the round of 16 in Vancouver in Canada. In another match, Spain defeated Austria 3-0 in the round of 32 at Los Angeles Stadium in Inglewood, California to book a place in the round of 16. Meanwhile, Portugal also advanced to the round of 16 after defeating Croatia 2-1 in their round of 32 match in Toronto, Canada. And with that, we end this news bulletin.
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনক কস্তুৰী বৰাৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ কথা বংকিম শৰ্মাৰ।

কস্তুৰীবৰাৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত বংকিম শৰ্মাৰ ৰচনাৰে পুনৰ শুনক আন এটি গীত।

বংকিম শৰ্মাৰ ৰচনাৰে কস্তুৰী বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু তেখেতৰ সংগীসকল ক্ৰমে প্ৰমোদ চন্দ্ৰ নাথ, বাপন নাথ, দেবেন নাথ, ৰমেশ নাথ আৰু যতীন্দ্ৰ নাথৰ কণ্ঠৰ ওজাপালি।

জয়ন্ত গগৈৰ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 2:40 বজাৰ পৰা বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহলগাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপ মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোত্ৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে বালোত্ৰাৰ পাছপ্ৰাদাত দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ 13,000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমিকণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্প ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। পেৰিছত অনুষ্ঠিত ভাৰত ফ্ৰান্স ব্যৱসায়িক ঘূৰণীয়া মেজমেলত ভাষণ দি তেওঁ কয় যে প্ৰযুক্তিগত বিকাশ, যোগান শৃংখলৰ বৈচিত্ৰ, শক্তি ৰূপান্তৰকৰণ আৰু ভূ ৰাজনৈতিক বিকাশৰ বাবে বৈশ্বিক অৰ্থনীতি সম্প্ৰতি খৰতকীয়া ৰূপান্তৰৰ দিশে গতি কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলক বিকশিত ভাৰত 2047ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে তেওঁ ভাৰত

ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সে বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাক বিকাশ কৰাৰ বাবে অংশীদাৰিত্বৰে কাম কৰি আছে। এই অংশীদাৰিত্বই বিশ্বাসযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু নতুন নতুন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব বুলিও শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। অৰ্থনৈতিক সম্বন্ধৰ বিকাশত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক বাণিজ্য বিগত দশকত দুগুণ হৈছে। তেওঁ ভাৰতত সম্প্ৰতি ফ্ৰান্সৰ প্ৰায় 1000 কোম্পানীয়ে কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান আগশাৰীৰ ডিজিটেল অৰ্থনীতি হিচাপে উদ্ভাসিত হৈ উঠিছে। এই ক্ষেত্ৰত তেওঁ আধাৰ, ইউ পি আই, ডিজি লকাৰ, অ' এন ডি চি আৰু ইণ্ডিয়া ষ্টেকৰ উদাহৰণ দিয়ে। তেওঁ লগতে কয় যে বিশ্বৰ সামগ্ৰিক ডিজিটেল লেনদেনৰ প্ৰায় 50% ভাৰতত হয়। শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ পৰিষ্কাৰ শক্তিৰ বিকাশে পুনৰ নবীকৰণ শক্তি, সেউজ হাইড্ৰজেন, বেটাৰী ষ্টৰেজ, উপকূলীয় বতাহ আৰু স্মাৰ্ট গ্ৰীডৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ মুকলি কৰিছে। আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ বিকাশতো বিত্তমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে চলিত বছৰ জুনলৈকে 1200ৰো অধিক পঞ্জীয়নেৰে এই সেৱা কেন্দ্ৰ আগশাৰীৰ গোলকীয় বিত্তীয় হাব হিচাপে পৰিগণিত হৈছে। জাপানৰ বিভিন্ন বাতৰি কাকত আৰু সংবাদ মাধ্যমে নতুন দিল্লীত অনুষ্ঠিত ষোড়শ ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বিষয়ে যোগাত্মক বাতৰি পৰিৱেশন কৰিছে। এই সন্মিলনত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক খৰতকীয়া বিকাশ সাধনেৰে বিভিন্ন কৌশলগত আৰু অৰ্থনৈতিক খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰয়াস কৰা হয়। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্ৰখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ এছোচিয়েম, এফ আই চি চি আই, চি এ আই টি আৰু চি আই আই আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। ঔদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্পৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱেশতন্ত্ৰৰ সৈতে চিনাকি কৰি দিয়াই এই সমাৰোহৰ মূল উদ্দেশ্য। এই সমাৰোহৰ জৰিয়তে যুৱ প্ৰজন্মৰ উন্নয়ন আৰু ঔদ্যোগিক ব্যৱস্থাসমূহত দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কয় যে দেশৰ যুৱ প্ৰজন্ম হৈছে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰধান চাবিকাঠি। তেওঁ কয় যে উদ্যোগ আৰু মাই ভাৰতৰ সমন্বিত প্ৰচেষ্টাই দেশৰ যুৱশক্তিক ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্য প্ৰাপ্তিত সহায় কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চেই কয় যে মন্ত্ৰালয়ে উদ্যোগিক আৰু উদ্যোগৰ যুৱ প্ৰজন্মক সাঙুৰি পৃথকে পৃথকে কৰি থকা কামসমূহ লক্ষ্য কৰিব। জম্মু কাশ্মীৰৰ পেহেলগ্ৰাম আৰু বালতল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57-দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। তীৰ্থযাত্ৰীৰ প্ৰথমটো দল আজি পুৱা অনন্তনাগ জিলাৰ নুনৱাল আৰু বালতলৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হয়। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰা সকলো তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা দেশৰ সবাতোকৈ পবিত্ৰ আৰু প্ৰাচীন তীৰ্থযাত্ৰাসমূহৰ অন্যতম। এই যাত্ৰাই দেশৰ অনাদি অনন্তকালৰ পৰা চলি অহা আধ্যামিক ঐতিহ্য আৰু আস্থা তথা ভক্তিৰ শাশ্বত পৰম্পৰা সূচায়। তেওঁ লগতে ভগৱান শিৱৰ আশীষে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক শান্তি আৰু আধ্যামিক সন্তুষ্টি লাভত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীৰ্থযাত্ৰীসকললৈ লিখা এখন পত্ৰত বাৰ্ষিক অমৰনাথ যাত্ৰাত এখন আধ্যামিক পৰম্পৰা আৰু সাংস্কৃতিক একতাৰ শাশ্বত অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে পবিত্ৰ শিৱলিংগৰ দৰ্শনে লাখ লাখ ভক্তক অবিস্মৰণীয় আৰু পবিত্ৰ অভিজ্ঞতা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয় যে অমৰনাথ যাত্ৰা সনাতন সংস্কৃতিৰ প্ৰতি অভূতপূৰ্ব ভক্তি, ধৈৰ্য আৰু সংযমৰ পবিত্ৰ প্ৰতীক। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অমৰনাথ যাত্ৰা পথত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰিছে।
ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 গৰাকী লোক আহত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠন

0: এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ মুখামুখি হ'ব। স্পেইনে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়াৰ জাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে পেড্ৰ' পোৰৈ 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়াৰ জাৱালে 89 মিনিটত আন এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে ভাৰত ফ্ৰান্স কৌশলগত অংশীদাৰিত্বই দুয়োখন দেশৰ মাজৰ বহনক্ষম আৰু উদ্ভাৱন কেন্দ্ৰিক বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰিব। যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু বান্দল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3:00 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হৰেণ কলিতাৰ কণ্ঠৰ দুটি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনিছে হৰেণ কলিতাৰ কণ্ঠত।

coming up. It's a superb hammering from him. It's Sledgehammer.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষ বন্ধু আঁচনিৰ অধীনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বুলি বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। এই গছপুলিসমূহ চোৱা চিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। আনহাতে ড্ৰোনৰ সহায়ত বিশ্বতিয়াই চৰচাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়েও সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে বৰপেটাৰ চৰকাৰী পশুধন পামত যোৱা বুধবাৰে এটা স্বয়ংক্ৰিয় পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্প আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে কৃষকৰ হকে চেউৰী গৰুৰ এখন নিউক্লিয়াছ পামৰ আধাৰশিলা স্থাপন কৰে। এই পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পৰ জৰিয়তে পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে গুণগত মানৰ পুষ্টিকৰ খাদ্য গোপালকসকলক যোগান ধৰা হ'ব। তদুপৰি কেঁচা সামগ্ৰীৰ অপচয় হ্ৰাস কৰি উৎপাদন ব্যয় কমাব পৰা যাব বুলি আশা কৰা হৈছে। এই প্ৰকল্পত প্ৰতি ঘণ্টাত 2-3 টন পৰ্যন্ত পশু খাদ্য উৎপাদনৰ পৰিমাপক যন্ত্ৰ সংযোজন কৰা হ'ব। একেদৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হ'বলগীয়া চেউৰী গৰুৰ পামখনৰ জৰিয়তে কৃষকসকলক উন্নত জাতৰ বৰ্ণসংকৰ গাই গৰু যোগান ধৰা হ'ব। 6,75 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা 10-জনীয়া সমিতিয়ে ফেলোশ্বিপ প্ৰাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ 22টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহান কৰা হৈছিল। সেই অনুসৰি 512 গৰাকী লেখকে বিভিন্ন বিষয়ৰ মুঠ 547টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে 49 গৰাকী লেখকক ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰে। ডিমা হাছাও জিলাৰ জাতিংগা দলঙৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ফৰ্মেলিন কঢ়িয়াই অনা টেংকাৰৰ পৰা ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ ফলত জাতিংগা নদীৰ পানী দূষিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। কাছাৰ জিলাৰ মাজেৰে বৈ যোৱা এই নদীখন বৰাক নদীৰ সৈতে একত্ৰিত হোৱাত এই নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে জনসাধাৰণক সকীয়াই দিছে। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ 2টা চেম্বাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে জাতিংগা নদীৰ সৈতে সংযুক্ত হৈ থকা জলপ্ৰপাতত ফৰ্মেলিন ছিটিকি পৰে। এই ফৰ্মেলিনযুক্ত নদীৰ পানী খোৱা, ৰন্ধা বঢ়া, গা ধোৱা, কাপোৰ ধোৱা, জলসিঞ্চন বা পশুধনৰ বাবে ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। কাছাৰ জিলাৰ বৰখলা আৰক্ষীয়েও এই একেটা কাৰণতে জাতিংগা নদীৰ পাৰৰ অঞ্চলসমূহৰ বাসিন্দাক অনাগত কেইদিনমানৰ বাবে নদীৰ পানী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। উৰা বাতৰিত ভুল নাযাবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ জিলা প্ৰশাসনে সকলোকে আহান জনাইছে। কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৰহাট জিলা দিৱসৰ অংশ হিচাপে আজি টিয়ক সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোৰহাট ডিষ্ট্ৰিক্টছ ইচ প্ৰেজেণ্ট পাৰ্চপেক্টিভ এণ্ড ইচ ফিউচাৰ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত প্ৰখ্যাত পৰিৱেশকৰ্মী যাদৱ পায়েঙে ভাষণ দিয়ে। তেওঁ নিজৰ জীৱন সংগ্ৰাম, পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন আৰু নতুন প্ৰজন্মক গছপুলি ৰোপণ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা ভাষণ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি

0: পায়েঙে ভাষণ দিয়ে। তেওঁ নিজৰ জীৱন সংগ্ৰাম, পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন আৰু নতুন প্ৰজন্মক গছপুলি ৰোপণ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা ভাষণ আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ফুলৰে দলিচা এলবামটিৰ পৰা বিমল মেধিৰ কণ্ঠৰ 2টি গীত।

ফজলুল করিমৰ ৰচনাৰে বিমল দেৱ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক গীতা হাতী কাকতিৰ ৰচনাৰে আন এটি গীত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই হাৰ 2018 চনৰ 41ৰ পৰা 2024 চনত 29লৈ কমিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ কৰিব। ৰাজস্থানত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্ৰকল্প গ্ৰন্থবৰ্ষ 2025 ফেলোশ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। ডিমা হাছাও জিলাৰ জাতিংগা দলঙৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ফৰ্মেলিন কঢ়িয়াই অনা টেংকাৰৰ পৰা ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ ফলত জাতিংগা নদীৰ পানী দূষিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। কলকাতাত অহা 25 জুলাইত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমালিয়া দুঠু লামজিৰাৰ জি গ্লংপ লামজিৰ গে থনপঞ্জিয়া বাং ৰঞ্জিত হানছে লামজিৰা থেপি গে প্লাষ্টিক পেন তমন টিপলি কে পাচে হো আপুঠা আৰু জুইক চেনা ৰঞ্জিত হানছে পেন কে থাম্পন লামজিৰ
2: প্লাষ্টিক পেন আজক এনভাইৰনমেণ্ট আফান আকেনা হক প্লাষ্টিক কে ইচি পেট্ৰলিয়াম আ প্ৰডাক্ট লিঅ হেণ্ড্ৰিক বাকালেন টু ইনুট আ চাইণ্টিষ্ট ই প্লাষ্টিক ফিনল লা পেন ফৰ্মেলডিহাইড আ কেমিকেল পেন কাছেলাম ল প্লাষ্টিক কে পিনি আৰ্নি ইচি কেথে দুং পলুশ্যন আতিৰি ল প্লাষ্টিক পেন কপিনচং আচন আমং জাচেমেট এনভাইৰনমেণ্ট আফান আকানা হক ডু পেৰথে মাৰাত মাৰেং লাপেন লাটুম কাচোপান আঠাই লা আঞ্চত কালিচি মনিত আফান্তা আকানা হকদো প্লাষ্টিক কে আদৰ জুমহেক লাপেন হেনোটং তে লা আপৰচি মনিত আটুম প্লাষ্টিক মেটেৰিয়েলছ কাপিনচং আবাং চিহুংপিক লাকে টংচেকত পেন থু উনে লাপেন মাইক্ৰবছ মাতে ইংকি ইংকেটা চৌ উনে প্লাষ্টিক কে লংলে লাং জাচেমেট তালোপি আলাং লাপেন তমন তা পেহেনোথেক অনিংকানবাং তা ইচি টকবৰ ইচি পেন নাৰকেপ টকবৰ নাৰকেপ মিলিয়নছ নে আনবাক প্লাষ্টিক ৱেষ্ট তালো আলং লেডাম তালো আকুং কেডো আমনিত আতুম পেন নিংকান চুৰিহিনীৰা ক্ৰে নাৰকেপ আন ফাৰকে থমৰা ক্ৰে নাৰ কেপ মিলিয়ন টনস প্লাস্টিক সেলাম আনিং কানওয়াং তা পেরথে আদাং আংবং 1950 পেন 2018 আন 6.3 বিলিয়ন টনস প্লাস্টিক পেরথে আলং সেলাম পনল লাসো আংবং 9% কে রিসাইকল ক্লেম তুল লাপেন 12% আদাং কে মে কাইপনসি পাবেরল কেওং দুং প্লাস্টিক ওয়েস্ট কে এনভাইরনমেন্ট আলং চিংবুই দুনল লাপেন রিসার্চ রিপোর্ট আটেঙ্কে 90% তালো পি আবো আবাং মতে আপক আরলো প্লাস্টিক আচেত লংপনলো রিসার্চার আতুম আটেঙ্কে নিংকান সুরিহিনীরা ফকেপ তালো আলং আক আফান্তে প্লাস্টিক অমুনাকপো প্লাস্টিক পেন এনভাইরনমেন্ট আফান কেপেহেনো আলাম আসম কেচেংসি প্লাস্টিক

কার্বি অনুষ্ঠান শুনিলে মিডিয়াম ওভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, দুখন জিলাৰ প্ৰায় 25,000 লোক বানৰ কবলত, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন, বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমি শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক

0: বিমানৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি এছ অ' দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰভাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণৰ দাবীসমূহ অনুমোদন কৰা হয়। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙালবলহুৰ অৱদান যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙালবলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মাণ প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰীটোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত কলিয়াবৰ বিধানসভা সমষ্টিৰ 40খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু 22খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ 962গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে নাছালৈ আমন্ত্ৰণ লাভ কৰা কলিয়াবৰ গুৰুকুলৰ কৃতি ছাত্ৰ জোনাকজ্যোতি বৰদলৈক বিধায়ক কেশৱ মহন্তই 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁ এইদৰে কয়।
1: আমি 2006 চনৰ পৰা কলিয়াবৰ বিধানসভাৰ অন্তৰ্গত সমূহ শিক্ষানুষ্ঠানৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি উৎসাহিত কৰি আহিছোঁ, সন্মানিত কৰি আহিছোঁ আৰু একো একোজন বিশিষ্ট মুখ্য অতিথিৰ ভাষণেৰে তেওঁলোকক উদগনি দি আহিছোঁ। গতিকে আমি আশা কৰিছোঁ তাৰপিছত আমি বহু ছাত্ৰ ছাত্ৰীক পৰৱৰ্তী সময়ত দেখিছোঁ তেওঁলোকে কলিয়াবৰলৈ আকৌ সুনাম কঢ়িয়াই আনিছে, তাৰ কাৰণে আমি গৌৰৱান্বিত। ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষাগুৰুসকল, তেখেতসকলৰ সন্মিলিত ইয়াত উপস্থিতিয়ে আমাকো উৎসাহিত কৰে।
0: আজি বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ অনন্য পদক্ষেপ বুলি ডাঃ পেগুৱে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্যপ্ৰণালীত নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়ত যুক্তি আলোচনাৰ পৰিৱেশ প্ৰদান কৰিছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত 1000ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা নিৰ্বাচিত 170গৰাকী প্ৰতিভাৱান শিক্ষাৰ্থীৰ মাজৰ পৰাই পুনৰ নিৰ্বাচন কৰি 25গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত মুঠ 7জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বটা কলসমূহে অনুসৰণ কৰা পদ্ধতি

0: ত্ৰুটিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: মানে ৰিভিউ মিটিং কৰিলে, প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব। এডভান্স কাম কৰা মানুহ, বাকীত কৰা মানুহ থাকিলে কাম দিম, কিন্তু আজিকালি নিয়মে সেইটো নাই, গতিকে এক মাহৰ পিছত আমাৰ চব হ'ব।
0: ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলোৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নডৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা বিশ্বকাপৰ নৱতম আচৰ্য কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰী উন্নতি। দুখন জিলাৰ প্ৰায় 25,000 লোক বানৰ কবলত। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন আৰু বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংঘৰ অসম সংস্কৰণৰ আৰম্ভণি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:00 বজাত শুনিবলৈ পাব।
2: আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ হৈ আছে। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিপাঞ্চি দাস শইকীয়া, নিয়ন্ত্ৰণ কক্ষত পপি চান্দ, নিখিল শৰ্মা, মনোজ হাজৰিকা আৰু আয়ুষ্মান জয়সি, ট্ৰান্সমিটাৰত এজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুম সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ দায়িত্বত মই শীৰ্ষা ফুকন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সংস্কৃত শিক্ষাৰ পাঠ যুগুতাই আগবঢ়াইছে নলিনী দেৱী মিশ্ৰই। ইয়াত অংশগ্ৰহণ কৰিছে কনৌজ বৈশ্য আৰু মৌচুমী কুমাৰীয়ে।

0: দীৰ্ঘায়ু হোৱা। পূৰ্বৰ পাঠটিত আমি লটলকাৰৰ অৰ্থাৎ বৰ্তমান কালত ব্যৱহৃত হোৱা আত্মনিৰূপী ক্ৰিয়া বিভক্তিৰ আৰু লোটলকাৰ অৰ্থাৎ আদেশ বুজোৱা ক্ৰিয়াপদবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকৰ বাৰু মনত আছেনে?
1: হয় মহোদয়া, আমাৰ মনত আছে।
0: কনোজ, তুমি লোটলকাৰ বুজি পাইছানে?
1: হয় মহোদয়া, বুজি পাইছোঁ।
0: যদি বুজি পাইছা তেন্তে কনোজ তুমি কোৱাচোন, ত্যাজ দুৰ্জন সংসাৰগম ভজ সাধু সমাগমম, ইয়াত কোনকেইটি লোটলকাৰযুক্ত পদ বা আদেশ বুজোৱা ক্ৰিয়াপদ?
1: মহোদয়া, তেজ আৰু ভজ এই দুটি আদেশ বা উপদেশ বুজোৱা ক্ৰিয়াপদ শুদ্ধ হৈছেনে মহোদয়া?
0: হয়, তোমাৰ শুদ্ধ হৈছে। মৌচুমী, বাক্যভাকীৰ অৰ্থটো তুমি ক'ব পাৰিবানে?
2: মহোদয়া, আপুনি ক'লে বৰ ভাল হয়।
0: বাৰু, বাক্যভাকীৰ অৰ্থ হৈছে দুৰ্জনৰ সংগ ত্যাগ কৰা, সাধুৰ সংগ লোৱা। বাৰু, তদভ্ৰাত সৰ্বথা মদ্বচনম ক্ৰিয়তাম, এই বাক্যভাকীৰ অৰ্থ কি কোৱাচোন কনোজ?
1: মহোদয়া, এই বাক্যভাকীৰ অৰ্থ হৈছে বাৰু ভাইটি, সদায় মোৰ কথামতে কাম কৰিবা, হৈছেনে মহোদয়া?
0: কনোজ, তোমাৰ ঠিকেই হৈছে। আজি তোমালোকক মই আশীৰ্বাদ বুজোৱা লোটলকাৰৰ কথা ক'ম। শুনিবা, আশীৰ্বাদ বুজাবলৈও ধাতুৰ পিছত কেতিয়াবা কেতিয়াবা লোটৰ বিভক্তিখিনি যোগ হয়। যেনে ৰাজা চিৰম জীৱতু, এই বাক্যভাগীত ৰজাক বহুদিন জীয়াই থকাৰ আশীৰ্বাদ দিয়া হৈছে। অথবা এনেদৰে ক'লেও হয়, বৎস চিৰম জীৱ। তোমালোকে লং বিভক্তিৰ নাম নিশ্চয় শুনিছা।
1: হয় মহোদয়া, লং বিভক্তিৰ বিষয়ে আমি নুশুনা নহয়, কিন্তু লং লকাৰৰ ব্যৱহাৰৰ বিষয়ে আমি বিশেষভাৱে নাজানো। এইবোৰ ক্ৰিয়াপদৰ বিষয়ে বিস্তৃতভাৱে ক'লে বৰ ভাল হয়।
0: কম বাৰু, কিন্তু তাৰ আগে মৌচুমী, তুমি তোমাৰ পাঠৰ পৰা এইচোৱা মাতি শুনোৱাচোন।
2: মহোদয়া, কোনখিনি পাঠৰ কথা কৈছে?
0: মৌচুমী, আনন্দ ৰাম বৰুৱা, এই পাঠটিৰ প্ৰথম চোৱা মাতাচোন।
2: ভাল বাৰু মহোদয়া। অসম জনন্যাহ পৰম সুসন্তানহ পণ্ডিত কুল ললাম ভূত শ্ৰীমান আনন্দ ৰাম বৰুৱা অষ্টাদশ শতিকায়াহ পঞ্চাশত খ্ৰীষ্টাব্দে উত্তৰ গুৱাহাটী নগৰ্যাম জন্মলেভে তৈশ পিতু শুভ নাম বভূব গৰ্গ রাম ইতি মাতুষ্য দুর্লভেতি পিতু নির্দেশনে আনন্দরামহ বাল্যকালদেবে সংস্কৃতয়া ভাষায় অধ্যয়নম চকার।
0: মৌসুমী, তোমার মাতি শুনাতে ঠিক হওয়া নাই, মই বাৰু মাতি দিছো, শুনিবাচোন। অসম জনন্যাহ পরম সুসন্তানহ পণ্ডিত কল কুল ললাম ভূত শ্রীমন আনন্দ রাম বরুয়া অষ্টাদশ শতিকায়াহ পঞ্চাশত খ্রিস্টাব্দে উত্তর গুয়াহাটি নগরিয়াম জন্ম লেভে তৈস পিতু শুভ নাম বভুব গর্গ রাম ইতি মাতু চ দুর্লভেতি পিতুর নির্দেশেন আনন্দ রাম বাল্যকালদেব সংস্কৃত ভাষায় অধ্যয়নম চকার। এনেকৈহে মাতিব লাগে। এই বাক্যভাগকেইভাগিত অসম দেশৰ সুসন্তান পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ জন্ম পিতৃ মাতৃৰ বিষয়ে বহলাই কোৱা হৈছে। এই বাক্যকেইফাকিত লেভে বভুব চকাৰ এইকেইটা অতীতাৰ্থ সূচক ক্ৰিয়াপদ। কনোজ, পদকেইটিৰ অৰ্থ তুমি ক'ব পাৰিবানে?
1: মহোদয়া, বভুব মানে আছিল, চকাৰ মানে কৰিছিল, লেভে মানে কি মহোদয়া ক'বনে?
0: লেভে মানে লাভ কৰিছিল। এইটো অতীতাৰ্থ বুজোৱা লিটলকাৰৰ আত্মনিপদৰ প্ৰথম পুৰুষৰ একবচনৰ ৰূপ। জন্ম লেভে মানে জন্মগ্ৰহণ কৰিছিল বা জন্ম লাভ কৰিছিল। পিছে অতীতাৰ্থ বুজাবলৈ সংস্কৃত সাহিত্যত লং, লিট আৰু লুং এই তিনিটা লকাৰ বা তিনিবিধ ক্ৰিয়া বিভক্তিৰ ব্যৱহাৰ প্ৰত্যক্ষ হয়। এতিয়া বাৰু তোমালোকক লং লকাৰৰ বিষয়ে ক'ম। লং লকাৰ হৈছে অতীতাৰ্থ বুজোৱা এক বিশিষ্ট ক্ৰিয়াপদ। এই লকাৰটোৰ ধাতুৰ পিছত পৰস্মৈ পদ আৰু আত্মনিপদ ভেদি ওঠৰবিধ ৰূপ উপলব্ধ হয়। ক্ৰিয়া নিৰ্ণয়ত পুৰুষ আৰু বচনে একে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি তোমালোকক মই আগতে কৈছোৱেই। বাৰু, তলত কেইফাকিমান বাক্য মাতিম, তোমাকে শুনিবাচোন। আচিত কল্যাণ কটক বাস্তৈব্য ভৈৰৱ নাম ব্যাধ, অৰ্থাৎ কল্যাণ কটকবাসী ভৈৰৱ নামৰ এজন ব্যাধ আছিল। এই বাক্যফাকিত আচিত পদটি অষ্ট ধাতুৰ পিছত লং লকাৰ অৰ্থাৎ অতীতাৰ্থ বুজোৱা ত বিভক্তি যোগ হৈছে। যাদৱস্য দৌ ভ্ৰাতৰৌ অষ্টম, অৰ্থাৎ যাদৱৰ দুজন ভাই আছিল। লংকাধিপতেহ ৰাৱণস্য বহবহ ভ্ৰাতৰহ আসন, লংকাধিপতি ৰাৱণৰ বহু ভাই আছিল। এইদৰে দেখা গ'ল যে অতীতার্থত ব্যবহৃত হওয়া এই ক্রিয়া বিভক্তির তিনিটা পৃথক পৃথক

0: বাক্যত তিনি ধৰণৰ বিশেষ প্ৰয়োগ হৈছে। প্ৰথম বাক্যটিত ভৈৰৱ নামৰ এজন মানুহ থকাৰ কথা কোৱা হৈছিল বাবে একবচনত আছিত হোৱা দেখিছা। দ্বিতীয় বাক্যটিত দুজন ভায়েক আছিল বুলি কোৱা বাবে অস ধাতুৰ অতীতাৰ্থে প্ৰথম পুৰুষৰ দ্বিবচনত প্ৰয়োগ আস্তাম হৈছে। তৃতীয় বাক্যটিত আকৌ ৰাৱণৰ বহু ভাতৃ আছিল বুলি কোৱা বাবে ক্ৰিয়াপদটি বহুবচনত আসন হৈছে। সেয়েহে সদায় কৰ্তৃবাচ্যৰ বাক্যত কৰ্তাৰ যি যি বচন ক্ৰিয়া আৰু সেই সেই বচনেই হয়। কৰ্মবাচ্যৰ বাক্যত কিন্তু কৰ্মৰ যি যি বচন ক্ৰিয়াৰ সেই সেই বচন হয়। ক্ৰিয়াৰ এই ধৰণৰ প্ৰয়োগবোৰ তোমালোকে তোমালোকৰ পাঠ পঢ়োঁতে মন কৰি যাবা।
1: মহাশয়া, আমাৰ পথত এনে বিভক্তিযুক্ত পদৰ বহু উল্লেখ আছে, কিন্তু বহু ক্ষেত্ৰত লং লকাৰৰ ঠাইত অতীতাৰ্থ বুজোৱা লিট লকাৰৰ অধিক ব্যৱহাৰ প্ৰত্যক্ষ হয়। ইয়াৰ কিবা কাৰণ আছেনে মহাশয়া?
0: কনোজ, তুমি সোধা প্ৰশ্নটিৰ উত্তৰ বাৰু মই তোমালোকক দিম। তোমালোকে ইতিমধ্যেই গম পাইছা যে অতীতাৰ্থে ব্যৱহৃত হোৱা আন দুবিধ লকাৰ হৈছে লিট আৰু লুং। এই দুটা লকাৰৰ অথবা ব্যৱহৃত হোৱা এইবোৰ ক্ৰিয়া বিভক্তি নিজা নিজা বৈশিষ্ট্য আছে।
2: মহাশয়া, কেনেকুৱা বৈশিষ্ট্যৰ কথা কৈছে? বহলাই ক'লে বৰ ভাল হয়।
0: মৌচুমী, সংস্কৃত সাহিত্যত লিট লকাৰ এটা বিশিষ্ট লকাৰ। অতীতাৰ্থ প্ৰকাশ কৰা এই ক্ৰিয়া বিভক্তিসমূহৰ বহু ব্যৱহাৰ প্ৰত্যক্ষ হয়। মহৰ্ষি পাণিনিয়ে কৈছে, পৰুষেলিত অৰ্থাৎ যিটো অতীত সেই বিষয়ত লিট লকাৰ বা লিট সম্বন্ধীয় ক্ৰিয়া বিভক্তিবোৰ ব্যৱহৃত হয়। পৰস্মৈ পদত ব্যৱহৃত হোৱা লিটৰ বিভক্তিসমূহ হৈছে এনেধৰণৰ: অ অথুচ উচ, থ অথুচ অ, ব ম। আনহাতে আত্মনেপদৰ লিটৰ বিভক্তিসমূহ হৈছে যথাক্ৰমে এ আতে ইৰে, চে আঠে ধে, এ বহে মহে। মৌচুমী, তুমি লিটৰ বিভক্তিকেইটা মোৰ লগত মাতি শুনোৱাচোন। অ অথুচ উচ, থ অথুচ অ, ব ম। এ আতে ইৰে, চে আঠে ধে, এ বহে মহে।
2: মহাশয়া, প্ৰশ্ন এটা সুধিব খুজিছোঁ।
0: সোধাচোন, কি প্ৰশ্ন সুধিবা?
2: মহাশয়া, গম ধাতুৰ সৈতে এই বিভক্তিখিনি যোগ কৰি লিট লকাৰৰ ভিন্ন ৰূপৰ বিষয়ে ক'লে বৰ ভাল হয়।
0: মৌচুমী, এইখিনিতে তোমালোকে মনত ৰাখিবলগীয়া কথাটো হৈছে এয়ে যে যিবোৰ পৰস্ময়পদী ধাতু সেইখিনিৰ পিছত অ অতুচ উচ ইত্যাদি বিভক্তিবোৰ যোগ হয়। আনহাতে যিবোৰ আত্মনেপদী ধাতু সেইবোৰৰ পিছত এ আতে ইৰে ইত্যাদি বিভক্তি যোগ কৰি ক্ৰিয়াপদসমূহ উচ্চাৰণ কৰা হয়। মৌচুমী, তুমি গম ধাতুৰ লিট লকাৰৰ ৰূপৰ বিষয়ে জানিব বিচাৰিছা নহয় জানো? গম এটা পৰস্ময়পদী ধাতু, অৰ্থাৎ এই ধাতুৰ পিছত টি টচ অন্তি ইত্যাদি যোগ হৈ গচ্ছতি গচ্ছত গচ্ছন্তি এনেবোৰ ক্ৰিয়াপদৰ উচ্চাৰণ হয়। গম ধাতুৰ পিছে লিট লকাৰৰ ৰূপবোৰ কৰিলে এনেধৰণৰ হয়। শুনিবাচোন, প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ এই তিনি ধৰণৰ পুৰুষত একবচন, দ্বিবচন আৰু বহুবচন ভেদে ৰূপবোৰ এনেকুৱা: জগাম জগমথুহ জগমুহ, জগমিথ জগমথুহ জগম, জগাম জগমীব জগমীব। আনহাতে আত্মনেপদী ধাতুৰ পিছত আত্মনেপদৰ বিভক্তিখিনি যোগ কৰিলে এনেধৰণৰ ৰূপ হয়। কিন্তু গম ধাতু যিহেতু পৰস্ময়পদী, গম ধাতুৰ তেনেকুৱা আত্মনেপদ ৰূপ উপলব্ধ নহয়। সেয়েহে তোমালোকক চেপ নামৰ এটা আত্মনেপদী ধাতুৰ ৰূপৰ ৰূপ কৰি তোমালোকক দেখুৱাওঁ। চেপ ধাতু ৰূপ কৰিলে লিটত এনেকুৱা হয়: চিচেবে চিচে বাতে চিচে বাতে, চিচে বিচে চিচে বাথে চিচে বিধে, চিচেবে চিচে বিবহে চিচে বিমহে।
2: মহাশয়া, আমাৰ পাঠ্যপুথিত লিট লকাৰৰ বহু প্ৰয়োগ আছে। মহাশয়া, উবচ বুভুৱ বহুবতু এইবোৰ পদৰ বহু উল্লেখ প্ৰত্যক্ষ হয়। এই পদবোৰৰ ব্যাখ্যা কৰি দেখুৱালে বৰ ভাল লাগিব।
0: বৰ ভাল কথা, তোমাৰ জিজ্ঞাসা দেখি ভালেই লাগিছে। শুনা, উবাচ পদটি বচ অৰ্থাৎ কথা কোৱা ধাতুৰ পিছত লিট লকাৰৰ প্ৰথম পুৰুষৰ একবচনৰ বিভক্তি অযোগ হৈ হৈছে। উবাচ মানে কৈছিল। লিট লকাৰ যোগ হ'লে ধাতুৰ দ্বিত্ব হয় আৰু অৰ্থাৎ দুবাৰ উচ্চাৰিত হয়। পিছত দ্বিত্ব হোৱা বৰ্ণটি পদটিৰ এটি অংশ লোপ হয় আৰু থাকি যোৱা অংশ বৰ্ণটি বৰ্ণান্তৰলৈ পৰ্যবসিত হয়। বহুবতুহু ভূ ধাতুৰ লিট লকাৰৰ প্ৰথম পুৰুষৰ বহুবচনৰ ৰূপ, কিন্তু বভুৱ পদটি ভূ ধাতুৰ লিট লকাৰৰ প্ৰথম পুৰুষৰ একবচনৰ ৰূপ। মৌচুমী, এতিয়া বাৰু তুমি লিট লকাৰ কেনেদৰে ব্যৱহাৰ হয় সেয়া ভালদৰে বুজি পালানে?
2: হয় মহাশয়া, এতিয়াহে ভালদৰে বুজি পালোঁ। মহাশয়া, লিট লকাৰক কিয় পৰোক্ষ লিট বোলা হয় সেয়েহে ভালদৰে বুজি নাপালোঁ, ক'বনে?

0: পরোক্ষ পদটোৱে চকুৰে নেদেখা বুজায়। সেয়ে সদায় এই ক্ৰিয়া বিভক্তিবোৰ প্ৰথম পুৰুষতহে বেছিকে ব্যৱহাৰ হয়। সংস্কৃত ভাষাত যি পদে অহম বা মই আৰু যি পদে যুষ্মত বা তুমি নুবুজায়, কেৱল মাত্ৰ মানুহ মাত্ৰক বুজায়, সেয়েহে প্ৰথম পুৰুষ। সেয়ে মই বা তুমি পদক বাদ দি অইন পদবোৰ প্ৰথম পুৰুষৰূপে জনাজাত। সেই মহৰ্ষি পাণিনিয়ে কৈছে, বক্তাৰ পৰোক্ষে অৰ্থাৎ চকুৰে নেদেখা কালত লীত হয়। উত্তম আৰু মধ্যম পুৰুষত লীতৰ যথাৰ্থ প্ৰয়োগ পৰিদৃষ্ট নহয়। যেনে অহং বনম অগচ্ছম, এই ঠাইত অহং বনম জগাম বুলি ক'লে অশুদ্ধ হয়। আনহাতে লঙৰ সংজ্ঞা দি মহৰ্ষিজনাই কয় যে লং অনদ্যতনে, অৰ্থাৎ যিটো আজি হোৱা নাই সেই অতীত বুজোৱা ক্ৰিয়াপদ। কিন্তু বক্তাই অতীতত সংঘটিত সকলো ক্ৰিয়াৰ পুৰুষ নিৰ্বিশেষে বৰ্ণনা দিব পাৰে। যেনে স অগচ্ছত, তু অগচ্ছতম, তি অগচ্ছন, ত্বম অগচ্ছহ, য়ুৱম অগচ্ছতম, যুয়ম অগচ্ছত, অহং অগচ্ছম, আবাম অগচ্ছাব, ভয়ম অগচ্ছাম।
1: মহাশয়া, লং বিভক্তিযুক্ত এইবোৰ বাক্যৰ অৰ্থ ক'লে ভাল, বৰ ভাল হয়।
0: তুমি যিটো প্ৰশ্ন কৰিলা, এই প্ৰশ্নৰ উত্তৰ মই আগতেই দিছোঁ। বাৰু জানিবলৈ আগ্ৰহ কৰিছা বাৰু যেতিয়া, তাৰ বাৰু অৰ্থ কৈ দিওঁ, শুনা। তেওঁ গৈছিল, তেওঁলোক দুয়োজন গৈছিল, তেওঁলোক আটাইয়ে গৈছিল, তুমি গৈছিলা, তোমালোক দুয়োজনেই গৈছিলা, তোমালোক আটাইবোৰেই গৈছিলা, মই গৈছিলোঁ, আমি দুয়োজন গৈছিলোঁ, আমি সকলোৱে গৈছিলোঁ। কনোজ, তোমালোকক মই লীত লকাৰ অৰ্থাৎ অতীতত সম্পাদিত হোৱা কৰ্মৰ বাবে অ অতুচ ইত্যাদি বিভক্তিবোৰৰ প্ৰয়োগৰ বিষয়ে ক'লোঁ। এতিয়া তোমালোকে তোমালোকৰ পাঠৰ পৰা এনেধৰণৰ পদবোৰ উলিয়াই সেইবোৰ বুজি বাজি ল'বলৈ চেষ্টা কৰা ভাল। মই বাৰু তোমালোকক তোমালোকৰ পাঠৰ পৰা এছোৱা গদ্যাংশ শুনাম। তাত এনেকুৱা তিঙন্ত বিভক্তি বহুত আছে, তোমাকে শুনিবাচোন। বুধি সত্ত্বহ কিল অন্যতমস্মিন অরণ্য প্রদেশে বন মহিষবৃষু বভূব, স তৈসমপি তীর্যগতু বর্তমান পতু বিজ্ঞানত্বাৎ ন ধর্মসর্জা নিরুদ্যোগ মতির্বভূব, ন চ তং কদাচিৎ করুণা মুমুচ দ্রুমমিব কদাচিৎ এনম অধিরুজ্য ফ্রীশম সংচ্ছালয়ামাস, স্ফুটিতস্যাপি কদাচিদস্য মার্গম আবৃত্য ব্যতিষ্ঠত। এই গদ্যাংশত কেইবাটাও এনেকুৱা পদ উচ্চাৰিত হৈছে, যেনে বভুব, মুমুচ্ছ, সংচ্ছালয়ামাছ আৰু ব্যতিষ্ঠত। তোমাকে বাৰু বুজি পালানে?
2: হয় মহাশয়া, এতিয়াহে ভালদৰে বুজি পালোঁ।
0: বাৰু আজি আমি আমাৰ পাঠ ইয়াতেই সামৰোঁ, ইয়াৰ পিছত তোমালোকক আৰু বেলেগ পাঠ শিকাম।
1: প্ৰণাম মহাশয়া।
0: দীৰ্ঘায়ু হোৱা।
2: প্ৰণাম মহাশয়া।
0: দীৰ্ঘায়ু হোৱা।

সংস্কৃত শিক্ষাৰ পাঠ অনুষ্ঠানটি শুনিলে। পাঠ যুগুতাই শিক্ষা দিলে নলিনী দেৱী মিশ্ৰই, অংশগ্ৰহণ কৰিলে কনৌজ বৈশ্য আৰু মৌচুমী কুমাৰীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে ক'ব খুজিছো আমাৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ সপ্তম খণ্ড। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আজি নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। এতিয়াৰ পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 5:50

45 মিনিটত বিদ্যার্থীৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব এখনি ৰূপক থমাছ আলভা এডিশ্যন। ৰচনা ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীৰ। আজিৰ অনুষ্ঠানত ৰূপকখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সন্ধিয়া 6:10 কৃষি জগত। এই অনুষ্ঠানত আজি আগবঢ়োৱা হ'ব এতিয়া আলোচনা, মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ। আলোচনাটিত অংশ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা, খেমৰাজ গৌতম আৰু ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। আজমল হুছেইন আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিবলৈ পাব আজি সন্ধিয়া 6:40। সন্ধিয়া 7:00 নিয়োগ বাতৰি আৰু 7:05 বৃন্দ গান। আকৌ শুনোৱা হওক অনুষ্ঠানৰ সময় সন্ধিয়া 7:20। পূবালীৰ সুৰ অনুষ্ঠানত আজি জ্যোতিপ্ৰসাদ ৰাভা আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ ৰাভা গীত শুনিবলৈ পাব 7:35। 7:45 আধুনিক গীত অনুষ্ঠানৰ আজিৰ শিল্পী কস্তুৰী বৰা। 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ অমৰজ্যোতি কাশ্যপৰ কথিকা এনভাইৰনমেণ্ট চেনিটেশ্যন থ্ৰ' ছলিড ৱেষ্ট ৰিচোৰ্চ মেনেজমেণ্ট। 8:30 অসমীয়া স্ৰব্যসফুৰাৰ গীতৰ অনুষ্ঠান। অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত প্ৰচাৰৰ সময় নিশা 9:00। আজি নিশা 9:30 জীৱনৰ দেশবাণী। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ জীৱনৰ কিছু কথা। সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এই অনুষ্ঠানসূচীৰে অন্ত পৰিব আমাৰ আজিৰ প্ৰচাৰণৰ।

0: এতিয়া শুনক মহাবাহু শাখাৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া ৰেঙনি। কাইলৈ নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। অনুষ্ঠানটিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। দিনৰ 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব ৰচনা উৎপল বৰাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যোগাভ্যাস আৰু সুস্বাস্থ্যৰ বিষয়ে যোগ প্ৰশিক্ষক কাকলি মহন্তৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ স্নেহা পাঠকৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মনিত নপৰে সেই উদ্দেশ্যে পৰিদৰ্শকে এটা নিয়ম কৰিছিল। নিয়মটো অনুযায়ী প্ৰত্যেকেই প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰধান দপ্তৰলৈ এটা সংকেত পঠাই থাকিব লাগিছিল।
1: বুজিলোঁ, এওঁ টোপনি আহিছিল।
0: তেওঁ কৰিছিল কি, ঘণ্টাই ঘণ্টাই সংকেত পঠাই থকা কামটো হাতেৰে নকৰি তাৰ বাবে এটা যন্ত্ৰ আৱিষ্কাৰ কৰি তাকে কামত লগাইছিল আৰু তেওঁ আৰামত পৰীক্ষাগাৰত ব্যস্ত হৈ পৰিছিল।
2: বাহ, মজাৰ কথা।
0: কিন্তু হলে কি হ'ব, অসময়ত প্ৰধান দপ্তৰে তেওঁলৈ বাৰ্তা পঠাই কোনো উত্তৰ নাপাইছিল, গতিকে তেওঁ পৰীক্ষাগাৰ আঁতৰাই দিছিল।
3: এৰা, সেইকাৰণেহে তেওঁ চাকৰি এৰি দিছিল।
2: পিছে তেওঁকতো পইচা লাগিবই।
0: নিশ্চয় পইচা লাগিবই। বাৰু, তোমালোকে বষ্টন নামৰ ঠাই এখনৰ নাম শুনিছা?
1: শুনিছো।
2: আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ঠাই।
0: প্ৰায় 5 বছৰ কাল ওটো টেলিগ্ৰাফাৰ হিচাপে কাম কৰাৰ পাছত তেওঁ 1868 চনত বষ্টনলৈ গ'ল। তাতে এটা চাকৰিত সোমাল।
2: গৱেষণাৰ কাম এই পেলালে নেকি বাৰু?
0: এৰিব কিয়, তাতে তেওঁ অফিচটোত পঁইতাচোৰাৰ উৎপাত দেখি পঁইতাচোৰা মৰা বৈদ্যুতিক ফান এখন সাজি উলিয়ালে। প্ৰয়োজন দেখি এটা ভোট ৰেকৰ্ডাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিলে আৰু তাতোকৈ এটা ডাঙৰ আৱিষ্কাৰ কৰিলে। আগতে এডাল টেলিগ্ৰাফৰ তাঁৰেদি মাত্ৰ এটাহে বাৰ্তা পঠাব পৰা গৈছিল। তেওঁ গৱেষণা কৰি কৰি এডাল তাঁৰেদি প্ৰথমে 2টা, তাৰপিছত 4টা আৰু শেষত 6টাকৈ বাৰ্তা অনা নিয়া কৰিব পৰা কৰিলে।
2: কেৱল আৱিষ্কাৰ আৰু আৱিষ্কাৰ, কাম আৰু কাম।
3: চাকৰি বা ধন ঘটাত মন নিদিছিল হ'বলা?
0: বষ্টনৰ চাকৰিটোত তেওঁ নাথাকিল। 1869 চনৰ মাজভাগত অৰ্থাৎ বষ্টনত এবছৰমান চাকৰি কৰাৰ পাছত তেওঁ নিউয়ৰ্ক পালেগৈ। তেতিয়া তেওঁৰ হাতত প্ৰায় ফুটাকৰি এটাও নাই।
1: তেনেহ'লে কেনেকৈ চলিব?
0: অতিপাত কষ্ট হৈছিল তেওঁৰ। খাবলৈ পইচা নাই, থাকিবলৈ ঠাই নাই, কেনেবাকৈ এখন বেটাৰীৰ দোকানৰ ঠেক কোঠালি এটাত তেওঁ কেইটামান দিন কটালে।
3: ইমান প্ৰতিভা থকা লোকেনো চাকৰি নাপাবনে?
0: পালে, চাকৰি পালে। গোল্ড ইণ্ডিকেটৰ কোম্পানী নামৰ কোম্পানী এটাত কিছুদিন কাম কৰিলে, দৰমহা $300। সেইকালত বেয়া দৰমহা নহয়।
2: গৱেষণাৰ কাম একা
0: এৰি পেলোৱাৰ প্ৰশ্নই নুঠে ৰিমি। টেলিগ্ৰাফীৰ গৱেষণাত তেওঁ অধিক মনোযোগ দিলে, তাতো নতুন আৱিষ্কাৰ অব্যাহত থাকিল।
2: আৰু কি আৱিষ্কাৰ কৰিলে?
0: আগতে টেলিগ্ৰাফীৰ বাৰ্তাবোৰ হাতেৰে লিখি যাব লগা আছিল, তেওঁ সেইবোৰ নিজে নিজে ছপা হৈ ওলোৱাৰ ব্যৱস্থা আৱিষ্কাৰ কৰিলে।
3: তেন্তে আৰু ভাল চাকৰি পাব লাগে দেখোন।
0: ঠিক চাকৰি নহ'লেও তেওঁৰ দক্ষতাৰ বাবে এবছৰৰ ভিতৰতে তেওঁ বহু ধন আৰ্জিব পাৰিলে।
2: মামা, অলপ বহলাই ক'বানে?
0: গোল্ড ষ্টক এক্সচেঞ্জ টেলিগ্ৰাফ কোম্পানী নামৰ এটা কোম্পানী আছিল। ই বজাৰ দৰৰ খবৰ আদান প্ৰদানৰ ব্যৱসায় চলায়। এডিছনে উদ্ভাৱন কৰা এটা উন্নত কৌশলে কোম্পানীটোৰ ব্যৱসায় বহু গুণে বাঢ়ি যোৱাত সহায় কৰিছিল আৰু তাকে দেখি কোম্পানীয়ে এডিছনক $40,000 ধন দি দিয়ে বক্সিচ হিচাপে।
3: একে কবই তেওঁ সোণৰ দুৱাৰ মুকলি হ'ল দেখোন।
0: কথাটো মিছা নহয়। আৰু সেই ধনেৰে তেওঁ 3খনকৈ দোকান, অফিচ, পৰীক্ষাগাৰ আৰু কাৰখানা খুলিলে। কাৰখানাত নিজৰ পেটেণ্টৰ বহু বস্তু উভৈ নদী কৰি সাজি উলিয়ালে।
2: পৰীক্ষাগাৰত গৱেষণাও নিশ্চয় চলি থাকিল?
0: চলি থাকিল। 1871-72 চনত তেওঁ আন এটা ডাঙৰ কাম কৰিলে। কেইবছৰমান পূৰ্বে ক্ৰিষ্টোফাৰ চোলছ নামৰ মানুহ এজনে এটা টাইপৰাইটাৰ আৱিষ্কাৰ কৰিছিল। এডিছনে তাৰ বহু উন্নতি সাধি উলিয়ালে। সেই আৰ্হিটোকে লৈ ৰেমিংটন নামৰ কোম্পানীটোৱে সুন্দৰ টাইপৰাইটাৰ সাজি উলিয়াইছিল।
3: এইবোৰলৈ চাই বুজিব পাৰি যে তেওঁ চাকৰি কৰাতকৈ জীৱনজুৰি গৱেষণা কৰাই ভাল আছিল, নহয়নে?
0: তাকেই কৰিছিল তেওঁ। 1876 চনত নিউ জাৰ্চিৰ মেনলো পাৰ্ক নামৰ সৰু গাঁও এখনৰ ওচৰত এটা বেছ ডাঙৰ পৰীক্ষাগাৰ তেওঁ নিৰ্মাণ কৰায় আৰু তাতে ইটোৰ পৰা সিটোকৈ বহুত আৱিষ্কাৰ কৰি গৈ থাকে।
1: যেনে মামা
0: আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ নাম তোমালোকে নিশ্চয় শুনিছা।
1: হয়, শুনিছো।
0: কেইবছৰমান আগতে গ্ৰাহাম বেলে যি টেলিফোন আৱিষ্কাৰ কৰিছিল সি সিমান কাৰ্যকাৰী নাছিল। এডিছনে তাৰ ভালেখিনি সালসলনি কৰিছিল আৰু তাৰ ফলতহে ফোনত কথা বতৰাবোৰ স্পষ্টকৈ শুনাটো সম্ভৱ হৈছিল।
3: এটা কথা মনত পৰিছে বুইছ?
0: কি কোৱাচোন বাইদেউ?
3: গ্ৰামোফোন যে, এই গ্ৰামোফোন টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰিছিল যেন পাওঁ, নহয়নে?
0: তেওঁৱেই আৱিষ্কাৰ কৰিছিল। অৱশ্যে তেওঁৰ যন্ত্ৰটোক ফোনোগ্ৰাম বুলিহে জনা গৈছিল। 1877 চনত তেওঁ ফোনোগ্ৰাম আৱিষ্কাৰ কৰিছিল।
2: মোৰো ফোনোগ্ৰাম আৱিষ্কাৰৰ বিষয়ে পঢ়া মনত পৰিছে।
0: তেনেহ'লে কোৱাচোন, ফোনোগ্ৰামত একেবাৰে প্ৰথমতে শুনিবলৈ পোৱা কথাখিনি কি আছিল?
2: হেৰি নেকি, মেরি

0: হেডে লিটল ল্যাম্প।
1: একেবাৰে শুদ্ধ হৈছে, মেৰি হেডে লিটল ল্যাম্প।
2: ফোনোগ্ৰামত গানো শুনিব পাৰি নেকি মামা?
1: পাৰি মানে ঘাইকৈ গান শুনিবৰ বাবেইতো ব্যৱহাৰ কৰা হৈছিল।
2: আমি দেখোন ফোনোগ্ৰাম দেখাই নাই।
1: ক'ত দেখিবা, সেইবোৰ যন্ত্ৰ আজিকালি নচলাই হৈ পৰিছে।
3: ৰেমিঅ, অকণমান আন্ধাৰ আন্ধাৰ লাগিছে অ'।
0: ৰ'বা মা, লাইটটো জ্বলাই দিছোঁ।
1: পাই গৈছোঁ, এই লাইট যে জ্বলাইছা মানে ঘূৰণীয়া বাল্বৰ লাইটটো,
0: সেয়াও আলভা এডিছনৰ আৱিষ্কাৰ নেকি?
3: ময়ো ক'ৰবাত পঢ়ি পেলাই পাইছোঁ।
1: 20 শতিকাৰ আৰম্ভণিতে আৰ্ক ল্যাম্প নামে এবিধ চাকি ওলাইছিল।
2: বিজুলীৰে জ্বলিছিল নে মামা?
1: বিজুলীৰে জ্বলিছিল। সেইটো আৱিষ্কাৰ কৰিছিল উইলিয়াম ৱালাছ নামৰ মানুহ এজনে। এই চাকিয়ে বৰ বেছি তাপ উৎপন্ন কৰিছিল, গোন্ধাইছিলো বেয়াকৈ।
2: বিজুলী চাকিও গোন্ধাই নে?
1: সেইকাৰণেতো এডিছন বহি থাকিব নোৱাৰিলে। তেওঁ 1878 চনত মেনলো পাৰ্কত থকা নিজা পৰীক্ষাগাৰত একাণপতীয়াকৈ কামত লাগিল। সেই সময়ত যিসকল লোকে বিজুলী সম্পৰ্কে ভালদৰে জানিছিল তেওঁলোকে ভাবিছিল যে উত্তাপ আৰু গোন্ধ কমাই পেলোৱাটো অসম্ভৱ। তেওঁলোকে এডিছনক ভেঙুচালি কৰিবলৈ ধৰিলে।
2: কেনে মানুহ সেইবোৰ?
1: কিন্তু মেনলো পাৰ্কৰ যাদুকৰ আলভা এডিছনে কামটো কৰিহে এৰিলে। আজি যে বাল্বটোৰ ভিতৰত তাঁৰ এডাল পকাই থোৱা থাকে,
0: ফিলামেণ্টডাল নে?
1: এৰা, ফিলামেণ্টডাল সেয়া তেওঁৰেই আৱিষ্কাৰ। ঘূৰণীয়া সেই বাল্বটো তেওঁৰেই সৃষ্টি। বাৰু কোৱাচোন, ফিলামেণ্টডালৰ বাহিৰে বাল্বটোৰ ভিতৰত কি থাকে?
2: কি থাকিব আৰু, বায়ু থাকে আকৌ?
0: নাই নাই, একোৱেই নাথাকে।
1: ঠিক কথা কৈছা, ইংৰাজীত তাক ভেকুৱাম বোলা হয়। বায়ু থাকিলে ফিলামেণ্টডাল পুৰি যায়। সেই সত্যটো ধৰা পেলাবলৈ এডিছনে বহুবাৰ বিভিন্ন ধৰণে পৰীক্ষা কৰিব লগা হৈছিল।
2: মানুহটো কেৱল পৰীক্ষা আৰু পৰীক্ষা,
3: নহ'লেনো ইমান ডাঙৰ আৱিষ্কাৰ কেনেকৈ কৰিব?
1: এডিছনে বাল্বৰ পৰা বায়ু বাহিৰ কৰি কৰি পৰীক্ষা কৰি যাওঁতেই 1879 চনৰ মাজভাগত কৃতকাৰ্য হৈছিল।
0: মানে আজিৰ নিচিনা এনে বাল্বটো আৱিষ্কাৰ কৰিব পাৰিছিল?
1: কম তাপ আৰু বেছি পোহৰ দিয়া দুৰ্গন্ধ নথকা লেম্পটো সৃষ্টি কৰিছিল।
0: মামা, তেওঁ আৰু কি আৱিষ্কাৰ কৰিছিল? মই এজন মনতে পেলাব পৰা নাই।
1: তেওঁৰ আৱিষ্কাৰৰ হিচাপ দিয়া মোৰ বাবে সম্ভৱ নহয়। হ'লেও আৰু দুটামান ডাঙৰ আৱিষ্কাৰৰ কথা কওঁ। 1881-82 চনত তেওঁ পৃথিৱীৰ প্ৰথম বিজুলী চালিত ৰেলগাড়ী আৱিষ্কাৰ কৰে। আৰু 1891 চনত এডিছনে কাইনেটস্কোপ নামৰ এটা সঁজুলি উলিয়ায়।
0: কাইনেটস্কোপ যে, ই কি কাম কৰে?
1: ইয়াৰ দ্বাৰা গতিশীল ছবি পৰ্দাত পেলাই চাব পৰা যায়।
2: মানে চিনেমাৰ দৰে নেকি মামা?
1: একেবাৰে ঠিক। পিছে চিনেমা বুলিলে আমি যি বুজো তাত ছবিৰ লগতে মাত কথাও থাকে। তেওঁ ছবিৰ লগতে কথা উলিয়াব পাৰিছিল ঠিকেই, কিন্তু তাত বাৰুকৈ সফল হ'ব পৰা নাছিল। বাৰু তোমালোকে প্ৰথম মহাযুদ্ধৰ কথা শুনিছানে?
2: শুনিছো।
1: কেতিয়া হৈছিল বাৰু?
0: 1914 চনৰ পৰা 1918 চনলৈকে।
1: প্ৰথম মহাযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁক গুৰুত্বপূৰ্ণ কামত নিয়োগ কৰিছিল। তেওঁ যুদ্ধত ব্যৱহাৰ কৰিব পৰা কিছুমান ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰিব লগা হৈছিল।
3: এইবাৰ আৰু নিজৰ গৱেষণা গ'ল চাগে?
1: ক'ত যাব, তাতো তেওঁ 40টামান এনেকুৱা সৰু বৰ আহিলা আৱিষ্কাৰ কৰিলে যিবোৰ যুদ্ধৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু তাৰ ভিতৰত এটা আছিল পানীৰ তলত কথা শুনা ব্যৱস্থা। সেই ব্যৱস্থাৰে চলি গৈ থকা টৰ্পেডো আৰু ছাবমেৰিন ধৰা পেলাব পাৰি।
0: মামা,
1: কোৱা ৰেমি,
0: ছাবমেৰিন কি বুজো, কিন্তু টৰ্পেডো
1: হৈছে এবিধ আগ্নেয়াস্ত্ৰ। ই পানীৰ তলেদি গৈ জাহাজ ধ্বংস কৰি দিব পাৰে। তেওঁৰ আৰু এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছে। তেওঁ এনে এবিধ সন্ধান চাকি আৱিষ্কাৰ কৰে যিয়ে পানীৰ তলতো পোহৰ দিয়ে।
3: এই যাদুকৰজনে জীৱনত ইমান কাম কেনেকৈ কৰিছিল?
1: কেনেকৈ কৰিছিল মানে কৰিছিল সময়ৰ সদব্যৱহাৰ কৰি। তেওঁ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 4-5 ঘণ্টাহে শুইছিল, বাকী কেৱল কাম কাম আৰু কাম।
3: ইমান কাম কৰি কৰি স্বাস্থ্য বেয়া নহৈছিল নে?
1: স্বাস্থ্য তেওঁৰ বেছ ভালেই আছিল। সেয়েহে 84 বছৰ বয়সলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে এডিছনে একেদৰে ব্যস্ত হৈ কটাইছিল। কথা কৈ কৈ বহুত সময় কটাই দিলোহে তোমালোকৰ লগত। এতিয়া উঠো আৰু দিয়া।
3: চাহ একাপ খাবি নেকি আৰু?
1: পাৰি।
0: বাৰু মামা, আমি বৰ ভাল পালোঁ এডিছনে দি যোৱা লাইটৰ পোহৰত এতিয়া আমি পঢ়োগৈ।
2: ময়ো আহিলোঁ মামা।
1: বাৰু বাৰু যোৱা হওক, আকৌ কেতিয়াবা আমি লগ পাম দেই।
2: হ'ব,
1: এতিয়া তোমালোকৰ মাৰ আইডিয়া চাহ খাম।

ছাত্ৰ ছাত্ৰীসকল, ইমানপৰে তোমালোকে ৰূপক টমাছ আলভা এডিশ্যনৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিলা। ৰূপকখনি তোমালোকৰ বাবে যুগুতাই দিছিল ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। বিভিন্ন চৰিত্ৰত ভাগ ললে মাক বন্তি বৰপূজাৰী, ৰিমি প্ৰচয়া কৌশিক, ৰণ্টু চিন্তুমণি ফুকন আৰু মামাৰ ভূমিকাত অৱনী বৰা। ৰূপকখনি প্ৰযোজনা কৰিলে চন্দ্ৰিমা শৰ্মাই। আজিলৈ আমাৰ সময় হৈ আহিছে। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণ অগ্ৰগতিৰ পৰিদৰ্শন, বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও 2খন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হবলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ

0: বৰ্ধনত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনাৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি এছ অ দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বানৰ ক্ষতিৰ প্ৰভাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণৰ দাবীসমূহ অনুমোদন কৰা হয়। নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙালবলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙালবলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মাণ প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14 জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 3 জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকৰ্মীৰ দ্বাৰা 34,289 ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। এই সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগতমোহন প্ৰসাদে এইদৰে কয়।
1: আমাৰ কপাল ভাল যে যোৱা বছৰত আমাৰ লাহে লাহে ট্ৰেইনটো কমি আহিছে। এতিয়ালৈকে আমাৰ 17 জনৰ বেমাৰ হৈছিলে, তাৰ ভিতৰত 3 জনৰ জেই, বাকীকেইজনৰ মানে যদিও জল উৎকট বেমাৰ হৈছে জেই নহয়। এই 3জন মেডিকেল কলেজত আছিলে, তেওঁলোক অলৰেডি ভাল হৈ ঘূৰি আহিছে। এটা চিচি বৰগাঁও, এটা গোগামুখৰ আৰু এটা বেনাগোলা ব্লক পি এইচ চি আণ্ডাৰত। আমাৰ ৱেলনেছ মিটিং এতিয়ালৈকে 2459টা মানে আপোনাৰ মিটিং পতা হৈ গ'ল। আৰু যিবিলাক জেগাত মানে বেমাৰ হৈছে সেইবিলাক জেগাত আমাৰ আশাবিলাকে আঁঠুৱা দৰৱ লগাই দিয়ে। যিটো দৰৱ লগাই দিলে সেই আঁঠুৱা মহটো নাহে আৰু ছমাহ হ'লে। তেনেকুৱা আঁঠুৱা ধোৱা হৈছে 34,299টা। এৱেৰনেছ মিটিং আমি পাতিছোঁ, ভগিং কৰোঁ যাতে মহবিলাক মৰি যায়। বৰ্তমান 2-3 মাহ চলিয়ে থাকিব।
0: যোৰহাট জিলা দিৱসৰ অংক হিচাপে আজি তিয়ক সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যোৰহাট ডিষ্ট্ৰিক্ট ইটছ প্ৰেজেণ্ট পাৰ্চপেক্টিভ এণ্ড ইটছ ফিউচাৰ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ উপস্থিতিত প্ৰখ্যাত পৰিৱেশকৰ্মী যাদৱ পায়েঙে ভাষণ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিধানসভা প্ৰেক্ষাগৃহত আয়োজিত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ 33খন জিলাৰ 71খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত 170গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ অনন্য পদক্ষেপ বুলি ডঃ পেগুৱে মন্তব্য কৰে। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্য প্ৰণালীত নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়ত যুক্তি আলোচনাৰ পৰিৱেশ প্ৰদান কৰিছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলা পৰ্যায়ত 1000ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা নিৰ্বাচিত 170গৰাকী প্ৰতিভাৱানৰ মাজৰ পৰাই পুনৰ নিৰ্বাচন কৰি 25গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ভাৰতীয় সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঁৱত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ

0: চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য 3-4 বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলি জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো কলে, ইয়াতো কলে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3 বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে, অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4 বিধ মন নাথাকিলেও।

0: বিহালীটো কলে ইয়াতো কলে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু চাৰিবিধ তিনিবিধ কনফাৰ্ম কিনিবই লাগিব বুলডোজ কৰে মানে বাধ্য কৰে অকল ইউৰিয়া কিনিলে আনিলে নহ'ব আৰু তিনি চাৰিবিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব এনেকুৱা এটা ব্যৱস্থা কৰে এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ সকলোকে সকীয়াই দিছোঁ কাৰণ এইটো অন্যায় কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ তেওঁলোকে অন্যায় কৰি আছে অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম তাত কোনো কম্প্ৰমাইজ নকৰোঁ
1: অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে ধেমাজি জিলা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা পৰিপ্ৰেক্ষিতত প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ পৰিদৰ্শন বিধানসভা প্ৰেক্ষাগৃহত যুৱ ভাৰতীয় সংসদৰ অসম সংস্কৰণৰ আৰম্ভণি আৰু কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত
3: প্ৰিয় শ্ৰোতা নমস্কাৰ আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত মই ভাস্কৰ জ্যোতি আচাৰ্য আৰু আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ সেয়া হৈছে মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ আমি গীতে মাতে এই মৌৰ কথা পাওঁ মৌ মিঠা মাত মই জনা জীৱন উৰণীয়া মৌ আচলতে এই মৌ প্ৰকৃতিৰ পৰা আহৰণ কৰা এক যাদুকৰী সম্পদ বুলি ক'লেও ভুল নহয় আৰু মানুহৰ সভ্যতাৰ স্তৰে স্তৰে মানুহ যিমান আগবাঢ়িছে তাৰে ভিতৰত যিবিলাক যাদুকৰী বস্তু তাৰে ভিতৰত এক হৈছে মৌ আৰু মৌৰ সোৱাদ যিয়ে এবাৰ পাইছে সি পাহৰিব নোৱাৰে গতিকে এই মৌ পালন মানুহৰ এক স্বাৱলম্বনৰ এক সুন্দৰ পথ সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ সৈতে আজি উপস্থিত হৈছেহি ডক্টৰ হিমাদ্ৰী ৰাভা
4: নমস্কাৰ
3: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰি জিলাৰ বিষয়বস্তু বিশেষজ্ঞ লগতে আছে শ্ৰী খেমৰাজ গৌতম এগৰাকী মৌ পালক হিচাপে তেখেতে সফলতা লাভ কৰিছে আজি আমি এই বিষয়তে বিভিন্ন কথা পাতিবলৈ লৈছোঁ এতিয়া আৰম্ভণিতেই প্ৰশ্নটো মনলৈ আহিছে এতিয়া মৌ হৈছে প্ৰকৃতিৰ এক অংশ আমি বিভিন্ন বেলেগ বেলেগ ভিডিঅ'টো আমি দেখিবলৈ পাওঁ কেনেকৈ খুব হাবিৰ মাজলৈ গৈ মৌ পাৰি আনে মানুহে কি কষ্টকৰ কিন্তু মৌ পালন আকৌ এক বিজ্ঞানসন্মত ব্যৱস্থা পোহ মনোৱা হয় মৌখিনিক গতিকে এই মৌ পালন বুলিলেনো কি বুজায় আচলতে
4: মৌ পালন বুলিলে বিজ্ঞানসন্মতভাৱে আমি মৌ পালন কৰি তাৰ পৰা মৌ জোল আহৰণ কৰা নাইবা মৌ মম বা সীতা বা ৰয়েল জেলি প্ৰপলিছ আদিবোৰ যদি আমি তাৰ পৰা আহৰণ কৰিব পাৰোঁ সেইখিনিকে আমি মৌ পালন বুলি ক'ব পাৰোঁ আৰু এই মৌ পালন হ'ল অতি লাভজনক এক গৃহ উদ্যোগ যাৰ দ্বাৰা মানুহে বিভিন্ন গ্ৰামাঞ্চলৰ মানুহে কৰি বিশেষভাৱে উপযোগী হয়
3: হয় এতিয়া মই খেমৰাজ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আপুনি নিজে বহু বছৰৰ পৰা মৌ পালন কৰি আহিছে কিমান বছৰ হ'ল আপোনাৰ মৌ পালন কৰা
5: মই ট্ৰেইনিংবিলাক লৈ প্ৰশিক্ষণ লৈ মই কাম কৰা 3 বছৰ হৈছে বৰ্তমান
3: হয় হয় আৰু এতিয়া আপুনি নিজে এই কাৰ্যত জড়িত থাকি আপুনি অসমত মৌ পালনৰ সম্ভাৱনা কেনেকুৱা দেখিছে
5: ভাল প্ৰশ্ন কৰিছে আমাৰ অসমৰ জলবায়ু আৰু আমি আমাৰ যোনপিনে আমি মৌ পালনৰ এতিয়া কৰি আছোঁ আমাৰ এই ভৈৰৱকুণ্ড

0: বা অরুণাচল যিটো বৰ্ডাৰ আমাৰ,
1: হয় হয়,
0: এইখিনি বিভিন্ন গছ গছনিৰে ভৰা,
1: ওদালগুৰি জিলাৰ বাসিন্দা,
0: ওদালগুৰি জিলাৰ, সেই গতিকে যিমানবোৰ দেখিলোঁ বা চাবলৈ গ'লোঁ বা মৌ মাখি পালনৰ ইচ্ছা কৰি চাবলৈ গ'লোঁ বেলেগে মৌ পালন কৰা, সেইবিলাক দেখিবলৈ ইপিনে বহুত সুন্দৰ পৰিৱেশ, মৌ মাখিৰ কাৰণে যথেষ্ট আহাৰৰ ব্যৱস্থা তেওঁলোকে তাত বিচাৰি পায়। আৰু তিনি বছৰৰ যোনটো এটা অভিজ্ঞতা, সেই অভিজ্ঞতাত কি পালোঁ যে মৌ মাখি পুহিলে বা যোনে মৌ মাখি পুহে বা মৌ মাখিৰ যোনটো ব্যৱসায়ত মানুহে নামি পৰে বা খেতি পথাৰত নামি পৰে, তেতিয়া যথেষ্ট তাৰ লাভ যথেষ্ট দেখা পালোঁ। অলপ কষ্টকৰো আছে, সেইবুলি পিছত আমি ভাল মৌ পাওঁ। আৰু আমাৰ ওদালগুৰি জিলা হিচাপে বা অসমৰ জলবায়ু হিচাপে আমাৰ বহুত সুন্দৰ পৰিৱেশ মৌ পালনৰ কাৰণে, এতিয়ালৈকে মই নিজে কৰি এইটো কথা মই এতিয়া গম পাইছোঁ।
1: আপুনি কৈছে যে কষ্টকৰ হয়, কিন্তু কষ্টকৰ হ'লেও যদি উপযুক্ত প্ৰশিক্ষণৰ মাজেদি যদি আগবাঢ়ে এটা সময়ত সেই কষ্টখিনি খুব সহজ যেন হৈ পৰে নিশ্চয়। মৌ পালনৰ পৰা আমি কি কি লাভ হয় আমাৰ, সেই কথা ক'ব নেকি?
2: হয়, আমিতো গম পাইছোঁৱেই ইতিমধ্যে যে মৌ পালন কৰি আমি মৌজোল আহৰণ কৰিব পাৰোঁ, তাৰ লগতে কিছুমান প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীয়ে মমটো, ৱেক্স বুলি যিটো কয়, সেই মমটো মৌ চাকখন, তাৰ পৰা যিখিনি মম পায় সেয়া ব্যৱহাৰ কৰে। তাৰোপৰি ৰয়েল জেলি বা প্ৰপলিছ বা মৌৰ যিটো বিষটো আমাক পিন্ধিলে যিটো আমি অনুভৱ কৰোঁ, সেই বিষটোৰ কিছুমান ঔষধ বনায়, গতিকে সেইবোৰ আমি বিক্ৰী কৰিব পাৰোঁ। তাতকৈ অতি গুৰুত্বপূৰ্ণ এটা কাম কৰি আছে এই মৌখিনিয়ে, মৌমাখিখিনিয়ে, সেইটো হ'ল আমাৰ পৃথিৱীত যিমানখিনি আমি খাদ্য খাই আছোঁ বা শস্য উৎপাদন হৈ আছে, তাৰে 80% পৰপৰাগযোগ সংযোগ হৈ পেলাইহে ফলবোৰ উৎপাদন হয়, আৰু তাৰে 80% কাম কৰে মৌমাখি। মৌমাখিয়ে পৰপৰাগ সংযোগ কৰাৰ ফলতহে সেই ফলৰ উৎপাদন হয়। যদি আমি আমি যদি এনে ধৰি লওঁ যে পৃথিৱীৰ পৰা মৌমাখি বিলুপ্ত হৈ গ'ল, হয়, তেতিয়া আমি খুব বেছি 4-5 বছৰহে জীয়াই থাকিব পাৰিম মানৱ সমাজ, তাৰপিছতে আমি খাদ্যৰ অভাৱত মৃত্যুমুখলৈ আগবাঢ়ি যাম।
1: গতিকে মৌমাখিয়ে আমাক জীয়াই ৰাখিছে বুলি
2: জীয়াই ৰাখিছে নিশ্চিত,
1: কেৱল মানুহেই নহয় গোটেই পশু পক্ষী সমাজক জীয়াই ৰাখিছে
2: গোটেইখিনিকে,
1: হয়। গতিকে অকণমানি মৌটোৱে আমাক কিমান আমাক সহায় কৰি আছে পৃথিৱীক। এতিয়া এই মৌ পালনৰ কাৰণে কেনে কেনে কি কি আহিলাৰ প্ৰয়োজন হয়নো? সাধাৰণতে আমি দেখোঁ এটা বাকচ এটা থাকে, তাৰ উপৰিও কওকচোন।
0: মৌ মাখি পালনৰ ক্ষেত্ৰত প্ৰথমতেতো আমাৰ, আমি যোনখিনি জেগাত মৌ মাখি পালন কৰিম, 2-3 কিলোমিটাৰ এৰিয়া ধৰক, আমি তাতে মানে কেমিকেল ফ্ৰী হ'ব লাগিব, চিধা কথাত ক'ব গ'লে
1: বিশুদ্ধ হ'ব লাগে,
0: বিশুদ্ধ, কিয়নো জলবায়ু বিশুদ্ধ হ'ব লাগিব, কোনো ধৰণৰ তেনেকুৱা কেমিকেল ব্যৱহাৰ নকৰা, যদি খেতিও আছে তো খেতিবিলাকত নেচাৰেল হিচাপে তেনেকুৱা জেগাত আমি প্ৰথমটো আমাৰ সেইটো প্ৰথম ষ্টেপটো এইটোৱে, যদি তেনেকুৱা জেগা আছে তেনেকুৱা জেগাত আপুনি বক্সটো পাবই, বক্স আপুনি বজাৰত কিনিবলৈও পাব
1: বা মিস্ত্ৰী হতুৱাই কৰাই ল'ব পাৰে,
0: ভাৰতীয় মৌ পালি পুহিবৰ কাৰণে এ টাইপ বক্স আনি তাতে আমি মৌ মাখিবোৰ জংঘলৰ পৰা হওক বা কাৰোবাৰ ঘৰত আহিছে তেনেকৈ ধৰি লৈ আহি বাকচত ৰাখি আমি তেনেকৈ পুহিব পাৰিম।
1: হয়, এই আহিলাবিলাকৰ খৰচ কিমান পৰিব একো একোটা বাকচত ধৰক?
0: আহিলাবিলাকৰ বক্সৰ আপোনাৰ 2100-2200 টকা তেনেকুৱা ভিতৰত একোটা বাকচত। তাৰপিছত তাতে আহিব আপোনাৰ কেপ লাগিব আমাক, টুপি, টুপি 300-400 তেনেকুৱাই পৰে, অনলাইনতো পোৱা যায়।
1: হয়, আমি দেখিবলৈ পাইছোঁ ঠিক সেই আমি কোভিডৰ সময়ত যি পিপি কিট দেখিছিলোঁ ঠিক তেনেকুৱা ধৰণৰ পোচাক কিছুমান পিন্ধি মৌ পালকসকল আগবাঢ়ে।
2: হয় হয়, তেনেকুৱা পিন্ধি ল'লে মৌ মাখিখিনিয়ে প্ৰথম অৱস্থাত মানুহৰ গোন্ধটো যদি চিনি নাপায় তেতিয়াহ'লে খুব আক্ৰমণ কৰে, খঙাল হৈ থাকে, কিন্তু যদি নিজৰ মালিকক চিনি পোৱা হৈ যায় তেতিয়াহ'লে এই আক্ৰমণটো অলপ কমি যায়, তেওঁৰ গোন্ধটো চিনি পোৱা হৈ যায়। আৰু যদি নিয়মিতভাৱে সেই মৌ পালন মৌ চাকটোক যত্ন লৈ থাকে, চোৱা চিতা কৰি থাকে, তেতিয়াহ'লে বৰ বিশেষ আক্ৰমণ নকৰে, কিন্তু তথাপিও আমি সেই পোচাকযোৰ পিন্ধাটো জৰুৰী।
0: আৰু এটা কথা মাজতে মই কওঁ, মৌ মাখি যেতিয়া মানুহক বিন্ধে,
1: হয়,
0: যেতিয়া ষ্টিংটো দিয়ে তেতিয়া মৌ মাখি গুচি যোৱাৰ পিছত মৌ মাখি মৰি যায় ষ্টিংটো এৰি যোৱাৰ পিছত, সেইকাৰণে আমি মানে গ্ল'ভছবিলাক বা সেইবিলাক পোচাক আমি ব্যৱহাৰ কৰিব লগা হয়।

0: হয়
1: আৰু ষ্টিং দিয়াটোতো ভালে, বি ভেনমৰ কাম কৰে, কিন্তু মৰি যোৱাটো অলপ দুখজনক, সেইকাৰণে আমি পোচাকবিলাক ব্যৱহাৰ কৰোঁ।
0: তাৰমানে মৌমাখিটোৱে বিন্ধি আমাক আঘাত কৰে নহয় কি নিজে মৰে,
2: নিজে মৰে। কাৰণ সেই হুংডাল হ'ল আচলতে কণী পৰা এটা অস্ত্ৰ আছিলে, সঁজুলি আছিলে, যিটো সেইটো ডেভেলপ নহয়, নহৈ পেলাই এডাল হুল হৈ থাকি যায় আৰু সেইডালে আমাক শত্ৰুক মানে সেইডাল আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰে। কিন্তু সেইডাল হ'ল ছালৰ লগত জড়িত, নিজৰ ছালৰ লগত জড়িত, যিহেতু বিন্ধিলে সেইডাল ছিঙি যায়, ওলাই আনিব নোৱাৰে,
0: ওলাই আনিব নোৱাৰে।
2: এতিয়া সঁজুলিৰ ক্ষেত্ৰত মই আৰু কেইটামান সংযোগ কৰিব বিচাৰোঁ। এতিয়া উৰণি টুপি বা বক্সটোৰ কথা জানিলোঁ, তাৰ লগতে আমাৰ ধোঁৱা ভাটি লাগে, এই স্মকাৰ বুলি কয়, সেইটো ধোঁৱা ভাটিৰে আমি ধোঁৱা দি ল'লে সেই উত্তেজনাটো অলপ কমাই ল'ব পাৰোঁ, হয়, তেতিয়া আমি তাক হাত লগাব সুবিধা হয়। তাৰ লগতে চুৰি কটাৰী লাগে, তাৰপিছত
0: মোচাখন কাটিবলৈ
2: হয়, আৰু হাতমোজা লাগিব, তাৰপিছত আমাৰ ষ্টেণ্ড এডাল থাকে, সেই মৌ বাকচটো য'ত বহাব আমি ৰাখিবৰ কাৰণে সেই ষ্টেণ্ড এডাল থাকে, আপুনি লোহাৰো পাব পাৰোঁ বা কাঠ বা বাঁহৰো আমি বনাই ল'ব
0: পাৰোঁ।
2: সেইটো বিজ্ঞানসন্মত প্ৰযুক্তিত সেইটো নাহে, কিন্তু বহুতে ঘৰুৱাভাৱে কৰি আহিছে, গতিকে তেওঁলোকে তেনেকৈ ৰখা দেখা যায়। কিন্তু বিজ্ঞানসন্মতভাৱে যদি আমি শিকাবলৈ যাওঁ, তেতিয়াহ'লে এই চাৰিটা খুঁটা থকা বা এটা খুঁটা থকা ষ্টেণ্ডত ৰখাটো জৰুৰী, আৰু তাৰ তলত আমি এটা পাত্ৰত পানী বা কেৰাচিন তেল বা এনেকুৱা ধৰণৰ কিবা বস্তু দি পেলাই আমি ৰাখিব লাগে, যাতে তাত পৰুৱা উঠি নাযায় বা আক্ৰমণ নকৰে, সেইটো কাৰণে ষ্টেণ্ডটো দৰকাৰ
0: হয়। এতিয়া এই সেই যিটো বাকচৰ কথা কৈছে, আৰ্হি বাকচটো, তাৰ আকাৰটো কিমান ডাঙৰ হয়?
1: এইটো চাইজ এপ্ৰক্সিমেট ক'বলৈ গ'লে
0: 11 by 12
1: বিভিন্ন খাদ্য আছে,
0: মৌমাখি
1: চব্জি বা খেতি যিকোনো, যদি বিভিন্ন ধৰণৰ যদি তাত খেতি আছে, তাৰপৰা যদি মৌমাখিৰ কালেকশ্যন কৰিবলৈ যদি সুবিধা পায়, তো এবাৰত আমি 3 kg এটা বাকচৰ পৰা,
2: এইটো সঁচৰ লগতো প্ৰজাতিৰ লগতো নিৰ্ভৰ কৰিব, তো ভাৰতীয় সঁচ এটা থাকে, সেই ভাৰতীয় সঁচ বা এপিচেৰেনা বুলি কয়, ইণ্ডিয়ান যিটো হানিবি, সেইটোৰ পৰা 3-4 kg পোৱা যায়,
0: আৰু বহুতে হয়। আৰু সেই 3-4 kg হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হয়?
1: এবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত, যদি মই ক'লোৱেই প্ৰথমতে যে আধাৰ যোনটো আহাৰ খাবলৈ যদি যথেষ্ট আছে, 1 মাহৰ পৰা 1 মাহৰ ভিতৰত 3-4 kg
0: মৌ গোট খাই যায়। হয়, এইখিনিতে মই অকণমান মাজতে প্ৰশ্ন সুধিছোঁ, এতিয়া যিহেতু 3-4 kg কথা কোৱা হৈছে, কোনোবাই ব্যৱসায়িকভাৱে কৰিব, গতিকে বৰ্তমান মৌৰ বজাৰ দৰ কিমান চলি আছে?
2: লিটাৰত 800-1000 হয় 1 kg,
0: 1 kg, গতিকে 4 লিটাৰ হ'লে 3200 টকা, আৰু তেনেকুৱাকৈ যদি এটা বাকচৰ পৰা, আৰু যদি কেওফালে খুব ভাল ফুল চুল আছে, আহাৰ আছে মৌমাখিৰ উপযোগী, তেতিয়াহ'লে কেইবাটাও বাকচলৈকে কৰিব পাৰে,
2: এটা পৰ্যন্ত এবছৰত এটা বাকচৰ পৰা 8-10 kg পাব পাৰিব, খুব ভালকৈ যদি কৰে, তেনেকৈ 10টা বাকচ যদিও খুব কমকৈ হ'লেও কৰে, তেতিয়াহ'লে তেওঁৰ যথেষ্ট লাভ।
0: আৰু
2: এটা ইয়াতে কথা মই সংযোগ কৰিব বিচাৰিম, এতিয়া মৌ পালনটো হ'ল, মই কৈছোঁ, পৰম্পৰাক সংযোগ কৰাই, গতিকে আমি যদি সৰিয়হৰ খেতি কৰিছোঁ বা তিলৰ খেতি কৰিছোঁ বা মাটিমাহ মগুমাহ কৰিছোঁ, তাত যদি আমি এনেকুৱা মৌ বাকচ ৰাখিব পাৰোঁ, তেতিয়াহ'লে মৌ জোলটোতো পালোৱেই ইমানখিনি, তাৰোপৰি এই শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰি দিয়ে।
0: এতিয়া তেনেকুৱা এটা মৌ পালনৰ কাৰণে উপযোগী কেনেধৰণৰ শস্য বা গছ গছনি ৰোৱা দৰকাৰ?
2: এতিয়া বিভিন্ন ধৰণৰ আমি শাক পাচলি বা শস্য আমি কৰিব পাৰোঁ, তাৰোপৰি এইটো আমি সদায় মনত ৰাখিব লাগিব যে মৌ শাক মৌ শস্য বুলি যদি আমি কওঁ, আমি সদায় এইটো মনত ৰাখিব লাগিব যাতে গোটেই বছৰ ধৰি সেই মৌমাখিখিনিৰ চাৰিওফালে সেই খাদ্য শস্যবোৰ থাকে, যাতে মৌমাখিয়ে গোটেই বছৰ সেই খাদ্য পাই থাকিব পাৰে। যেনেকৈ ধৰক বতৰ সলনি হৈ থকা হিচাপত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি বা শস্যবোৰ আমি পাওঁ, গছ গছনি পাওঁ, যেনে ধৰক এতিয়া বহাগৰ মাহত আমি আম কঁঠাল এইবোৰ পাইছোঁ বা বিভিন্ন ধৰণৰ ফলবিলাক পাইছোঁ, ফুলবিলাক পাইছোঁ, তেনেকৈ বিভিন্ন ধৰণৰ শাক পাচলিবিলাকো আমি কৰোঁ, তাৰে ফুলবিলাকেও যথেষ্টখিনি খাদ্য

0: যোগান ধৰিব। তাৰপিছত আমি ঠাণ্ডাৰ দিনত দেখোঁ সৰিয়হৰ খেতি বা লাই শাক কবি এইবোৰ কৰিছে, তেনেকে নিমপাত নিম গছ হওক বা জলফাই গছ হওক, অমৰা হওক বা বেলি ফুলৰ খেতি হওক, এনেকুৱা যিকোনো খেতিয়ে এই খাদ্য যোগান ধৰে মৌ মাখিৰ কাৰণে।
1: হয়, এই খেতি বা তেনেধৰণৰ গছ গছনিবিলাক চৌপাশে ৰাখি
0: ৰাখিব লাগে,
1: মৌ পালনৰ কাৰণে সুবিধা হয়। আৰু কিছুমান এনেকুৱা ফুলো থাকে যিবিলাকৰ ফল হয়তো মানুহে নাখায় কিন্তু খুব ফুলে, যেনে উদাল গছত খুব ফুল ফুলে, গমাৰি গছত খুব ফুল ফুলে, তেনেধৰণৰ গছবিলাকো ৰুব পাৰে।
0: শতদল পদ্ম আছে, তেনেকুৱা কিছুমান ফুল আছে, সেইবোৰে বহুত মৌ মাখি আকৰ্ষিত কৰে।
1: হয়, এতিয়া আপুনি প্ৰজাতিৰ কথা কৈছে, এটা যিটো ভাৰতীয়, সেইটোকে আমাৰ কৃষকসকলক সেইটোকে আপুনি নিশ্চয় পৰামৰ্শ দিব সেই জাতটোৰ কথা। এতিয়া আহোঁ যে কৰ্মযোগ অনুসৰি এতিয়া কৰ্মী মৌৰ কামবিলাকৰ বিষয়ে ক'ব নেকি।
0: আচলতে যিকোনো পতংগৰ জীৱন চক্ৰটো এনেকুৱা যে মৌমাখি মানে প্ৰথমতে পূৰ্ণাংগ অৱস্থাত যদি ধৰোঁ, যে মৌমাখিৰ ক্ষেত্ৰতে উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে মৌমাখিয়ে প্ৰথমে মাখিজনী থাকিলে, সেই মাখিয়ে বা ৰাণীজনী কণী পাৰিব, যিবোৰ কোষ থাকিব মৌচাকত সেই তাতে কণী পাৰিব, কণীৰ পৰা পলু হ'ব, পলুবিলাকৰ পৰা আকৌ লেটালৈ ফৰ্ম হ'ব, লেটাৰ পৰা আকৌ মৌমাখি হৈ তাৰ পৰা ওলাই আহিব। এতিয়া কোষবিলাকৰ পৰা যেতিয়া মৌমাখিটো ওলাই আহিব, তাৰ পৰা প্ৰায় 7-8 দিনলৈকে তেওঁলোকক ধাত্রি মৌমাখি বুলি কোৱা হয়। এই ধাত্রি মৌমাখিখিনিক ইংৰাজীত আমি নাৰ্ছ বুলিও ক'ব পাৰোঁ। আমাৰ যেনেকে মানৱ সমাজত আমি বিভিন্ন ধৰণৰ কাম ভাগ কৰি পেলাই চলিছোঁ, ধৰক হস্পিটেল আছে, পুলিচ ষ্টেচন আছে, বা পহৰা দিয়া তেনেকে আছে, তেনেকে ইয়াতো তেওঁলোকৰ কামবোৰ ভাগ কৰা আছে। এতিয়া ৰাণীজনীয়ে কণী পৰা কাম কৰে, ৰাণীৰ বাহিৰে বেলেগে কাম কণী নাপাৰে, কণী পাৰিব নোৱাৰে। তাৰোপৰি তাত মতা মৌ আছে আৰু মাইকী মৌ আছে। এতিয়া মাইকী মৌখিনিক কৰ্মী মৌ বুলি কোৱা হয়। এতিয়া সেই নামটোৰ পৰাই আমি গম পাওঁ যে তাহাঁতিয়ে অকল কামখিনি কৰে, যিখিনি কাম কৰিব লাগে। এতিয়া সেই কৰ্মী মৌখিনিৰ ভাগবোৰ এনেকুৱা ধৰণৰ যে ধাত্ৰী মৌ বুলি ক'লোৱেই, সেয়া 7 দিনলৈকে যিখিনি বয়সৰ মৌমাখি থাকে, সেই মৌমাখিখিনিয়ে ৰাণীজনীৰ কাৰণে আহাৰ বনোৱা, ৰাণীজনীক খুওৱা, ৰাণীক সদায় ৰয়েল জেলি খুৱায়, ৰাজকীয় মৌখিনিহে খুৱায়। তাৰপিছত পোৱালিখিনিৰ পোহপালন কৰা, তাৰপিছত চাকখন চাফ চিকুণ কৰা, আৰু যাতে বতাহ চলাচল ভালকৈ হৈ থাকে, মানে এয়াৰ কণ্ডিশ্যন বুলি আমি যদি ক'ব পাৰোঁ ইংৰাজীত কওঁ, তেনেকুৱা ধৰণৰ গোটেইখিনি ব্যৱস্থাপনা এই কৰ্মী মৌখিনি ধাত্রি মৌখিনিয়ে কৰি থাকে। 7 দিনীয়া 2-7 দিনীয়া মৌমাখিখিনিয়ে এইখিনি কাম কৰে। তাৰপিছত 7 দিনৰ পাছৰখিনিয়ে প্ৰায় 7-12 দিনলৈকে যিখিনি বয়সৰ মৌ থাকে সেইখিনিক আমি পহৰাদাৰী মৌ বুলি ক'ব পাৰোঁ। এইখিনিয়ে আমাৰ যেনেকে শত্ৰু বুলি যদি ধৰে প্ৰথম মানুহখিনিয়ে আমি চুবলৈ যাওঁ, গতিকে মানুহখিনিক আক্ৰমণ কৰা, নাইবা চৰাই চিৰিকটিয়ে আক্ৰমণ কৰে, চৰাই চিৰিকটিক খেদোৱা, নাইবা তাত বিভিন্ন ধৰণৰ শত্ৰু আহিব পাৰে, পঁইতাচোৰা, জেঠী, কুদুবৰল, এইবিলাকৰ পৰা যাতে বাঁহটো ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ কাৰণে কাম কৰে। তাৰ পাছৰ বয়সৰখিনিয়ে আকৌ খাদ্য সন্ধানকাৰী হিচাপে কাম কৰে। সেইখিনিয়ে প্ৰায় 3 কিলোমিটাৰ দূৰলৈকে বিচাৰি যায় ক'ত ক'ত খাদ্য আছে। সেই মৌমাখিখিনিয়ে বিভিন্ন ৰঙৰ প্ৰতি আকৰ্ষিত হয়, বিশেষকৈ হালধীয়া ৰঙৰ প্ৰতি, যেনেকে বেলি ফুল বা সৰিয়হৰ প্ৰতি আকৰ্ষিত হৈ খাদ্য বিচাৰি যায়। এতিয়া সেই খাদ্য বিচাৰি যোৱাৰ দিশৰ এটা তেনেকে বিচাৰি যায়। তাৰপিছত যেতিয়া নিজৰ খাদ্য সন্ধান পায়, সন্ধান পোৱাৰ পাছত পুনৰ বাহলৈ উভতি আহে, উভতি অহাৰ পাছত তেওঁ তাহাঁততকে বয়সত অলপ বেছি সেই মৌমাখিখিনিক সেইটো বস্তু জনায়, সেইখিনিক কয় সংগ্ৰহকাৰী মৌমাখি। এতিয়া সেই সংগ্ৰহকাৰী মৌমাখিখিনিক এতিয়া জনাবলৈ, এতিয়া আমি যেনেকে এতিয়া অসমীয়া ভাষাত কথা পাতি আছো বা নিজৰ মাতৃভাষাত কথা পাতো, তেনেকে তাহাঁতিও এই সন্ধানকাৰীখিনিয়ে সংগ্ৰহকাৰীখিনিক বুজায়, আৰু সেই বুজোৱা ভাষাটোকে কয় নৃত্য। এতিয়া সেই নৃত্যটো দুবিধ 3বিধ থাকে। এতিয়া প্ৰধানকৈ এটা হ'ল ঘূৰণীয়া নৃত্য কৰে। ঘূৰণীয়া নৃত্য কৰা মানে হ'ল 3 কিলোমিটাৰৰ ব্যৱধানত এই খাদ্যখিনি আছে, শস্যটো আছে, হয়, গতিকে সেইফালে যাব পাৰি। তাৰপিছত কেতিয়াবা অসমীয়া চাৰিটোৰ নিচিনাকেও নচা দেখা যায়, তাৰ মানে হ'ল 3 কিলোমিটাৰতকৈ অলপ দূৰলৈ আছে আৰু সেই দিশটো দেখাই দিয়ে যে এই ধৰণে যাব লাগে বুলি, এই তেনেকুৱা কিছুমান থাকে।

0: তাৰপিছত আকৌ কিছুমান কাচি কাচি জোনৰ নিচিনাকেও নৃত্য কৰে, সেইটো এটা বেলেগ তেনেকে বুজায়। এই নৃত্য প্ৰদৰ্শন কৰিয়ে ইজনে ইটোৱে সিটোক বস্তুটো বুজায়।
1: খুব আকৰ্ষণীয় আৰু মনোগ্ৰাহী আৰু মৌমাখিৰ গোটেই জীৱনকালটো তেওঁলোকৰ কৰ্মপদ্ধতি ইমান প্ৰণালীবদ্ধ, সেয়া আচলতে আমি সকলোৱে শিকিব লাগিব। আৰু প্ৰকৃতিৰ যে কি এক মানে আজব পৃথিৱী আৰু তেওঁলোকৰ ভাষা, সেয়া খুব আকৰ্ষণীয়, খুব ভাল লাগিল আচলতে কথাখিনি শুনি। এতিয়া আপুনি তাৰ মাজতে ক'লে যে শত্ৰুৰ কথা, এতিয়া মৌমাখিৰ শত্ৰু বা বেমাৰ আজাৰো নিশ্চয় হয়, সেই বিষয়ে কি ক'ব খেৰমাজ ডাঙৰীয়াই?
2: শত্ৰু কথাটো বাইদেউ ক'লে, জেঠী এটা আছে, জেঠীয়েও খায়, মৌমাখিকে খায় জেঠীয়ে, এটা এটা কৰি। বাকী পৰুৱাৰ কথা ক'লে, আচল বেমাৰটো হ'ল মৌমাখি পালনত মই যোনটো পালোঁ, মৌ পোক বুলি কয়, ইংৰাজীত ৱক্স মথ বুলি কয়। ভিতৰত এটাৰে এটা পখিলা আহি কণী পাৰি যায়, সেই কণীটোৰ পৰা এই মানে ৱক্স মথটো উৎপন্ন হয় আৰু গোটেই মৌচাকত পলু লেতা যি আছে গোটেই বস্তু খাই দিয়ে। আৰু এটা আছে মাইট বুলি কয়, উকনি এটা উকনি নিচিনাই মানে পিঠিত বহি থাকে আৰু মৌমাখি, এইটো এটা। আৰু পালো মানে ডায়েৰিয়া হয় মাজে মাজে,
1: সেইবিলাক হলে মোৰ গুণাগুণ নষ্ট হ'ব পাৰে। এই বেমাৰবিলাকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
0: হয়, এতিয়া প্ৰথম কথা হ'ল আমি সদায় মনত ৰাখিব লাগে, আমি যেতিয়া মৌ পালন কৰিছোঁ, খেমৰাজ ডাঙৰীয়াই কৈছে যে কষ্টকৰ হয়, তথাপিও মই কওঁ এইটো আমি যিসকলৰ মাটি নাই, মাটি কম আছে বা কম খৰচত কৰিব পাৰে, বা যিসকলে বেলেগ কাম কৰে কিন্তু তাৰ পাছতো সময় উলিয়াই এইখিনি কৰিব পাৰে, মৌ পালন বা নিবনুৱা হওক বা ছাত্ৰ ছাত্ৰীসকলেও কৰিব পাৰে ঘৰত। গতিকে আমি এইবোৰ কৰোঁতে, মৌ পালন কৰোঁতে এটাই মন কৰিব লাগিব যে আমি সময়মতে পৰীক্ষা কৰি থাকিব লাগিব, নিৰীক্ষণ কৰি থাকিব লাগিব, যাতে তাত কোনোবা কিবা পোক পৰুৱা সোমাইছে নেকি, জেঠী বা পঁইতাচোৰা সোমাইছে নেকি, বা কিবা বেলেগ অসুবিধা পাইছে নেকি, সেইটো আমি সময়ে সময়ে নিৰীক্ষণ কৰি থাকিব লাগিব। সেইটোৱেই মৌ পালনৰ প্ৰধান অস্ত্ৰ। গতিকে আমি যদি দেখিছোঁ ইয়াত কিবা সোমাইছে, আমি ততাতৈয়াকৈ সেইখিনি পৰিষ্কাৰ কৰি দিব লাগিব। আৰু এটা ইয়াত অতি শুনি ভাল পোৱা এটা কথা হ'ল যে মৌ মাখিখিনিয়ে নিজৰ মালিকক সদায় জনায় যে মোৰ এটা সমস্যা হৈছে। সদায় মালিকে গম পায় যে ওচৰত কি কৰে, মৌ মাখিখিনিয়ে মূৰৰ ওচৰত ঘূৰি থাকে, জনায় যে মোৰ আমাৰ মানে সমস্যা হৈছে। গতিকে আপুনি যদি গৈ পেলাই, হয় যদি গৈ পেলাই আপুনি বাকচটো নিৰীক্ষণ কৰে, নিশ্চয়কৈ আপুনি দেখিব তাত কিবা এটা নহয় কিবা এটা সমস্যা আছে,
1: সেইকাৰণে মৌটো আহি মোৰ ওচৰত ঘূৰি আছে,
0: ঘূৰি আছে। তাৰপিছত আৰু লগতে আমি এনেকুৱা ঠাইত বাকচটো ৰাখিব লাগে যাতে ৰাতিপুৱা ৰ'দটো পৰে কিন্তু গোটেই দিনটো ৰ'দ পৰি নাথাকে, গৰম নাপায় ইমান, ৰাতিপুৱা ৰ'দ যাক পাবই লাগিব, আৰু বতাহ ডাইৰেক্ট যাতে নাপায়, তাৰ কাৰণে ওচৰত অলপ গছ গছনি লাগিব, কিন্তু একেবাৰে মুখতো গছ গছনি থাকিব নালাগে যাতে ওলোৱা সোমোৱাত বাধা পায়, অলপ মুকলিকে ৰাখিব লাগিব,
1: পথাৰ প্ৰবল সোঁতটোৱে যাতে আহি পেলাই বাকচটোত
0: হয় নালাগে। গতিকে আৰু ওচৰে পাজৰে পানীৰ উৎস থাকিব লাগিব যাতে পানী দৰকাৰ হ'লে তাৰ পৰা পায় সহজে। হয়, আৰু আমি যদি দেখিছোঁ যে তাত আৰু ৱেক্স মথৰ বা মম পতংগৰ আক্ৰমণ হৈছে, আমি সেইবোৰ মৌচাকখন ফ্ৰেমে সৈতে উলিয়াই আনি সেইবোৰ চাফা কৰি দিব লাগিব, ৰ'দত দিব লাগিব, আৰু এই যে মম মাইট বুলি কৈছে চাহি, সেয়াৰ যদি আক্ৰমণ দেখিছোঁ, আমি কিছুমান এলকহল চুৱেপ পাওঁ, সেয়া কপাহত লগাই মুচি দিব লাগিব, বা তলত তলিচা পীৰা এখন থাকে মৌ বাকচটোৰ একেবাৰে তলৰ অংশ, তাৰ তলত আমি যদি কিবা এলকহল দি দিওঁ, তাত কেতিয়াবা সেই মাইটবিলাক সৰি পৰি তাত লাগি ধৰিব, তেতিয়া আমি তলিচা পীৰাখন দি চাফা কৰিব পাৰোঁ। এনেকুৱা কিছুমান কৰিব পাৰোঁ। আৰু কিছুমান দৰৱো পোৱা যায় মাইটৰ কাৰণে, থাইমল বুলি এটা মেডিচিন আছে, সেইটো আমি স্প্ৰে কৰিব পাৰোঁ। আৰু কিন্তু তথাপিও আমি যিহেতু ঘৰত আমি কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰাকৈ কৰিব বিচাৰিম, দৰৱ কোনো ব্যৱহাৰ নকৰাকৈ। থাইমলটো বাৰু প্লেণ্ট বেছড হয়, প্ৰাকৃতিকভাৱে পোৱা, কিন্তু বাকী যিবোৰ স্প্ৰে থাকে আমি বিৰত থকাই ভাল। খুব কম পৰিমাণে যদি হৈছে আমি নিৰীক্ষণ কৰি থাকিলে কম সময় মানে কম হতেই আমি ধৰা পেলাব পাৰিম। গতিকে সেনে ক্ষেত্ৰত আমি ৰ'দ দিয়া বা গৰম পানী দি মোচা চাফা কৰা সেইখিনি কৰিলেই ভাল।
1: তাৰমানে কেতিয়াবা জেঠী বা পঁইতা চৰাইবিলাক যদি সোমায়, মৌমাখিখিনি নিজেতো আক্ৰমণ কৰিবই, কিন্তু কেতিয়াবা হয়তো মানুহৰ সহায় প্ৰয়োজন হ'ব
0: পাৰে।
1: আৰু যদি ভালকে পোহ মনা মৌ হয়, তেতিয়া

0: হ'লে নিশ্চয় মালিকক কেনেবাকে হ'লেও জনাব
1: জনাব।
0: এতিয়া আহিল এই আমাৰ ঋতুকালীন পৰিচালনা, মানে ঋতু অনুসৰি তাৰ পৰিচালনা পৰিচৰ্যাবোৰ বেলেগ বেলেগ হয় নেকি? হেমৰাজ ডাঙৰীয়াই কি ক'ব?
2: নিশ্চয়, কিয়নো এতিয়া বাৰিষা বুলি ক'ব লাগিব, বাৰিষাত ৰসৰ অভাৱ হয়, নাটনি হয়, কিয়নো বৰষুণ আহি থাকে, তো বৰষুণত ৰস নাপায় মৌমাখিয়ে। তো তেতিয়া বাৰিষাৰ সময়ত আমি তেওঁলোকক যদি আছে ঘৰত আমি মৌ ৰসে দিব পাৰোঁ, যদি নাই তেনেহ'লে চিৰা বা চেনি পানী যোনটো বুলি কয় সেইটো এটা ৰেচিপি আছে, সেই হিচাপত বনাই পৰিচৰ্যা তেনেকৈ তাক দিব লগা হয়, কিয়নো বেছিকৈ বৰষুণ হৈ থাকিলে খাদ্যৰ অভাৱ হয়। তো বাৰিষাত সেইধৰণে তাক চাব পাৰি, আৰু ঠাণ্ডা দিনৰ ছিজন বুলি কোৱা হয় যোনটো মৌমাখিৰ কাৰণে, সেইটোত তেওঁলোকে যথেষ্ট খাদ্যও থাকে, সুন্দৰ কামো কৰে, তেওঁলোকে ব্যস্ততা বহুত থাকে, সেইকাৰণে আমি ঠাণ্ডাৰ দিনত ইমান বিশেষ পৰিচৰ্যা নাই, মাত্ৰ সময়মতে যোনটো বাকচত আমি মৌ পুহিছোঁ সেই বাকচটো সময়মতে নিৰীক্ষণ কৰাটো অতিকৈ জৰুৰী।
0: খেমৰাজ ডাঙৰীয়া আৰু এটা কথা জনাব নেকি, মানে মৌমাখিৰ জীৱনকাল বিষয়ে কিমান দিনলৈ জীয়াই থাকে, বা কেতিয়াবা এনেকুৱাও হয় নেকি বোলে মৌমাখিৰ পৰিমাণত কমি যোৱাত আপুনি দেখিছে?
2: হয়, নিশ্চয়কৈ মৌমাখি বাৰিষা সময়ত, বাৰিষাৰ সময়ত মৌমাখিয়ে চাৰিৰ পৰা ছয় সপ্তাহলৈ জীয়াই থাকে গৰমৰ দিনত, আৰু ঠাণ্ডাৰ দিনত যেতিয়া ঠাণ্ডা পৰে ঠাণ্ডাৰ দিনত চাৰিৰ পৰা ছয় মাহলৈকে বাচি থাকে, আৰু কুইনজনী ৰাণীজনী দুইৰ পৰা পাঁচ বছৰলৈকে জীয়াই থাকে, আৰু মতা মৌ বুলি কয় যিটো দ্ৰোণ বুলি কওঁ আমি, একৰ পৰা দুই মাহলৈকে তেওঁ জীয়াই থাকে, তাৰপিছত নিজে মৰি যায়।
0: ৰাণী বুলি যে কৈছে আপুনি দুই বছৰৰ পৰা পাঁচ বছৰ পৰ্যন্ত জীয়াই থাকে, তেওঁ সুকীয়া হয় নেকি?
2: তেওঁ দেখাত সুকীয়া হয়, অলপ চব মৌমাখিতকৈ অলপ বেলেগ, ডাঙৰ, অলপ দীঘল, ৰাণী হয় যেতিয়া ৰাণী টাইপৰ, ৰাণী নিচিনাই দেখে,
0: ৰাণী নিচিনাই
2: আমি তেনেকৈ দেখোঁ, ৰাণীয়ে দেখোঁ, তো ইমান গোটেই কলনীবিলাক তেওঁৰ হিচাপতে চলাই লৈ গৈ আছে। তো ৰাণীজনী তিনি বছৰলৈকে তেওঁ কাম কৰে, তিনি বছৰলৈকে ৰাণীজনীয়ে সুন্দৰ কাম
0: কৰায়,
2: কিন্তু তিনি বছৰ পাৰ হোৱাৰ পিছত অলপ বয়স হৈ যায়, তেতিয়া কাম কমি আহে, কামটো তেওঁ নোৱাৰা হয় লাষ্ট, লাহে লাহে বয়স বাঢ়ি যোৱাৰ পিছত যেনেকৈ মানুহৰ হয় ঠিক তেনেকৈ ব্যৱস্থাত মৰি যায়।
0: যেতিয়া ৰাণী ৰাণীজনী নোহোৱা হৈ যায়, মৰি যায়, তেতিয়া বেলেগ ৰাণী আহে নে কি হয়?
2: মৌমাখি এটা ক'বলৈ গ'লে এতিয়া এইটো নেচাৰেল হয়, মৌমাখি যেতিয়া এটা বাকচত আছে তাৰ সময় হোৱাৰ পিছত ভাগ হৈ যায়, এইটো নেচাৰেলি।
1: এই ৰাণী মৌ, ৰাণী মৌমাখিজনীৰ কথা ওলাই আছে, গতিকে ৰাণী মৌ বয়স হোৱাৰ লগে লগে এইটো কোৱা হৈছে যে কণী পাৰিবলৈ অপাৰক হৈ যায়, আৰু তেতিয়াই কি কৰে, ভাবে যে মই সন্যাস ধৰ্ম ল'ব লাগে আৰু এওঁলোকে নিজে এতিয়া চলিব, মই আঁতৰি যাওঁ। তেতিয়া কি হয়, সেই ক্ষেত্ৰত আকৌ দুটামান কৰ্মী মৌ বা মতা মৌয়ে ভাবিব এই ৰাণীগৰাকীয়ে আমাক ইমান দিন ৰাখি থাকি আমাক চালে, গতিকে তেওঁক অকলে যাব দিম নে, গতিকে কেইটামানে ভাগ হৈ পেলাই সেই ৰাণী মৌজনীৰ লগত গুচি যায়। তাৰপিছত কি হয়, এতিয়া এওঁলোককতো নতুন ৰাণী এজনী লাগিব, গতিকে এই বুঢ়ী ৰাণীজনীয়ে আচলতে দি থৈ যায় আদেশ দি থৈ যায় যে তহঁতি নতুন ৰাণী বনা, গতিকে সেই নতুন ৰাণীৰ কাৰণে এটা নবনায়, মানে কোষত কণী নাপাৰে, কেইবাটাও কণী পাৰে, প্ৰথমতে মতা মৌৰ কোষ বনায়, মতা মৌ তাত উৎপন্ন কৰে, মতা মৌখিনি মৌমাখি যেতিয়া ওলাই আহে তেতিয়াই ৰাণী মৌমাখি উৎপাদন কৰিবৰ কাৰণে প্ৰস্তুতি চলায়। এতিয়া ৰাণী ৰাণীৰ কাৰণে কেইবাকেও কেণ্ডিডেট থাকে বুলি ক'ব লাগিব, এতিয়া তাৰে সেইকেইটাক ৰয়েল জেলিটো খুৱাই থাকে, আৰু খুওৱাৰ পাছত যিগৰাকী ৰাণীয়ে আগতে ওলাই আহিব পাৰে সেই কোষৰ পৰা, সেই ৰাণীজনীয়ে আকৌ বাকীখিনিক আদেশ দিয়ে যে মই ৰাণী হৈ গ'লো তহঁতক, গতিকে আৰু বেলেগ ৰাণীৰ প্ৰয়োজন নাই, বাকীকেইটাক নষ্ট কৰি দিয়ে, গতিকে নিজে ৰাণী হৈ যায়, ৰাণী হোৱাৰ পাছত সেই শাসন চলায়, গতিকে এনেকৈ চলি থাকে। আৰু এই ৰয়েল জেলিটোৱে আমি আকৌ মানুহে কি কৰিব পাৰোঁ, তাৰ পৰা সংগ্ৰহ কৰি ব্যৱসায়িক ভিত্তিত বিক্ৰী কৰিব পাৰোঁ, চৰা দামত পোৱা যায়, আৰু এইটো কস্মেটিক্স বা ফাৰ্মাচিউটিকেলত ব্যৱহাৰ হয়।
0: আচলতে কথাবিলাক, মৌমাখিৰ কথাবিলাক খুব সাধু কথাৰ নিচিনা শুনিবলৈ খুব আকৰ্ষণীয়। এতিয়া আমাৰ অনুষ্ঠান সামৰণিৰ ফালেও আমি আগবাঢ়িছোঁ, এতিয়া গোটেই কথাখিনি পাতি আমি দেখিলোঁ যে প্ৰথম কথা হ'ল জলবায়ু, হয়নে? জলবায়ু খুব নিৰ্মল হ'ব লাগিব, ওচৰে পাজৰে ক'তো ইটা ভাটা, চাহ বাগান, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, বায়ুমণ্ডল প্ৰদূষিত হয়।

0: থকা সেই ধৰণৰ বাতাবৰণ থাকিলে মৌ পালনটো আচলতে সম্ভৱ নহয়। কোনোবাই যদি কৰিব খোজেও তেতিয়াহ'লে হয়তো আধাতে বন্ধ কৰিব লাগিব। গতিকে একেবাৰে শেষত ইয়াৰ আৰ্থিক দিশৰ প্ৰতি আকৰ্ষিত হোৱাকে কৃষকসকলে কৃষকসকললৈ কিবা এটা আগবঢ়াব সামৰণিত।
1: হয়, মই এইটোৱেই কওঁ, সকলোৱে যিসকলে খেতি কৰি আছে বা খেতি কৰা নাই কিন্তু মৌ পালনৰ ক্ষেত্ৰত আগ্ৰহী, সকলোৱে আগবাঢ়ি হওক, ছাত্ৰ ছাত্ৰী হওক, নিবনুৱা হওক বা কৰ্মত জড়িত হৈ থকা হওক, সকলোৱে মৌ পালন কৰিব পাৰোঁ। আমি নিজৰ পৰিৱেশৰ কাৰণে বা আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে, নিজৰ জীৱন নিৰ্বাহৰ কাৰণে আমি মৌ পালন কৰাটো দৰকাৰ। আৰু যিহেতু আমি গম পালোঁ যে মৌ পালনৰ ক্ষেত্ৰত আমি প্ৰায় প্ৰাকৃতিকভাৱে জৈৱিকভাৱে আমি খেতি কৰাটো প্ৰয়োজন, তাৰোপৰি কেতিয়াবা কিছুমান খেতিত আমি সকলোকে জৈৱিকভাৱে কৰিব ক'ব নোৱাৰোঁ, গতিকে তেওঁলোকে যাতে অবিষাক্ত কীটনাশকসমূহ ব্যৱহাৰ কৰিহে কৰে বা ইয়াৰ মৌ পালনৰ এটা সময়ো থাকে যে মৌ মাখিবিলাক সদায় সক্ৰিয় হৈ থাকে ৰাতিপুৱা 9 বজাৰ পৰা 3 বজালৈকে দিনৰ, গতিকে সেই সময়ত যাতে কীটনাশক বা কেমিকেল পদাৰ্থবিলাক ব্যৱহাৰ কৰোঁতে বিৰত থাকে। গতিকে এইখিনি কৈ সকলোকে মৌ পালন কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।
0: আজি আপোনালোক দুয়োগৰাকী আহিলে, আমাক খুব ধুনীয়াকৈ কথাখিনি জনালে, তাৰ বাবে ধন্যবাদ জনালোঁ। আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
2: শ্ৰোতাসকলে কৃষি জগত শুনিলে। আজিৰ বিষয় আছিল মৌ পালন স্বাৱলম্বিতাৰ এক সম্ভাৱনাময় পথ। আলোচনাটিত ভাগ ললে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আলোচনাটি ৰাত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

0: 10 লাখ টাকার লটারি নয় পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
0: RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: মিডিয়ামে ভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIRৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া জিকিৰ শুনাবলৈ লৈছোঁ আজমল হুছেইন আৰু তেওঁৰ সংগীসকলৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ কটকটীয়া ব্যৱস্থা আৰু ছুইজাৰলেণ্ড স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত দুজন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হবলৈ আহান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি

0: এছ অ' দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথি পত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণ দাবীসমূহ অনুমোদন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংশ। তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য তিনি চাৰিবিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু চাৰিবিধ তিনিবিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু তিনি চাৰিবিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
0: আজিৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিৎ দত্ত, বিধায়ক মুনীন্দ্ৰ দাস আৰু পল্লৱলোচন দাস উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14 জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 3 জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকৰ্মীৰ দ্বাৰা 34,289খন ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত মুঠ 7 জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা 1জনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহ অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধীশ

0: ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্ৰয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে পাশে লাউডস্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ মোবাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবক্স হাইস্কুল আৰু ৰঞ্জিত শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: মানে ৰিভিউ মিটিং কৰিলে, প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট, যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই। আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক, মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ, মানে এডভান্স এনে কাম দিব নোৱাৰে। আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব।
0: কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে সম্প্ৰতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ এয়া বিশেষ প্ৰতিবেদন।
3: নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটো সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হলে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে। একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰী চিৰিংচুক গাঁৱৰ 2 জন লোকৰ গাহৰি পামক আফ্ৰিকান চোৱাইন ফিভাৰৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্ৰয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ নগাঁও আৰু লখিমপুৰৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আৰু হিমাদ্ৰী দিহিঙীয়াৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
2: নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙালবলহু

পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গলত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰৱেছিয়াক 2-1 গলত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা বিশ্বকাপৰ নৱতম আশ্চৰ্য কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত।

0: হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিয়তি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। বৃন্দগান, গীতৰ ৰচনা পৰাগধৰ চলিহাৰ।

0: পৰাগধৰ চলিহা ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জলচুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 trillion মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী মেঘৱালে আজি পঠনাত থকা মুখ্যমন্ত্ৰী আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমহিতা ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বে বাংলাদেশক অৱগত কৰিছে।
2: बांग्लादेश में परियोजनाओं के लिए भारत की विकास सहायता आपसी सहमति से तय किए गए रोड मैप पर आधारित है। इसकी नियमित रूप से समीक्षा की जाती है। तीस्ता नदी प्रोजेक्ट पर हमारे विचार पहले ही बांग्लादेश को बता दिए गए हैं। तीस्ता मुद्दे पर अपने समग्र दृष्टिकोण में हम इससे जुड़े सभी घटनाक्रमों को ध्यान में रखेंगे।
1: বাংলাদেশৰ সীমাৰ ভিতৰত তিস্তা নৈ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে সবিশেষ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে তিস্তা নৈৰ লগত জড়িত সকলো সমস্যা সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনিজুৱেলাৰ পৰা ভাৰতলৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনিজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনিজুৱেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে শ্ৰীমোদীয়ে 6 জুলাইৰ পৰা 8 জুলাইলৈ ইণ্ডোনেছিয়াত থাকিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাকাৰ্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্ৰীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী

0: 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়াত থাকিব। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰধানমন্ত্ৰী ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত ভাগ ল'ব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্ৰযুক্তি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ত্ৰিদেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত 10 আৰু 11 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লুকছনৰ সৈতে বৈঠকত মিলিত হ'ব। সচিবগৰাকীয়ে কয় যে বিগত 40 বছৰত শ্ৰীমোদী হ'ব নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম তিনিটা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ
1: দিয়ে। We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470. That is how we'll reach a trillion.
0: নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু উদ্যোগিক গোটে সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শ্ৰীগোৱেলে কয় যে প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ৰপ্তানিৰ ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলতা যথেষ্ট উন্নত কৰিছে। ৰপ্তানিক উদগনি যোগোৱাৰ এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ

0: আইআইটি খড়গপুর পিএইচডি করিলে, এই কথাখিনি আমি আলোচনা কৰিছিলোঁ। আৰু এটা আমাৰ খুব গুৰুত্বপূৰ্ণ এটা কথা আমাৰ ৰৈ আছে, সেইটো হ'ল আমাৰ অসমত আপোনাক বিশেষকৈ জানে এজন বিজ্ঞানৰ লেখক বুলি, যে অসমীয়া বিজ্ঞান সাহিত্য বুলি কওঁ নাইবা অসমীয়া বিজ্ঞান লেখা বুলি যদি কওঁ, তেতিয়াহ'লে আপুনিও এজন বাটকটীয়া আৰু সেইটো ক্ষেত্ৰত আপোনাৰ অৰিহণা সুদূৰপ্ৰসাৰী। আপুনি গণিতৰ ওপৰত পুথি পত্ৰ লিখিছে, যথেষ্ট প্ৰবন্ধ পাতি লিখিছে, কল্পবিজ্ঞানত আপোনাৰ অৰিহণা আছে, আৰু সেইটো ক্ষেত্ৰত ৰাইজে আপোনাক এজন সুদক্ষ লেখক বুলিয়ে প্ৰত্যেকেই ভাবে বা শ্ৰদ্ধাও কৰে। গতিকে আজি আপোনাক বিশেষকৈ এই বিজ্ঞান লেখা সম্পৰ্কত আপুনি কেনেকৈ আৰম্ভ কৰিলে, সমস্যাটো কি আছিল, অনুপ্ৰাণিত কেনেকুৱাকৈ হ'ল, সেইখিনি কথা জানিব বিচাৰিছোঁ ছাৰ।
1: ধন্যবাদ। আচলতে এই বিজ্ঞান, জনপ্ৰিয় বিজ্ঞান লিখাৰ যিটো কথা মোৰ, সেইটো মই এটা বাক্য সদায় কওঁ, দুৰ্ঘটনাই ঘটনা সৃষ্টি কৰে। মই বেনাৰসৰ পৰা যেতিয়া ইঞ্জিনিয়াৰিং এৰি উভতি আহি সোণাৰামত শিক্ষক হ'লোঁ, তেতিয়া মোৰ মনত এটা সদায় হীনমান্যতা কাম কৰে। মোৰ সদায় বেয়া লাগে যে মোৰ লগৰ ল'ৰাবিলাক আগবাঢ়ি গ'ল, মই পিছ পৰি থাকিলোঁ, মোৰ জীৱনত একো নহ'ল। আৰু এই কথাখিনি কিন্তু মোক বাবাই বেছি আঘাত দিছিল। বাবা আঘাত মানে বাবাই আচলতে চেতনা দিবৰ কাৰণে আঘাত দিছিল, কৈছে তোৰ আৰু নহ'ল, তই মাষ্টৰ হৈয়ে থাকিলি, তোৰ কুস্তিত অল্পবিদ্যা বুলি আছে, সেই অল্পবিদ্যাই হ'ল। এই কথাখিনিয়ে মোক কিন্তু তেতিয়া দেখিলোঁ যে কি কৰিলে মই এই হীনমান্যতাৰ পৰা উদ্ধাৰ হ'ব পাৰিম। তেতিয়া হঠাৎ ভাবি চিন্তি চাই দেখিলোঁ, তেতিয়া সৌৰভ কুমাৰ চলিহা বাপুদা যে সুৰেণ মেধি, তেওঁ মোৰ তাত প্ৰায় আহে আৰু তেওঁ ক'লে যে বিজয়, এটা বস্তু তুমি লিখিব পাৰা, এই জনপ্ৰিয় বিজ্ঞানটো আমাৰ অসমীয়া সাহিত্যত নাই, তুমি সেইটোতে হাত দিয়া। আৰু তেওঁৰ কথা শিৰোধাৰ্য কৰি মই এই জনপ্ৰিয় বিজ্ঞান লেখা আৰম্ভ কৰিলোঁ। প্ৰথম মই লিখিও কিন্তু আমাৰ প্ৰতিনিধিত, আমাৰ প্ৰতিনিধিত তেতিয়া যোগসূত্ৰ হ'ল ৰত্ন যায় অসমৰ পৰা প্ৰবন্ধ পাতিবিলাক সংগ্ৰহ কৰি কলিকতালৈ লৈ যায় আৰু কলিকতাত ছপায়। পদ্মবৰ্গটো কি কলিকতাতে থাকে, পদ্মবৰ্গ তেতিয়া আমাৰ প্ৰতিনিধিৰ সম্পাদক। মই প্ৰথম যেতিয়া লিখিলোঁ, প্ৰথমটো ওলোৱাৰ পাছতেই মই কেইবাটাও মানে আলোচনী আৰু বাতৰি কাকতৰ পৰা আহ্বান পালোঁ যে তাহাঁতৰ তাত তেওঁলোকৰ তাত লিখিব লাগে, আৰু সেইটো মোক বৰ উদগনি দিলে। আৰু লগতে পদ্মবৰ্গটকীয়ে ফোন কৰি ক'লে যে আপোনাক ইমান টকা আমি দিম, লিখি যে টকা পাব পাৰি তেতিয়া মই ভবাই নাছিলোঁ। আৰু সেই আপাহতে মই প্ৰায় কেইখন সেই সময়ৰ আলোচনী আৰু তাৰপিছতে ৰামধেনু লিখোঁ, বীৰেণ ভট্টই খুব হেৰি কৰিলে, তাৰপিছত দৈনিক কাকত মই তাত জনপ্ৰিয় বিজ্ঞান লিখিবলৈ ল'লোঁ। আৰু জনপ্ৰিয় বিজ্ঞান লিখিব লাগিলে, তুমি অলপ আগতে যিটো কথা কৈছা যে বিজ্ঞানৰ প্ৰায়বোৰ শাখাতে হাত দিয়া মানে হাত দিব লাগিব, কাৰণ তুমি এটা বিষয়লৈ লিখিব নোৱাৰা, গতিকে বিভিন্ন বিষয়ত যেতিয়া লিখিব লাগে তেতিয়া বিভিন্ন বিষয়ৰ পঢ়া শুনা কৰিব লাগিব। আৰু তাৰ কাৰণে মই কিন্তু সাজু হ'লোঁ। সেই সময়ত এই পাণবজাৰৰ এখন দোকান আছিল ৱেষ্টাৰ্ণ বুক ডিপট বুলি, এতিয়াও আছে বোধে। সেই দোকানখনে দুখন বিদেশী আলোচনী আনিছিল, ইংলেণ্ডৰ পৰা ওলোৱা আণ্ডাৰষ্টেণ্ডিং চায়েন্স আৰু হাউ এণ্ড হোৱাই, তাহাঁতৰ বিক্ৰী নাই। তো মই আহি তাৰ কেইবাটাও কপি একেলগে কিনি ল'লোঁ আৰু লৈ মই ইংলেণ্ডলৈ টকা পঠালোঁ এই প্ৰিচক্ৰাইব কৰি। আৰু সেই দুখন আলোচনী, আৰু সেই সময়ত আৰু এখন আলোচনী আছিল য'ত বিজ্ঞান আৰম্ভ হৈছিল, বঙালী আলোচনী দেশ, দেশত সমৰজিৎ কৰ বুলি এজন বিজ্ঞান লেখক, তেওঁ বিখ্যাত, তেওঁ ঢুকাইছে এতিয়া, তেওঁ এই দেশত

0: মই প্ৰতিনিধিত লিখাটো বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পাছত প্ৰায় ডেৰ বছৰমান মই লেখা নাই। হেনমতে ভূপেন হাজৰিকা সম্পাদক হৈছে, তেতিয়া তেওঁ নাওবৈচাৰ পৰা এম এল এ হৈ থাকোঁতে তেওঁ তেওঁৰ ভায়েক বলেন হাজৰিকা, তেওঁ এণ্ঠনি কলেজতে কাম কৰিছিল, গতিকে মোক মাতি পঠালে। মই যেতিয়া এণ্ঠনিত কাম কৰি আছোঁ, তেওঁ মাতি পঠালে, মই গৈছোঁ। তেওঁ ওলাই আহি নাটকীয় আৰু একেবাৰে, বিজয়কৃষ্ণ আপুনি প্ৰতিনিধিত লেখা কিয় বাদ দিলে? কথা নাই, অহা সংখ্যাৰ পৰাই আপুনি লিখিব লাগিব। আৰু শুনক, আপোনাৰ মাননি ডবল কৰি দিয়া হ'ল, এইবুলি কৈ তেওঁ গুচি গ'ল। মই সেই কথাখিনি আদেশ বুলি অনুগ্ৰহণ কৰিলোঁ। বলেনে যেতিয়া, বলেন আছিল মোৰ লগত, বলেন হাজৰিকা, তেওঁ কৈছে যে দাদাই এনেকৈ কথা কয়, তাৰমানে দাদাই ধৰি লৈছে তুমি লিখিবাই। আৰু আকৌ সেই প্ৰতিনিধিত লিখা আৰম্ভ কৰিলোঁ।
1: সেই সময়ত ছাৰ এনেই কিন্তু যিটো পাঠক সমাজ, আমাৰ বাতৰি কাকজৰ পাঠক, মানে পাঠ্যপুথিৰ পাঠক আৰু আমাৰ প্ৰসংগ পুথিৰ পাঠক, পাঠক সমাজৰ এই বিজ্ঞানৰ লেখাৰ প্ৰতি সঁহাৰিটো কেনেকুৱা ধৰণৰ আছিলে?
0: একেবাৰে আক্ষেপৰ কথা। প্ৰথম অৱস্থাত মই পাঠকৰ পৰা সিমান সঁহাৰি পোৱা নাছিলোঁ, বৰং মোৰ লগৰ কিছুমানে উপহাস কৰিহে কৈছিল এই সাহিত্যিক হ'ব গৈছে, উপহাস কৰিছিল। কিন্তু প্ৰায় 70 দশকমানৰ পৰা মই দেখিলোঁ এই পাঠকৰ অভিৰুচি বিজ্ঞানৰ প্ৰতি বাঢ়িছে, এতিয়াতো যথেষ্ট বাঢ়িছে। আৰু সেই অভিৰুচিটো সৃষ্টি কৰাত মই সঁচাকৈ মোৰ অৰিহণা আছে বুলি মই ভাবোঁ। মই যে এই ইমানবোৰ প্ৰবন্ধ লিখিছোঁ বা ইমানবোৰ কিতাপ প্ৰকাশ কৰিলোঁ, কিতাপ প্ৰকাশ কৰাৰ উদ্দেশ্য আছিল মোৰ অধিক সংখ্যক পাঠকৰ মাজলৈ যোৱা। আৰু এটা কথা সঁচা ক'ব লাগিব, এই ধৰণৰ কিতাপৰ চাহিদা কিন্তু উজনি অসমত বেছি, নামনি অসমত কৰি। মোৰ সৰ্বাধিক কিতাপ বিক্ৰী হয় যোৰহাট আৰু ডিব্ৰুগড়ত একেবাৰে। গতিকে পাঠকৰ সঁহাৰিয়ে কিন্তু লেখকক বহুত উদগনি দিয়ে, কিন্তু মই তাত হতাশ নহয়, কাৰণ মোৰ আছিল কি যে মোক সম্পাদকবিলাকে এটা স্থান দিছে, সেই স্থানটো পোৱাটো মোৰ হীনমান্যতাটো নোহোৱা কৰিছিল। সেইকাৰণে লিখাত মোৰ অৰিহণাটো শেষত মোৰ নিচা হৈ গ'ল।
1: আৰু আপোনাৰ তাৰমানে ধৰক, মই যিখিনি শুনি পেলাই গম পালোঁ বা নিজে অকণমান জানো যে ধৰক আপোনাৰ আপোনাৰ ব্যক্তিত্বত এটা যুক্তিবাদী মানে বৈজ্ঞানিক মন এটা আছেই, এটা ধৰক সামাজিক এটা কথাও আছে, আৰু অলপ সাহিত্যধৰ্মী। আপুনি যিহেতু সংস্কৃত পঢ়িলে, অসমীয়াটো আপুনি ভাল আছিলে, গতিকে এজন লিখকৰ কাৰণে, বিজ্ঞান লেখকৰ কাৰণে যিটো প্ৰয়োজন, কেৱল বিজ্ঞান জানিলেও লিখিব নোৱাৰে, কাৰণ ভাষাত সফল থাকিব লাগিব, প্ৰকাশ কৰিব পাৰিব লাগিব, আৰু কেৱল প্ৰকাশ কৰিব পাৰিলেও নহ'ব, আপোনাৰ ক্ষেত্ৰত যদি কওঁ যে এই গোটেইখিনিৰ সমাহাৰটো আপোনাৰ ক্ষেত্ৰত খুব ভালদৰে ঘটাৰ কাৰণে প্ৰকাশটো হয়তো ৰাইজৰ কাৰণে গ্ৰহণযোগ্য হৈছে, আপোনাৰ আপুনি কি ধৰণে ক'ব এই ক্ষেত্ৰত?
0: কথাটো সঁচা, আৰু এইখিনিতে মই মোৰ দেউতা আৰু ককা দেউতাৰ কথা ক'ব লাগিব। মই আৰু এঠাইত কৈছিলোঁ এই ৰেডিঅ'তেই যে মোৰ লিখনিৰ যিটো সোঁত, সেইটো মোৰ তেজত আছে। মোৰ ককা দেউতা এজন অদ্ভুত শিল্পী আছিল, নাট্যকাৰ আছিল,
1: দেউতা লিখিছিলে,
0: নাটক লিখিছিল। আমাৰ নিজৰ সত্ৰত বহুত, যিটো শিকাৰী সত্ৰ বুলি যে কালি গৈছিলোঁ, সেই সত্ৰত বহুত মিছন আছে। তেওঁ আচলতে কাঠৰ মূৰ্তি কাটি খুব ভাল পাইছিল। বৰপেটা কীৰ্তন ঘৰত চাৰিওপিনে মহাভাৰতৰ দৃশ্যবিলাক কাঠত কাটি ৰং দিয়া আছে, সেইবিলাক গোটেই আমাৰ ককা দেউতাৰ সৃষ্টি। আৰু বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত সোমোৱাৰ প্ৰথমতে যিখন কপাল

0: কপালি বুলি কয়, সেই কপালিখন কাঠত কাটি ৰূপ খটোৱা, সেই কামটো ককা দেউতাই কৰিছিল। আৰু বৰপেটা সত্ৰত এতিয়াও কীৰ্তন ঘৰত যিবিলাক ড্ৰামা হয়, নাটক হয়, তাৰে অধিকাংশই হয় দেউতাই লিখা, নহয় ককা দেউতাই লিখা। গতিকে এই যি লিখাৰ বীজ, সেই বীজটো মই বংশসূত্ৰে পোৱা বংশানুক্ৰমিকভাৱে, আৰু সি নিশ্চয় মোক উদগনি এটা দিছে আচলতে।
1: সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু ক্ৰমান্বয়ে লাহে লাহে আপুনি আগৰ খণ্ড এটাত আপুনি কথাটো ক'লেই যে যেতিয়া শিক্ষকক প্ৰশিক্ষণ দিলে, প্ৰশিক্ষণ দিওঁতে আপুনি যিবিলাক কথা টোকা কৰি গৈ আছিলে সেইখিনিকে ভালদৰে লিখি পেলাই আপোনাৰ গণিত প্ৰশিক্ষণৰ কিতাপখন যে ওলাল, সেইখনে আপোনাৰ প্ৰথম কিতাপ নেকি?
0: প্ৰথম কিতাপ।
1: সেইখন প্ৰথম কিতাপৰ পিছত লাহে লাহে আপোনাৰতো বহুত কিতাপ হ'ল এতিয়া আপোনাৰ কিতাপ
0: হিচাপে,
1: গতিকে গোটেই কিতাপ এই এই গোটেই কিতাপ পত্ৰ যে আপুনি প্ৰণয়ন কৰিলে, এই ক্ষেত্ৰত পৰৱৰ্তী কালত লাহে লাহে আপুনি আপোনাৰ সমবয়সৰে হওক নাইবা আপোনাৰ অকণমান আপোনাতকৈ অলপ কনিষ্ঠই হওক, এনেকুৱা যিবিলাক বিজ্ঞান লেখক আছে নাইবা পাঠক আছে, সেইবিলাকৰ লগত আপোনাৰ লাহে লাহে সম্পৰ্ক কি ধৰণৰ হ'ল, আৰু সেইবিলাকে আপোনাক সেই সম্পৰ্ক অনুপ্ৰাণিত কৰিলে নেকি?
0: কৰিছে, ডেফিনেটলি কৰিছে। তাৰপিছত আৰু আচলতে কল্পবিজ্ঞান যেতিয়া মই লিখোঁ, সেই উদগনিটো পাই মই অসমীয়া সাহিত্যত প্ৰথম কল্পবিজ্ঞান উপন্যাস লিখিছোঁ, সেইখন হ'ল চন্দ্ৰলোকত প্ৰথম মানুহ। যেতিয়া নীল আৰ্মষ্ট্ৰংহঁত চন্দ্ৰলৈ গ'ল, তেতিয়া মই লিখিবলৈ আৰম্ভ কৰিছোঁ, আৰু সিহঁত উভতি আহোঁতে মোৰ কিতাপখন প্ৰকাশ পাইছে। সেই গোটেইখিনি মই খুব কম সময়তে দৌৰাদৌৰিকৈ লিখি এটা অৰিহণা হ'ল যে অসমীয়া সাহিত্যত কল্পবিজ্ঞান উপন্যাস,
1: আৰু সেইটোৰ পাঠক সমাজে খুব ভালদৰে গ্ৰহণ,
0: আৰু সেইটো অতি কেইবাটাও সংস্কৰণ হৈছিল সেই কিতাপখনৰ। আৰু আচলতে মোৰ পিছত মই যিবিলাক এই যেতিয়া দৈনিক জনমভূমিত, দৈনিক অসমত যেতিয়া বিজ্ঞান চৰাটো মই গোটেই লিখিবলৈ ল'লোঁ, তেতিয়া মই বহুতো লেখক তৈয়াৰ কৰিলোঁ। তাৰে ভিতৰত প্ৰথম মোতকৈ অলপ সৰু কুলেন্দু পাঠক, কুলেন্দু পাঠকে লিখিবৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু মোৰ ওচৰত আছিল তেতিয়া, তেওঁৰ আৰ্টিকল মই দৈনিক অসমত প্ৰকাশ কৰোঁ। তাৰপিছত শান্তনু তামুলি, শান্তনু তামুলিক মই তৈয়াৰ কৰা ক'বলৈ গ'লে, তেওঁ মোৰ লগত কিছুদিন আছিলোঁ আৰু তেওঁক এটা ট্ৰেইনিং দিছিলোঁ লিখিবলৈ। ঠিক সেইদৰে দীনেশ গোস্বামীও মোৰ পিছত লিখিবলৈ ল'লে। এই গোটেইবিলাক লিখনিয়ে কিন্তু মোক উদগনিহে দিলে, মই অলপো ঈৰ্ষান্বিত নহৈ বাকী লেখকবিলাকক উদগনি দিছিলোঁ। আৰু বৰ্তমান যে লেখকৰ সংখ্যা বাঢ়িছে, এইটো কিন্তু মোৰেই সৃষ্টি, আৰু তাৰ কাৰণে মই সঁচাকৈ অলপ কষ্ট ত্যাগ কৰিছোঁ, নকৰা নহয়। আচলতে তুমি অলপ আগতে যিটো কথা হৈছে একেবাৰে সঁচা, বিজ্ঞান জানিলেই বিজ্ঞান লিখিব নোৱাৰে, কিন্তু তাত এটা সাহিত্যগন্ধি বা ৰস সৃষ্টি কৰিব পৰা ক্ষমতা থাকিব লাগিব। সাহিত্য মানেই ৰস, আৰু সেইকাৰণে সাহিত্য কয় ৰসৌ বৈশ
1: বাক্যম ৰসাত্মক,
0: বাক্যম ৰসাত্মক কাব্যম, গতিকে ৰসাত্মক হ'বই লাগিব। আৰু সেইটো দিব পৰাটো এতিয়াও কিন্তু খুব কম লিখকৰ আছে, এইটো আমাৰ সঁচা।
1: আৰু অসমীয়া ভাষাত বিজ্ঞানৰ চৰ্চা কৰি ৰাজ্যখনৰ লগতে ৰাজ্যখনৰ মানুহে আপোনাক এইটো আঁকোৱালি ল'লে, আৰু তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়তো আপুনি স্বীকৃতি পালে,
0: এইটো অৱশ্যে
1: ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাই আপোনাৰ কেনেকুৱা লাগিল, বা সেই পৰিস্থিতিটো কেনেকুৱা আছিল অকণমান ক'ব নেকি?
0: মানে মই যেতিয়া লিখি আছোঁ, লিখোঁতে মই কিন্তু কোনোদিন অনুভৱ কৰা নাই যে মই কিবা পুৰস্কাৰ পাম বা কিবা এটা পাম তাৰ কাৰণে লিখিছোঁ, মই লিখাৰ কাৰণে লিখি গৈছোঁ। তাৰপিছত যেতিয়া 1999 চনত মই এই জনপ্ৰিয় বিজ্ঞান লেখাৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰটো পালোঁ, তেতিয়া অনুভৱ হ'ল তাৰমানে মই কিছু লিখিছোঁ। আৰু তেতিয়ালৈ মোৰ লেখা প্ৰবন্ধ প্ৰায় 4000 হৈছে।

0: আমাৰ আগত মুখৰ আগত থকা মাইক্ৰফোনটো আমি যদি বেছি সৰুকে কওঁ নুশুনিব, যদি ডাঙৰকে কওঁ তেতিয়া অশ্ৰাব্য হ'ব, গতিকে যিমান লাগে সিমান সিহঁতে ক'ব পাৰিম। এইটো এটা গণিতৰ সূত্ৰ, গণিতৰ এটা সূত্ৰ আছে, মই তাক নাম দিছোঁ গাণিতিক ত্ৰিতত্ত্ব, ল অফ ট্ৰাইকটমি। দুটা বস্তু তুলনা কৰিলে এটা আনটোতকৈ বেছি বা কম বা সমান, দুটা একেলগে সমান নহয়। যে এই যে এটা সাধাৰণ কথা জীৱনত প্ৰয়োগ হৈ থাকে ত্ৰিতত্ত্ব, যে এই কথাখিনি উদমাই দিয়াৰ পিছত মানুহে বহু ঠাইত মোক ছাত্ৰই এই কথাটো কৈছে, ছাৰ আমি ভবাই নাছিলোঁ, আমি লটোহে পঢ়োঁ, লটো যে এনেকৈ প্ৰয়োগ হয় আমি ভবাই নাই। গতিকে এই ধৰণৰ কথাবিলাক মই বেছিভাগ সেইটোৱেই কৰিছোঁ, যে গাণিতিক যিবিলাক গণিত আমি শিকোঁ সেই গণিতবিলাক কিন্তু প্ৰয়োগ হয়। আজি ধৰা আমি বিজ্ঞানৰ যুগত বাস কৰিছোঁ, বিজ্ঞান বুলি ক'লে কিন্তু বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা আছে, প্ৰযুক্তিবিদ্যা বুলি ক'লে আৰু প্ৰজাত সামগ্ৰী আছে। গতিকে বিজ্ঞানীয়ে তত্ত্ব দিয়ে, সেই তত্ত্ব প্ৰয়োগ কৰি প্ৰযুক্তিবিদে প্ৰজাত সামগ্ৰী কৰে, সেই প্ৰজাত সামগ্ৰী সমাজে গ্ৰহণ কৰে। গতিকে এই যে সক্ৰিয় সম্বন্ধ, আৰু সেইটোৱেই নহয়, সমাজে কিছুদিন পিছত এটা প্ৰজাত সামগ্ৰী নতুন সংস্কৰণ বিচাৰে, তেতিয়া আকৌ বিজ্ঞানৰ ওচৰত যাব লাগিল। কিন্তু এই গোটেইখিনি নিয়ন্ত্ৰণ কৰে গণিতে আচলতে।
1: গতিকে গণিত বুলি কথাটো কেৱল যে এটা মানে ধৰক পৰীক্ষাৰ কাৰণে প্ৰয়োজন এটা অংক কৰাৰ কথাটো,
0: সেইটো নহয়,
1: সেইটো এটা এনেকুৱা যান্ত্ৰিক কথা নহয়, সেইটো এটা মানে তাৰ এটা দৰ্শন আছে, তাৰ এটা একেবাৰে ধৰক মানে চিন্তা চেতনা
0: আছে,
1: তাৰ লগত সমাজৰো বিভিন্ন কথা জড়িত হৈ আছে। আপুনি গণিতটো সেইধৰণে নিয়াৰ চেষ্টা
0: কৰিছিল,
1: আপুনি গণিতটো সেইধৰণে বুজিছিল নেকি?
0: সেইকাৰণে মই কওঁ গণিত এক ভাষা, আৰু গণিত কৌশল, এটা কৌশল আৰু এটা পদ্ধতি,
1: হয়,
0: এই তিনিটা কথা প্ৰয়োগ কৰি গণিত সমাজত চলি আছে। আজি এই যে গ্ৰহ তৰাবিলাক চলি আছে গাণিতিক নিয়মত, সেইটো নিয়মটো উদ্ধাৰ কৰিছে কাৰণে
1: এই গণিতৰ গোটেই কথাটো আপোনাৰ গোটেই আমাৰ প্ৰাকৃতিক যিবিলাক ব্যৱস্থা, সামাজিক ব্যৱস্থা, মানুহৰ চিন্তা চেতনাত এই গাণিতিক কথাবিলাক আছেই। আপুনি সেই কথাবিলাক উপলব্ধি কৰি ৰাইজে বুজাকৈ সেই ভাষাত লিখি পেলাই জনপ্ৰিয় বিজ্ঞান লেখাৰ মাজেদি আপুনি গণিতক জনপ্ৰিয় কৰিলে, বিজ্ঞানৰ অন্যান্য দিশকো আপুনি জনপ্ৰিয় কৰিলে, এই গোটেইখিনি কথা শুনি বৰ ভাল লাগিল। আৰু আজি ছাৰ আমি আজিলৈ ইয়াতে সামৰোঁ, আপোনাৰ নমস্কাৰ ছাৰ।
0: নমস্কাৰ।
2: জীৱনৰ দেশবাণী এই অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰৰ পঞ্চম খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ জীৱনৰ দেশবাণী। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এইলানি সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰই সোণালী জয়ন্তী বৰ্ষত অসমৰ বিশিষ্ট শিল্পীসকলৰ নতুন সৃষ্টিক উদগনি যোগাবলৈ এলানি নতুন গীতৰ বাণীবন্ধন কৰিছিল। সেইলানি অনুষ্ঠানৰ শেষৰগৰাকী শিল্পী আছিল ডঃ ভূপেন হাজৰিকা। ডঃ ভূপেন হাজৰিকাই সেই সময়ছোৱাত দুটি গীত অসমীয়া সুগম সংগীতৰ শ্ৰোতা সমাজলৈ বুলি উপহাৰ হিচাপে আগবঢ়াইছিল। সেই দুটি গীতৰ বাণীবন্ধন আৰু শিল্পীগৰাকীৰ সৈতে হোৱা কিছু কথা বতৰা আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছো।
1: ৰুদালিৰে ভৰা সেই সোণালী সুদিন।
2: আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ভূপেন হাজৰিকাৰ সৈতে এই কথোপকথনত ভাগ লৈছিল লুৎফুৰ ৰহমান, কমল শৰ্মা, সূৰ্য দাস, কীৰ্তিকমল ভূঞা আৰু আন আন বহুতেই। এতিয়া আমি প্ৰথমেই শুনো আহক এই কথোপকথনৰ অংশবিশেষ।
3: আপুনি যেতিয়া গীতত সুৰ কৰে, যেতিয়া সুৰ কৰে, ৰাগৰ প্ৰতি বেছি মন দিয়ে নে লোকসংগীতৰ প্ৰতি মন দিয়ে নে কোনটো?
4: মই প্ৰথমেই দি লওঁ, ছবি এখন আঁকি লওঁ কথাৰে, কিন্তু কথাৰে যেতিয়া ছবি আঁকো তেতিয়া ক'ব নোৱাৰো কিয় এটা সুৰৰো ছবি আহে, সুৰৰ ছবি আহে, তেতিয়া ছন্দ আহি যায়। গতিকে সমান্তৰালভাৱে দুইটা আহিলে মই তাক গানত পৰিণত কৰি থৈ দিওঁ, থৈ দি পিছদিনা তাক ঘঁহি মাজি আৰম্ভ কৰোঁ।
5: দাদা, প্ৰতিটো গীতৰ এটা ইনবিল্ট সুৰ আছে, এইখন বিশ্বাস কৰিব নোৱাৰে?
4: কৰোঁ, ইনবিল্ট সুৰ আছে, মানে মিটাৰ আৰু কণ্টেণ্ট, বিষয়বস্তুটোৰ ভিতৰৰ ভাৱটোৰ লগত এটা পাৰ্টিকুলাৰ সুৰ অলৰেডি ইনবিল্ট আহিয়ে যায়, তাকে সমান্তৰালভাৱে অহা বুলি কওঁ আমি, যিবিলাকে একেলগে লেখোঁ, সুৰো দিওঁ, গাওঁ, গাই, এইবিলাক বৰ বেছি মানুহ নাথাকে, ভগৱানে কেইজন মানুহ বনায়, গতিকে তাত ইনবিল্ট যে থাকে, এটা কথাতেই ইনবিল্ট সুৰ থাকে, ছন্দ থাকে, সেইটো নিৰ্ভৰ কৰিব তুমি কি ছন্দত তুমি গানটো লিখিলা। গতিকে আমাৰ খুব দিগদাৰি লাগে, আমাৰ ভীষণ খঙাখঙি হয়, জাভেদ আখতাৰে লেখে, ভূপেন হাজৰিকাই সুৰ দিয়ে, ভূপেন হাজৰিকাই লেখেও, গানো লেখে, গতিকে ই তেৰি বেৰি কৰিব নোৱাৰিব, যে মানে ৰস্তাদি মাৰিব নালাগে, মেৰা নাম আও তো তেৰা নাম যাও তো, মোৰ কাৰণে লিখিব নোৱাৰে তেওঁ।
6: আৰু ভূপেন দা, ভাৱটো ইনবিল্ট সুৰটো বহন কৰে নেকি? ভাৱৰ লগতো কেনেকুৱা
4: ভাৱ ভাৱ ভাৱটো, আৰু যদি কোনোবা এজন পাৰফৰ্মিং আৰ্টিষ্ট হয় তেতিয়া গাই গুণগুণাই গাই পেলাই এনেকৈ নিদিব, অ' এনেকৈ দিওঁ, সেই কণ্ঠৰ কেপাচিটি যিটো, সেইটোও নিৰ্ভৰ কৰে, সেইটোও যোগদান দিয়ে ইন শ্বেপিং দি টিউন, ফাইনেল টিউন, যে এইটো মুকেশেহে গাব পাৰিব, যদি মুকেশে গাব লাগে তেতিয়াহ'লে মুকেশে গাব পৰা ধৰণৰ সুৰ দিব লাগিব,
6: কাৰ কণ্ঠ কিমান ওপৰলৈ যাব পাৰিব, কিমান অৱৰোহণ কৰিব পাৰিব,
4: গতিকে চাৰিওফালে ভাবি চিন্তি এটা ফাইনেলাইজড এটা গান ঠিক কৰা বহুতো প্ৰচেছৰ মাজেদি যাব লাগে।
3: এতিয়া আপুনি ভাৰতীয় ৰাগ সংগীতৰ ওপৰত ভিত্তি কৰি কিমান গীত কৰিছে?
4: মই এনেই গোটেই জীৱনটোতে বেছি গানেই লিখা নাই, যিকেইটা লিখিছোঁ সেইকেইটাই বুৰঞ্জী হৈ হৈ পেলাই, এতিয়া পুৰণি নহয়ে নহয়, এতিয়াও নহয় পুৰণি, গতিকে সেইটো কথা বেলেগ। তুমি কি কৈছা ৰাগত? এতিয়া স্নেহে আমাৰ শতশ্ৰাৱণৰ ৰাগত কৰিছোঁ, নতুন নিমাতি নিয়ৰৰে কেদাৰত কৰিছো, আচ্ছা কেদাৰত দিছো, তাৰপিছত এনেকে ক'ত দিয়া নাই, মানে চববিলাক যিবিলাক চিৰদিনীয়া গান হৈছে প্ৰায়বিলাকতে ক'লো নহয় যে হোৱাট ইজ হোৱাট ইজ এই প্ৰণয় ৰায় যে সুধিছিলে, মই কৈছিলোঁ যে সদায় মোৰ ইণ্ডিয়ান ক্লাছিকেল মিউজিক, ইণ্ডিয়ান ক্লাছিকেল মিউজিক, নট বিথোভেন, ইণ্ডিয়ান ক্লাছিকেল মিউজিক মোৰ ভিত্তি, আৰু লিৰিকবিলাক কেনেকৈ গায়, ৱৰ্ল্ডৰ ফোক পেটাৰ্ণ অফ লিৰিক্স

সেৱা আগবঢ়াইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ দ্বিতীয়টি গীত ঢাক ঢাক ঢাক ঢাক ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নাপালি।

নমস্কাৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयजशीतला शस्य